নমস্কার। পুৱা 5:33 19 ছেকেণ্ড যোৱাৰ লগে লগে সমশ্ৰোতাকে প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ আজিৰ অনুষ্ঠান। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 12 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 6 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি মে মাহৰ 27 তাৰিখ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত সুশান্ত দত্ত, অৰ্চনা দেৱী, নিয়ন্ত্ৰণ কক্ষত পপী চান্দ, লস্মিতা শইকীয়া, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই জলি ভট্টাচাৰ্য। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

কণ্ঠত শ্রী শ্রী মাধবদেব বিরচিত বৰগীত, বীণাপাণী ভৰালীৰ কণ্ঠত লোকগীত, দীপশিখা নাথৰ কণ্ঠত চিয়া গীত, জমীৰ চৌধুৰী আৰু লগৰীয়াসকলৰ কণ্ঠত জিকিৰ আৰু অনিন্দিতা পালৰ কণ্ঠত এটি তুলসীদাস ভজন শুনিলে।

0: एनर्जेटिक वेस्ट बंगाल कोंकण गोवा ओडिशा सौराष्ट्र कच्छ तमिलनाडु पुडुचेरी एंड कराईकल ड्यूरिंग द नेक्स्ट टू डेज मेट डिपार्टमेंट हैज आल्सो प्रेडिक्टेड हेवी रेनफॉल ओवर बिहार इंटीरियर कर्नाटका एंड द नॉर्थ ईस्टर्न रीजन टिल संडे अकॉर्डिंग टू द मेट डिपार्टमेंट थंडरस्टॉर्म्स अकंपनीड बाय लाइटनिंग एंड गस्टी विंड्स आर लाइकली ओवर केरला माहे लक्षद्वीप मध्य महाराष्ट्र मराठवाड़ा रायलसीमा साउथ इंटीरियर कर्नाटका तमिलनाडु पुडुचेरी कराईकल तेलंगाना एंड पार्ट्स ऑफ नॉर्थ ईस्ट Royal Challengers Bengaluru stormed into the final of the IPL 2026 beating Gujarat Titans by 92 runs in qualifier 1 match at Dharamshala last night. Chasing a mammoth target of 255 runs set by Royal Challengers Bengaluru, Gujarat Titans were all out for 162 with 3 balls to spare. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা
2: ধৰ্মীয় সহিষ্ণুতা সম্পৰ্কে উল্লেখ কৰি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল বৰ্তমান সময়ৰ এটি বিশেষত্ব হৈছে মানুহ আৰু মানুহৰ বিভিন্ন জাতি ধৰ্ম আৰু সংস্কৃতিৰ পৰস্পৰৰ মাজত মিলন আৰু আদান প্ৰদান ইয়াৰ আগতে মানুহৰ মাজত এনেধৰণৰ সংমিশ্ৰণ হোৱাৰ দৃষ্টান্ত পৃথিৱীৰ বুৰঞ্জীত পোৱা নাযায় অতীজতে পৃথিৱীৰ বিভিন্ন ঠাইত নানান সভ্যতাৰ জন্ম হৈছিল আৰু সেই সভ্যতা সমান্তৰালভাৱে গঢ় লৈ প্ৰগতিৰ বাটেৰে আগবাঢ়িছিল তেতিয়া এটা সভ্যতা আন এটা সভ্যতাৰ সংস্পৰ্শলৈ অহাৰ তেনে বিশেষ সুবিধা নাছিল কিন্তু আজি কোনো সভ্যতা সংস্কৃতিয়েই আন এটা সভ্যতা সংস্কৃতিৰ পৰা সম্পূৰ্ণ পৃথক হৈ এককভাৱে আগবঢ়াটো সম্ভৱ নহয় আজি বিজ্ঞান তথা প্ৰযুক্তিবিদ্যাৰ বিভিন্ন আৱিষ্কাৰ আৰু বিভিন্ন ৰাজনৈতিক আৰু অৰ্থনৈতিক ধ্যান ধাৰণাৰ প্ৰসাৰে পৃথিৱীখন সৰু কৰি পেলাইছে পৃথিৱীৰ দুখন ভিন ভিন দেশ আৰু দুজাতি ভিন ভিন মানুহৰ মাজত থকা বাহ্যিক আৰু মানসিক দূৰত্বৰ ব্যৱধান নাইকিয়া হৈ আহিছে মানুহৰ মাজত হোৱা এই সাহচৰ্য আৰু ঘনিষ্ঠতাই প্ৰকৃত ভাতৃত্বৰ ৰূপ লওক এই আমাৰ কামনা কাৰণ মানৱ জাতিক ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ হলে আমি পৃথিৱীখনক আমাৰ ঘৰ হিচাপে গঢ়ি তুলিব লাগিব পৃথিৱীখনক আমাৰ এখন ঘৰ হিচাপে গঢ়ি তোলাৰ হকে আমাৰ আকাংক্ষা আৰু প্ৰচেষ্টা অতি যুক্তিযুক্ত কিন্তু লগতে আমি এই কথাও মনত ৰখা উচিত যে একেখন পৃথিৱী পৰস্পৰ বিৰোধী তথা নানান বিভেদকামী শক্তিৰে ভৰি আছে এনে এটা অৱস্থাত আমি কি কৰা উচিত বিভিন্ন ধ্যান ধাৰণা আৰু আদৰ্শ ঐক্যমতৰ যোগেদি পৃথিৱীৰ মানুহক আমি একগোট কৰিব পাৰিমনে নে এই কাম আমাৰ সাধ্যৰ অতীত নে চেষ্টা কৰিলে আমি এই কাৰ্যত সফল হ'ব পাৰিম শান্তি মৈত্ৰী আৰু সদিচ্ছাৰে পৰিপূৰ্ণ মহাপুৰুষসকলৰ সপোনৰ একোখন পৃথিৱী গঢ়ি তোলাৰ বাটত আমাৰ প্ৰধান অন্তৰায় বাৰু কি বৈষয়িক সা সম্পদৰ অভাৱ কিম্বা বৌদ্ধিক শক্তি আৰু দক্ষতাৰ অভাৱে মানুহৰ মিলনৰ বাটত আজি অন্তৰায় হিচাপে থিয় দিয়া নাই এই মিলনৰ প্ৰকৃত অন্তৰায় মানুহৰ স্বভাৱতেই নিহিত আছে সেইবোৰ হ'ল লোভ অহংকাৰ হাৰ শূন্য আত্মাভিমান ইত্যাদি পৃথিৱীৰ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে আমি নিজকে খাপ খুৱাই ল'ব লাগিব নতুন পৃথিৱীয়ে আজি আমাৰ পৰা ইয়াকেই বিচাৰিছে পুৰণি সামাজিক আৰু অৰ্থনৈতিক গাঁথনিয়ে তাৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাইছে আমি এই সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰিব লাগিব আমি নতুন মানুহ গঢ়ি তুলিব লাগিব যি নতুন পৃথিৱীৰ সৈতে সুসংগতভাৱে বাস কৰিবলৈ সক্ষম হ'ব মানুহৰ স্বভাৱৰ সংস্কাৰ আৰু সংশোধন ঘটাই নতুন মানুহ গঢ়াৰ দায়িত্ব দৰাচলতে ধৰ্মৰ ওপৰত ন্যস্ত ধৰ্মই আমাক আত্মানুসন্ধান কৰিবলৈ শিকায় নিজকে সংশোধন

0: কৰিবলৈ শিকায়। অন্তৰৰ ৰসত আৰু নিজ প্ৰবৃত্তিবিলাকৰ কবলৰ পৰা নিজকে মুক্ত কৰি উচ্চ আধ্যাত্মিক পৰ্যায়লৈ আৰোহণ কৰাৰ বাবে মানুহৰ পথ হৈছে ধৰ্ম। কিন্তু এই ধৰ্মও আজি সমালোচনাৰ সন্মুখীন হৈছে। বিজ্ঞানৰ চৰম অগ্ৰগতিৰ এই যুগত আমি ধৰ্মৰ নামত অন্ধবিশ্বাস আৰু যুক্তিহীন নীতি নিয়মৰ আতিশয্য কেতিয়াও স্বীকাৰ কৰি ল'ব নোৱাৰোঁ। আমি আজি মানুহৰ মাজত এনে এক ধৰ্মবিশ্বাস গঢ়ি তুলিব লাগিব যাৰ ভেটি হ'ব যুক্তি, পাৰস্পৰিক সদিচ্ছা আৰু সহিষ্ণুতা। ধৰ্মৰ এনে এক পৰিৱৰ্তিত আৰু পৰিশোধিত গাঁথনিৰ মাজতহে পৃথিৱীৰ মানুহৰ মাজত প্ৰকৃত ভাতৃত্ববোধ, ঐক্য আৰু মিলনৰ পৰিৱেশ গঢ় লৈ উঠিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লৈছো পূৰৱী মুখাৰ্জীৰ কণ্ঠত খয়াল, ৰাগ ললিত।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰৱী মুখাৰ্জীৰ কণ্ঠত খয়াল ৰাগ ললিত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

ইমান পৰে শ্ৰোতাসকলে, শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পূৰৱী মুখাৰ্জীৰ কণ্ঠত খয়াল ৰাগ ললিত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

আজি পুৱা 8:30 বজাৰ গীতি মালিকাৰ শিল্পী দীপলিমা দুৱৰা চলিহা, সুৰেশ হাতীমৰীয়া, ৰূপাঞ্জলী বৰুৱা, ৰামকৃষ্ণ মুখাৰ্জী, মমতা বৰঠাকুৰ আৰু ছবি গগৈ। 9:20 প্ৰভাতী তৰংগ আগবঢ়াব সীমান্ত বাৰ্মাই। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 5:20 গয়া মহিলাৰ অনুষ্ঠানত চিপাঝাৰৰ বৰদলগুৰিত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:10 কৃষিজগত অনুষ্ঠানত আত্ম আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থা, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব ৰাজীৱ কুমাৰ ভূঞা আৰু মৌচুমী হাজৰিকাই, আগ ধৰিব মানৱজ্যোতি দাসে, প্ৰযোজনা উৎপল বৰাৰ। 9:30 সাহিত্য চৰা অনুষ্ঠানত পল্লৱী মহন্তৰ গল্প আৰু জোনমণি দাসৰ কবিতা, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ অনাতাঁৰ আত্মজীৱনীৰ ষষ্ঠ খণ্ড, তেখেতৰ সৈতে আলাপ তথা প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ। 11:05 পাৰাগমালা লাইভ। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য জতুৱা ঠাচৰ সাঁচত। যুগুতাই আগবঢ়াব প্ৰাণজিত প্ৰীতম কলিতা আৰু স্বাস্থ্যতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 1:10 আৰু 7:45 গীতিমা দাসৰ কণ্ঠৰ আধুনিক গীত। 1:20 হৰেশ্বৰ ডেকা আৰু সংগীসকলে পৰিৱেশন কৰা উজাপালি। 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত জয়ন্ত পাঠকৰ গীতাৰ বাদন। 1:50 বীণাপাণী মুক্তিয়াৰৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 জুবিন গাৰ্গৰ কণ্ঠৰ আধুনিক গীত। 3:15 নেপালী। 3:45 কাৰ্বি আৰু 4:30 বড়ো অনুষ্ঠান। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ বাবে ইংৰাজী পাঠ টি ফ্ৰম আছামৰ দ্বিতীয় খণ্ড, পাঠ যুগুতাই আগবঢ়াইছে শুভলক্ষ্মী বৰুৱাই। 6:40 আৰু 7:00 বৃন্দগান। 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ অনুষ্ঠানত তৰুলতা দাস দেউৰী আৰু সংগীসকলে গোৱা তিৱা গীত। 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ ষষ্ঠ খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। 8:30 আধুনিক গীত। 9:00 চিত্ৰগীত। 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আৰু

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

বিবিধ ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: গ্ৰহাণু বা এষ্টৰইড তৃতীয় খণ্ড। পৃথিৱীৰ ওচৰৰ গ্ৰহাণুবোৰ চিনাক্ত কৰা, এইবোৰৰ কক্ষপথ নিৰ্ণয় কৰা, ইহঁতৰ আলোকচিত্ৰ গ্ৰহণ কৰা, এইবোৰে পৃথিৱী পৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা সম্পৰ্কে আৰু ইহঁতৰ আকাৰ আকৃতি সংযুক্তি আদি নিৰ্ণয় কৰাৰ বাবে ইতিমধ্যে বিভিন্ন গৱেষণা আৰম্ভ হৈছে। পৃথিৱীৰ দিশত তীব্ৰ বেগেৰে আহি কেতবোৰ এষ্টৰইডে পৃথিৱীবাসীক বিভিন্ন সময়ত সচকিত কৰি আহিছে। তেনে 10টা এষ্টৰইডৰ ভিতৰত 10ম স্থানত আছে 99942 এফোফিচ। 2004 এই নতুন এষ্টৰইডটোৱে পৃথিৱীবাসীক বাৰুকৈয়ে ভয় খুৱাইছিল। 370 মিটাৰ বেখৰ এফোফিচ পুনৰ 2029 পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। ইয়াৰ পৃথিৱীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা 3%। 9ম স্থানত আছে 2001 WN5। আধা মাইল বেখৰ এই এষ্টৰইডটো 2028 পৃথিৱীৰ পৰা 155,000 মাইল দূৰত্বৰে পাৰ হৈ যাব। ইয়াক খালী চকুৰেও দেখিবলৈ পোৱা যাব। 8ম স্থানত আছে 2000 WO107। সৌভাগ্যক্ৰমে ই বৰ সোনকালে পৃথিৱীৰ ওচৰলৈ নাহে। 2000 আৱিষ্কাৰ হোৱা এই এষ্টৰইডটোৰ দৈৰ্ঘ্য 510 মিটাৰ আৰু 2140 ই পৃথিৱীৰ ওচৰ চাপিব। কোনো কোনো বিশেষজ্ঞই কয় 2000 WO107 পৃথিৱী খুন্দা নমৰালৈকে পৃথিৱীৰ সভ্যতা সুৰক্ষিত থাকিব। এনে ভয়াৱহ এষ্টৰইডৰ 7ম স্থানত আছে 1999 AN10। 0.6 মাইল দৈৰ্ঘ্যৰ এই এষ্টৰইডে পৃথিৱীৰ পৰা 242,000 মাইল দূৰত্বৰে পাৰ হৈ যাব। অৰ্থাৎ পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্বৰ সমান দূৰত্বৰে ই পাৰ হৈ যাব। ইতিমধ্যে ই 1946 পৃথিৱীৰ পৰা 580,000 মাইল দূৰত্বৰে পাৰ হৈ গৈছিল। 6ম স্থানত আছে 2004 FH আৰু 2004 FU162। এই দুটা এষ্টৰইডে 2004 দুই সপ্তাহৰ ভিতৰত পৃথিৱীক প্ৰায় খুন্দা মাৰিবলৈ লৈছিল। ভাগ্য ভাল যে ইহঁতৰ আকাৰ কেৱল 6 মিটাৰ আছিল আৰু পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি ইহঁত জ্বলি যায়। 5ম স্থানত আছে 1972 গ্ৰেট ডেলাইট ফায়াৰবোল। 1972 10 আগষ্ট তাৰিখে এই এষ্টৰইডটো 35 মাইল দূৰত্বৰে পাৰ হৈ গৈছিল। বেগ আছিল কেৱল 7 মাইল প্ৰতি ছেকেণ্ডত। ই পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি প্ৰায় 100 ছেকেণ্ড কটায় আৰু তাৰপিছত ই পাৰ হৈ যায়। এলবাৰ্টা, কানাডা আদি দেশৰ পৰা ইয়াক অগ্নিপিণ্ডৰ দৰে দেখা পোৱা যায়। ই পুনৰ 1977 পৃথিৱীৰ ওচৰেৰে পাৰ হৈ গৈছিল। 4ম স্থানত আছে হাইকুটাকে ধুমকেতু। 1996 ইয়াক খালী চকুৰে দেখা পোৱা গৈছিল। এই ধুমকেতু প্ৰায় 2.6 মাইল দীঘল আছিল। পৃথিৱীৰ সৈতে ইয়াৰ সংঘাত হোৱাহেঁতেন এক ডাঙৰ বিপদ হ'লহেঁতেন। ইয়াক পুনৰ 70,000 বছৰ পাছত দেখা পোৱা যাব। 3ম স্থানত আছে চেলিয়াবিংছ উল্কাপিণ্ড বা চেলিয়াবিংছ মেটিয়ৰ। 2013 5 ফেব্ৰুৱাৰী তাৰিখে ৰাছিয়াৰ চেলিয়াবিংছ অব্লাষ্ট নামৰ নগৰখনৰ নাগৰিকে দেখিলে যে আকাশৰ পৰা বহু উল্কাপিণ্ড সৰি পৰিছে আৰু কেতবোৰৰ মাছ আকাশতে বিস্ফোৰণ ঘটিছে। আকাশত দেখা এই বিস্ফোৰণসমূহ তাৰ নাগৰিকসকলৰ বাবে এক কল্পচিত্ৰৰ কাহিনীৰ নিচিনা আছিল। এই ঘটনাত কোনো মানুহৰ মৃত্যু নহ'লেও বহু সা সম্পত্তিৰ লোকচান হৈছিল আৰু প্ৰায় 1500 মানুহ আঘাতপ্ৰাপ্ত হৈছিল। 2ম স্থানত আছে টাংগুস্কা ইভেণ্ট। মানৱ জাতিয়ে সৰ্ববৃহৎ সংঘাতৰ সন্মুখীন হোৱা এটা ঘটনা হ'ল টাংগুস্কা ইভেণ্ট। 1908 30 জুন তাৰিখে ৰাছিয়াৰ পূব চাইবেৰিয়ানৰ আকাশত প্ৰায় 190 মিটাৰ দৈৰ্ঘ্যৰ এটা উল্কাপিণ্ড বিস্ফোৰণ ঘটে। বৰ্তমানলৈ তালিকাভুক্ত হোৱা

এইটোৱে সৰ্ববৃহৎ শক্তিশালী উল্কাপিণ্ডৰ বিস্ফোৰণ। জনামতে হিৰোশ্বিমাৰ পাৰমাণৱিক বোম বিস্ফোৰণতকৈও ই বেছি শক্তিশালী আছিল। অৱশ্যে ভাগ্য ভাল, ই কোনো জনবসতিপূৰ্ণ এলেকাত পৰা নাছিল। ইয়াৰ ফলত 80 নিযুত গছ পুৰি ভস্ম হৈছিল আৰু 38 বৰ্গ মাইল বননিৰ বিনষ্ট হৈছিল। বৰ্তমানলৈকে এনে ভয়াৱহ এষ্টৰইডৰ প্ৰথম স্থানত আছে চিক্সুলাপ সংঘাত। চিক্সুলাপ সংঘাতে এতিয়ালৈকে তালিকাভুক্ত হোৱা আটাইতকৈ ভয়াৱহ সংঘাত। বিশেষজ্ঞসকলে মত পোষণ কৰে যে 66 নিযুত বছৰ আগতে এই সংঘাতৰ ফলতে ক্ৰিটেচিয়াছ যুগৰ অৱসান ঘটে। 7-ৰ পৰা 50 মাইল ব্যাসৰ এই এষ্টৰইডটোৱে যি খালৰ সৃষ্টি কৰিছিল তাৰ নাম দিয়া হয় চিক্সুলাপ খাল বা চিক্সুলাপ ক্ৰেটাৰ। সেই সময়ত পৃথিৱীত বাস কৰা ডাইনছৰবিলাক কিমান যে দুৰ্ভগীয়া আছিল, এই সংঘাততে সিহঁত নিঃশেষ হৈ যায়।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স।

0: এবাৰ নতুন দিল্লীত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰসমূহৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদৰ গৰিহণা দি বিবৃতি প্ৰকাশ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘাতৰ অন্ত পেলাবলৈ চলি থকা আলোচনাৰ মাজতে আমেৰিকাই দক্ষিণ ইৰানত চলোৱা বিমান আক্ৰমণৰ ঘটনাক ইৰানে তীব্র গৰিহণা দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথম অধিৱেশন আজি সামৰণি পৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্সক পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়া বাতৰি দিমানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰ আগবঢ়াইছে ইন্দ্ৰজিৎ দাসে।

0: স্বামী বিবেকানন্দই কৈছিল, কামত ধৰি আমি যেতিয়া নিজকে পাহৰি যাওঁ তেতিয়াই সজ কাম কৰিবলৈ সমৰ্থ হওঁ আৰু আমাৰ পূৰ্ণ শক্তি প্ৰয়োগ কৰিব পাৰোঁ। পণ্ডিত জৱাহৰলাল নেহৰু দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। স্বাধীনতাৰ পূৰ্বে আৰু স্বাধীনোত্তৰ কালত দেশৰ এগৰাকী আগশাৰীৰ নেতা হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল পণ্ডিত নেহৰুৱে। 1947 চনৰ 14 আগষ্টৰ মাজনিশা ভাৰতীয় সংবিধান সভাত পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰদান কৰিছিল এক ঐতিহাসিক ভাষণ।
1: The time comes when we shall redeem our pledge, not only or in full measure, but very substantially. At the stroke of the midnight hour, when the world sleeps, India will awake to life and freedom.
0: Smriti Divasor ajir dintut Pandit Jawaharlal Nehruk ami shraddhare khuorisu.
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্ৰিয় শ্ৰোতা, আজি কটন কলেজৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱস। 1901 চনৰ 27 মে অৰ্থাৎ আজিৰ তাৰিখতে প্ৰতিষ্ঠা হৈছিল কটন কলেজ।
1: এজন প্ৰাক্তন কটনিয়ান হিচাপে মোৰ আজি বহুতো কথা মনত পৰিছে, তাকে এই গীতটিত সন্নিৱিষ্ট কৰি দিছোঁ। 1899 চন, ব্ৰিটিছ শাসন, মাণিক চন্দ্ৰ বৰুৱাৰ প্ৰতিবেদন, প্ৰাগ জ্যোতিষপুৰতে কৰিব লাগিবই এখনি কলেজ স্থাপন। 1901 আৰু 2001 এই উজ্জ্বল 100 বছৰ অসমীৰ কপালত ভোটাতৰা জিলিকিছে হেনৰী কটন কলেজৰ, আমাৰ কটন কলেজৰ, কটন কলেজ, কটন কলেজ আমাৰ।

0: সামগ্রিকভাবে অসমৰ বিভিন্ন ক্ষেত্ৰত কটন কলেজৰ যি বৰঙণি সেয়া নিশ্চয় স্বীকাৰ কৰিব। প্ৰতিষ্ঠা দিৱসৰ এই দিনটোত আজি আমি কথা পাতিব বিচাৰিছো গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত প্ৰাক্তন কটনিয়ান পাৰ্থ সাৰথী মহন্তদেৱৰ সৈতে। এগৰাকী কটনিয়ান হিচাপে 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ এই দিনটোত তেখেতৰ মনত কি ধৰণৰ ভাৱৰ উদয় হৈছে সেই বিষয়ে আমি তেখেতৰ পৰাই শুনো আহক।
1: ইন্দ্ৰ, থেংক ইউ। কটন কলেজ বুলি কলে মনটো কেনেকুৱা লাগে? তোমাৰো চাগে এই 126 বছৰ বুলি কওঁতেও চাগে লাগিছে এটা 126 বছৰীয়া ডেকা ল'ৰাৰ কথাহে যেন পাতি আছা। কটন কলেজ তেনেকুৱাই, আচলতে প্ৰত্যেকৰে কাৰণে নিজৰ কলেজখন তেনেকুৱাই হয়। আমাৰ সেই তাহানিৰ কটন কলেজ এতিয়া কটন বিশ্ববিদ্যালয় হ'ল। আমি কলেজত থকা সময়তে আমাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ তেতিয়াৰ সপোন আছিলে কটনক চেণ্টাৰ অফ এক্সেলেঞ্চ কৰা। আজি আহি আহি কটন বিশ্ববিদ্যালয় হ'লি, আৰু সেই কটনত পঢ়া সময়খিনি আমাৰ সকলোৰে বাবে বিশেষ আছিল। আজিও মই কথাখিনি কৈ থাকোঁতে মোৰ মনটো উৰা মাৰিছে কটনৰ সেই সময়খিনিলৈ, যৌৱনৰ সোণালী সময়। আমি সকলোৱে অলেখ সপোন লৈ গুৱাহাটীলৈ আহিছিলো, লগ পাইছিলো বহু নতুন বন্ধু। প্ৰত্যেকৰে বাবে কটনৰ সময়খিনি বিশেষ আছিল। আমি তেতিয়া একেলগে থকা প্ৰায় সকলোখিনিয়ে আজি খুব ভালদৰে প্ৰতিষ্ঠা লাভ কৰিছে, সমাজত প্ৰতিষ্ঠিত হৈছে, আৰু সকলোৱে নিজ নিজ ধৰণে সমাজলৈ, অসমলৈ নিজৰ অৱদান আগবঢ়াই আহিছে। কটন বুলি কলে অকল যে আমি কেৱল লগৰ আমাৰ যিসকল সহপাঠী আছিলে তেওঁলোকৰ কথাই মনত পৰে তেনে নহয়, কটনত আমাৰ শিক্ষাগুৰুসকলৰ ভূমিকা আছিল অপৰিসীম। আমাৰ মোৰ ইকনমিক্স ডিপাৰ্টমেণ্টতে আমি যেতিয়া কওঁ আজি পদ্মা শৰ্মা বাইদেউ, গৌতম মজুমদাৰ ছাৰ, মনীষা শৰ্মা বাইদেউ, আনকি আন ডিপাৰ্টমেণ্টৰো যেনেকে অৰূপ জ্যোতি চৌধুৰী ছাৰ, ৰঞ্জিত চৌধুৰী ছাৰ, অম্লান দাস ছাৰ, তেওঁলোকে আমাক এনেধৰণে যত্ন লৈছিল ছাত্ৰ ছাত্ৰীখিনিৰ, ল'ৰা ছোৱালীখিনিৰ, মানে তেওঁলোক কেৱল শিক্ষাগুৰুৱে নাছিল, তেওঁলোক আমাৰ অভিভাৱক যেন আছিল, তেওঁলোক যেন আমাৰ আছিল নিজৰ জ্যেষ্ঠ ভাতৃ বা নিজৰ বাইদেউ। গতিকে তেনে এক পৰিৱেশত আমি কটনত আছিলো, বা আৰু কটনৰ আমাৰ সেই স্মৃতিখিনিও আজি কটন বুলি কলে আমি সেই ডেকা ল'ৰাটোৱে হৈ যাওঁ। গতিকে আজি 126 বছৰ এই মুহূৰ্তত কি কম, মনটো কিবা ভৰি পৰিছে।
0: কটন কলেজ বৰ্তমান কটন বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে, গুণগত দিশত কটন বিশ্ববিদ্যালয়ে কি ধৰণে অগ্ৰগতি লাভ কৰাটো আপুনি বিচাৰে বা কটনিয়ানসকল কি ধৰণে দায়বদ্ধ হ'ব লাগে এই সম্পৰ্কে এগৰাকী জ্যেষ্ঠ কটনিয়ান হিচাপে আপুনি কি আশা কৰিব?
1: কটনৰ পৰা আমি আৰু বিচাৰো, বৰ্তমান কটনিয়ানসকলৰ পৰা আমি আৰু বিচাৰো। মই কম্পেয়াৰ কৰিবলৈ নাযাওঁ যে এইটো পিৰিয়ড ভাৰ্চেছ এইটো পিৰিয়ড বা এইটো দশক বনাম এইটো দশক, মই তুলনা নকৰো। কিন্তু তুলনা নকৰাকৈও মই এটা কথা ক'ম, জ্যেষ্ঠ হিচাপে বা আমি নতুন যিখিনি আমাৰ কটনিয়ান আছে, নতুন প্ৰজন্ম আছে, তেওঁলোকৰ পৰা আমি এতিয়া যিখিনি তেওঁলোকে কৰিছে তাতকৈ আমি বহু বেছি বিচাৰিম, বিশেষকৈ অধ্যয়নৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত তেওঁলোকৰ পৰা আৰু বেছি আমি বিচাৰিম।
0: কটন কলেজৰ স্মৃতি সুঁৱৰি কথাখিনি আপুনি ইমান সুন্দৰকৈ কৈছে পাৰ্থ সাৰথী মহন্ত ডাঙৰীয়া, আপোনাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বৰ্তমান কটন কলেজ কটন বিশ্ববিদ্যালয়লৈ উন্নীত হল। কটনিয়ানসকলৰ মনত কটন বুলি ক'লেই এক বিশেষ আবেগ। আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত কটনিয়ানসকলে তথা সমগ্ৰ অসমবাসীয়ে

0: প্ৰিয় শ্ৰোতা, কটন কলেজত এসময়ত অধ্যয়ন কৰা বৰ্তমান অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰাই আজিৰ এই দিনটোত সেই সময়ৰ স্মৃতি সুঁৱৰি কিছু কথা আমাৰ শ্ৰোতাসকলক কৈছে। এয়া কুমাৰ পদ্মপাণি বৰা।
1: প্ৰথমে প্ৰত্যেকজন কটনিয়ান বৰ্তমানত পঢ়ি আছে বা যি কটন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোকে অভিনন্দন জনাইছো 126 বছৰীয়া যি কটনৰ ইতিহাস। আৰু আজিৰ দিনটোত মনত পৰিছে 27 বছৰ আগতে কটনৰ যি পৰিৱেশ, সেই পৰিৱেশৰ লগত নিজকে পৰিচয় কৰি দিয়াৰ চেষ্টা চলাইছিলো আৰু পলকতে 5টা বছৰ ওলাই গৈছিল। কিন্তু এই 5টা বছৰ কটনৰ বাকৰিত যি ধৰণে পাৰ কৰিছিলো, যথেষ্ট অভিজ্ঞতা পুষ্ট হৈছিল। উত্থান পতনৰ স্থলী আছিল কটন আৰু বহুতো তিতা মিঠা অভিজ্ঞতাৰে পৰিপূৰ্ণ এক স্মৃতি আজিও সজীৱ হৈ আছে মনত। যেতিয়াই কটন কলেজৰ, আমাৰ দিনৰ কটন কলেজৰ সন্মুখেদি যাওঁ বা ইয়াৰ ভিতৰত প্ৰৱেশ কৰাৰ সুবিধা পাওঁ, এই স্মৃতিবিলাক পুনৰ চকুৰ আগত ভাহি উঠে। মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসত আছিলো আৰু তাৰ সন্মুখৰ সেই ৰিজাৰ্ভ বেংকৰ ফুটপাথ, তাত সন্ধিয়া খাবলৈ যোৱা, সন্মুখত থকা চাহৰ দোকান বা এছ আৰ বি হোষ্টেলৰ কাষেদি গৈ লক্ষী কেবিনত খোৱা, মহামায়াত লাখটকীয়া আগেদি গৈ মহামায়ালৈ যোৱা, লয়াৰ্ছ বুক ষ্টল, পান

0: বজাৰৰ সেই সানফ্লাৱাৰ ৰেষ্টুৰেণ্ট, এই কথাবোৰ যিখিনি আমাৰ আনুষ্ঠানিক শিক্ষা আছিল তাৰ লগত এই যি অভিজ্ঞতাবিলাকো মনত পৰে। কটনৰ নিৰ্বাচন হওক, কটনৰ ফ্ৰেছাৰ্ছ যি হয় নৱগত আদৰণি সভা সেইবোৰ হওক, বা হোষ্টেলৰ যি আমাৰ পৰিৱেশ আছিল, সেই স্মৃতিবিলাক আজিও মনত ভাহি উঠে। আৰু সজীৱ হৈ আছে দীঘলী পুখুৰীৰ কাষেদি জুমিয়াই চোৱা, আৰু এই যি চেলিব্ৰেশ্যন হয় কটনৰ জন্ম জয়ন্তীৰ সেইদিনা 27 মে তাৰিখে, যি ধৰণে আমাৰ বিভিন্ন হোষ্টেলৰ পৰা সকলোৱে মিলিজুলি ৰাতিপুৱাই এক শোভাযাত্ৰা কৰিছিল, বিভিন্ন অনুষ্ঠান কৰিছিল, সেই দিনবোৰ এতিয়াও চকুত ভাঁহি পৰে। যি ধৰণে আমি সেই সময়ত থাকোঁতে কবিতা পাঠবিলাকৰ জৰিয়তে কটনক আমি জনাৰ যি চেষ্টা কৰিছিলো, যিজন আমি সকলোৱে জানো যে চিৰ যৌৱনা কটন কলেজ মোৰ, য'ত আমি কওঁ যে তিৰিশৰ ভাল পোৱা নালাগে তোমাক, সদায় 18ৰ লগত তোমাৰ প্ৰেম। গতিকে সেই কটন কলেজ সদায় যৌৱনা আৰু যৌৱন হৈ থাকিব। আৰু কটন কলেজৰ যি প্ৰাক্তন কটনিয়ানসকলৰ যি তেওঁলোকৰ কলেজৰ মাধ্যমেৰে গৰিমা তেওঁলোকে লাভ কৰিছিল বিশ্বৰ বিভিন্ন ক্ষেত্ৰত, সমাজ ব্যৱস্থাৰ বিভিন্ন ক্ষেত্ৰত, অসমৰ সমাজ ব্যৱস্থাক কটনিয়ানে আজিও মহিমামণ্ডিত কৰি ৰাখিছে আৰু ভৱিষ্যতেও কৰি ৰাখিব বুলি মোৰ বিশ্বাস। গতিকে এই মুহূৰ্তত আজি 126 বছৰীয়া যি জন্ম জয়ন্তী, এটাই কামনা কৰোঁ, যিজনে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাই কৈছিল যে কটন কলেজ এক জ্ঞানৰ উৎস, উদ্দীপনা যোগোৱা, গতিকে জ্ঞানৰ উৎস হৈ সদায় উদ্দীপনা যোগাই থাকক, তাৰে কামনা কৰিছো।
1: কটনৰ 126 বছৰীয়া এক গৌৰৱ উজ্জ্বল পৰিক্ৰমা। এই পৰিক্ৰমাত আপুনি, আমি সকলো বিভিন্ন ধৰণে ইয়াৰ অংশীদাৰ। আজিৰ প্ৰতিষ্ঠা দিৱসৰ দিনটোত আপুনি যিখিনি কথা কলে তাৰ বাবে আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছো। প্ৰিয় শ্ৰোতা, ইতিহাসৰ পৃষ্ঠাত ভুমুকি মাৰিলে আমি পাওঁ জালিয়ানৱালাবাগৰ বৰবৰচিত হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল 1919 চনৰ আজিৰ তাৰিখতে। 1332 চনৰ আজিৰ তাৰিখতে দাৰ্শনিক, আধুনিক সমাজ বিজ্ঞানী, বুৰঞ্জীবিদ ইবন খালদুনৰ জন্ম হৈছিল। তেখেতৰ এখন বিখ্যাত গ্ৰন্থ হৈছে মুকদ্দিমা। এগৰাকী বিখ্যাত আমেৰিকান সামুদ্ৰিক জীৱবিজ্ঞানী ৰাছেল কাৰ্চনৰ জন্ম হৈছিল 1907 চনৰ আজিৰ তাৰিখতে। মাৰাঠী ভাষাৰ বিখ্যাত লেখক, কবি, সমালোচক, ভাষাবিদ ভালচন্দ্ৰ বানাজী নেমাৰেৰ জন্ম হৈছিল 1938 চনত। এগৰাকী বিশিষ্ট ভাৰতীয় ৰাজনীতিবিদ নীতিন জয়ৰাম গাডকাৰীৰ জন্ম হৈছিল 1957 চনৰ আজিৰ তাৰিখতে। কানাডাৰ পদাৰ্থ বিজ্ঞানী 2018 চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত ডোনা থিঅ' ষ্ট্ৰিকলেণ্ডৰ জন্ম হৈছিল 1959 চনত। 1983 চনত বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য, ক্ৰিকেটাৰ, ধাৰাভাষ্যকাৰ ৰবিশংকৰ জয়দ্ৰথ শাস্ত্ৰীৰ জন্ম হৈছিল 1962 চনৰ আজিৰ তাৰিখতে। শ্ৰীলংকাৰ ক্ৰিকেটাৰ ডেনাগামাগে প্ৰবৌথ মাহেলা দ্য চিলভা জয়বৰ্ধনেৰ জন্ম হৈছিল 1977 চনৰ আজিৰ তাৰিখতে। নোবেল বঁটা বিজয়ী জাৰ্মানীৰ জীৱবিজ্ঞানী ৰবাৰ্ট কখৰ মৃত্যু হৈছিল 1910 চনৰ আজিৰ তাৰিখতে। ইংৰাজ পদাৰ্থ বিজ্ঞানী ছাৰ জোচেফ উইলছন শ্বানৰ মৃত্যু হৈছিল 1914 চনৰ আজিৰ তাৰিখতে। আজি নাইজেৰিয়াৰ শিশু দিৱস।
2: বিশেষ লোক আদালত সমাধান সমাৰোহ, মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
3: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
4: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
3: তাৰ মানে?
4: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত কি হয়?
4: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
3: মানে
4: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
3: তেতিয়াহলে
1: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। প্ৰিয় শ্ৰোতা, এইখিনিতে আপোনালোকক জনাইছো কটনৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি প্ৰাক্তন কটনিয়ানসকলৰ মত বিনিময় তথা স্মৃতি ৰোমন্থনৰ অনুষ্ঠানৰ আয়োজন কৰিছে কটন এলামনাই এছ'চিয়েচনে বিয়লি 4:30 বজাত কটন এলামনাই ভৱনত। এই অনুষ্ঠানতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ সচিব প্ৰাক্তন কটনিয়ান দেৱজিৎ শইকীয়াদেৱ আৰু 90 বছৰৰ ঊৰ্ধৰ কটনিয়ানসকলক

সম্বৰ্ণনা জ্ঞাপন কৰা হ'ব আৰু এই বছৰৰ বক্তৃতা প্ৰদান কৰিব বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱে। এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহলৈ। চলিত সপ্তাহতে অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ সম্ভাৱনা, বিধানসভাৰ অধিৱেশনৰ চতুৰ্থ দিনা ইউ চি চি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, স্বাধীনভাৱে মূৰ তুলি জীয়াই থাকিব পাৰিব সংখ্যালঘু মহিলাই, ৰাজ্যপালৰ ভাষণ বিতৰ্কৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কলে যে পাঁচ বছৰত দাৰিদ্ৰ সীমাৰেখা 3% হ্ৰাস পাব, ৰাজ্যৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কলে অনিৰুদ্ধ গতিৰে উন্নয়নৰ নৱদিগন্তলৈ অগ্ৰসৰ অসম, খাদ্য সামগ্ৰী মূল্যবৃদ্ধিৰ পৰা সকাহ দিবলৈ বাজেট অধিৱেশনতে ব্যৱস্থা গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ, আঁচনিৰ ধন লুণ্ঠন নিযুক্তি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান, মীন উন্নয়নৰ প্ৰাক্তন পৰিচালন সঞ্চালকসহ 8 গ্ৰেপ্তাৰ, খনিজ সম্পদৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ, ভাৰতত আমেৰিকাৰ বৃহৎ বিনিয়োগৰ পথ প্ৰশস্ত, কাইলৈ পবিত্ৰ ঈদ উজ জোহা। সম্পাদকীয় পৃষ্ঠালৈ আহিছো, বহনক্ষম পথৰ সন্ধানত অসমৰ পৰ্যটন উদ্যোগ এই প্ৰসংগৰে নিয়মীয়া বাৰ্তা কাকতে, ভাৰতত উৰ্বৰতা অভূতপূৰ্ব হাৰত হ্ৰাস পোৱাৰ প্ৰসংগ দৈনিক অসম কাকতে, পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰসংগৰে দ্য আছাম ট্ৰিবিউন কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে, আমাৰ অসম কাকতৰ সম্পাদকীয় শিৰোনাম প্ৰাপ্তি আৰু অপ্ৰাপ্তি, মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ আশংকাৰ প্ৰসংগৰে অসমীয়া খবৰ কাকতে, নীট ইউ জি পৰীক্ষা আৰু এন টি এৰ ভূমিকা সম্পৰ্কে দৈনিক জনমভূমি কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। খেলৰ পিছত আজি আই পি এলৰ এলিমিনেটৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদ, ফ্ৰান্স অপেনৰ প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ললে ষ্টানিছলাছ ৱাৰিংকা আৰু ডেনিল মেডভেডেভে, আই টি এফ বিশ্ব টেনিছ মাষ্টাৰ্ছ টুৰৰ ভাৰতীয় দলত অসমৰ ববিতা মহন লাংথাছা। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই ইন্দ্ৰজিৎ দাসে আজি পুৱা অনুষ্ঠানটি ইয়াতে সামৰিছো। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানত আগবঢ়োৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক দীনেশ চন্দ্ৰ দাসৰ স্মৃতিৰ দিনলিপিৰ ষষ্ঠ তথা শেষ খণ্ড।
2: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ স্মৃতিৰ দিনলিপি। আমাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পূৰ্বৰ সঞ্চালক আৰু আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চলৰ উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ এই স্মৃতিৰ দিনলিপিৰ আজি এয়া ষষ্ঠ খণ্ড। নমস্কাৰ আপোনাক।
3: নমস্কাৰ।
2: আপুনি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিল, গুৱাহাটীত আপুনি কাম আৰম্ভ কৰিলে, কিন্তু এই সময়ছোৱাতে আপুনি হাফলঙলৈ যাবলগীয়া হ'ল। হাফলং এটা নতুন কেন্দ্ৰ আছিলে
3: 18 তাৰিখ জানুৱাৰী মাহৰ 1999 চন।
2: গতিকে এতিয়া হাফলঙৰ অভিজ্ঞতা কওক।
3: হাফলঙৰ অভিজ্ঞতা মানে কি আৰু, সুন্দৰ ঠাই, ঠাই হিচাপে সুন্দৰ ঠাই, মানুহখিনি ঠিকেই আছিলে, কিন্তু অকণমান সমস্যা আছিল। তেওঁলোকৰ তাত মানে কোনো সঞ্চালক নাছিলে আৰু কিছুমান ডিমাণ্ড লৈ তেওঁলোকে ষ্টুডিঅ'টো বন্ধ কৰি থৈছিলে।
2: কিন্তু আপুনি গৈ তাত ষ্টুডিঅ' মুকলি কৰিলে।
3: ষ্টুডিঅ' মুকলি কৰিলোঁ
2: আৰু তেতিয়া এটা কথা হ'ল যে আপুনি আপোনাৰ আগৰ অভিজ্ঞতা যদি কওঁ, গুৱাহাটী আৰু ডিব্ৰুগড়ৰ অভিজ্ঞতাটো বেলেগ, আপুনি ইটানগৰত যাওঁতেও এটা বেলেগ মাধ্যমত আপুনি প্ৰচাৰণৰ বা এই যিটো অনুষ্ঠান প্ৰস্তুতিৰ কাম কৰিব লগা হৈছিল, ডিফুত আকৌ এটা বেলেগ ভাষা, বেলেগ ভাষা মানে আমাৰ অসমীয়া ভাষাৰ ভিতৰৰে এটা উপভাষা, আৰু তেনেকৈ আপুনি হাফলং যেতিয়া গ'ল, হাফলঙতো যিটো প্ৰচাৰণ মাধ্যম সেইটোতো অসমীয়া নহয়,
3: তাতে মাৰ আছে, কুকি আছে, এইসব 20 মিনিট 20 মিনিট আধা ঘণ্টা এনেকুৱাকে।
2: কিন্তু মূল প্ৰচাৰণটো কি ভাষাত হৈছিল?
3: মূল প্ৰচাৰণটো কাৰ্বি আৰু ডিমাচা।
2: গতিকে এই যে আপুনি তাত ঘোষক ঘোষিকা এইবিলাক ল'বলগীয়া হৈছিল, সেইবিলাক লওঁতে আপুনি বহুতকেইটা ভাষাৰ মানুহ ল'ব লগা হৈছিল, তাত কেনেকৈ কৰিছিল?
3: বহুতকেইটা ভাষাৰ মানে তাতে এনেকুৱা হৈছিলগৈ যে তাতে যিখিনি এনাউন্সাৰ আছে, এই এনাউন্সাৰখিনি হিন্দীৰ, আচলতে হিন্দীৰ মানে ষ্টেচন এইটো।

0: এনাউন্সমেন্টটো হিন্দীত কৰে, কেৱল তাতে গানে বাজে আৰু দুই এটা কেতিয়াবা মানে টক ৰেকৰ্ডিং হয় আৰু, সেইটো কিন্তু আকৌ হিন্দীত। কাৰ্বিৰ কেৱল মিউজিকখিনি বাজে, ডিমাছাৰ মিউজিক বাজে, মাৰ কুকি ৰংখল এইবিলাক সকলো মিউজিক, কিন্তু এনাউন্সমেণ্টটো হিন্দীত।
1: কিন্তু পিছলৈ তাত কৃষক বাণী আহিল, সেইবিলাকো বোধ কৰি হিন্দীত হৈছিলে,
0: হিন্দীত হৈছে।
1: এতিয়া এই হাফলঙৰ অভিজ্ঞতাৰ কিবা মানে বিচিত্ৰ কাহিনী আছে নেকি?
0: বিচিত্ৰ কাহিনী যিবোৰ মই ইয়াত ক'ব নোৱাৰোঁ,
1: সেইবিলাক ব্যক্তিগত অভিজ্ঞতাৰ ভিতৰত পৰে,
0: ব্যক্তিগত অভিজ্ঞতা।
1: ঠিক আছে, আপুনি তাৰ পৰা হাফলঙৰ পৰা গুৱাহাটীলৈ পুনৰ উভতি আহিল। উভতি অহাৰ পিছতেই আপোনাৰ আৰু কিছুমান তেনেকুৱা আকস্মিক ঘটনা ঘটিছিল বুলি গম পাওঁ, কওকচোন। আকস্মিক মানে কিবা এটা কৰিব খুজিছে কিন্তু হঠাৎ আৰু এটা অৰ্ডাৰ পাইছে?
0: নাই নাই, তাৰমানে এইটো হ'ল কি, মই 29 অক্টোবৰ 2001 চনত মোক গুৱাহাটীলৈ ট্ৰান্সফাৰ কৰিলে আকৌ। যেতিয়া ট্ৰান্সফাৰ কৰিলে মই,
1: তেতিয়া আপুনি ডেপুটি ডাইৰেক্টৰ হৈ আহিছে,
0: ডেপুটি ডাইৰেক্টৰ,
1: ডেপুটি ডাইৰেক্টৰ।
0: তাৰ পৰা আহি মই ৰুম এটা দিলে, টেবুলখন চফা কৰিলোঁহে ৰাতিপুৱা, আবেলি সময়ত আৰু এটা অৰ্ডাৰ আহি গ'ল। তেতিয়া সেইখিনি সময়ত মেডাম ভি চেকোছে আছিলে DDG, আৰু ডেপুটি ডাইৰেক্টৰ মানে ডাইৰেক্টৰ আছিলে খগেন মহন্ত। খগেন মহন্ত আৰু তিনিমাহ পিছত ৰিটায়াৰমেণ্টত যাব। তে মেডামে কৰিলে কি, মই ইয়াতে জইন কৰাৰ লগে লগেই ফেক্স কৰি ডাইৰেক্টৰটোৰ পৰা অৰ্ডাৰ আনিলে যে দিনেশ দাসক মানে মোক লাগে বুলি অৰ্ডাৰ এটা দিলে, আৰু মই পিছদিনাখনৰ পৰা মই DDG অফিচত জইন কৰিলোঁ। তাৰ দুমাহ পিছত খগেন মহন্তৰ ৰিটায়াৰমেণ্ট হ'ল, তাৰপিছত মই ফুল ফ্লেজেন ডেপুটি ডাইৰেক্টৰ হিচাপে মই তাতেই আছিলোঁ। ডাইৰেক্টৰৰ পোষ্ট কিন্তু ডেপুটি ডাইৰেক্টৰ
1: হিচাপে তাত হিচাপত আৰু হয়, কিন্তু এতিয়া সেইটো এটা সম্পূৰ্ণ বেলেগ এটা কাৰ্যালয়। তাত অনুষ্ঠান সম্পৰ্কীয় কোনো কথা নাছিলে, তাত এডমিনিষ্ট্ৰেটিভ প্ৰশাসনিক কথা আছিলে বেছিভাগ। সেইখিনি সময়ত আপুনি উত্তৰ পূৰ্বাঞ্চলৰ সকলো কেন্দ্ৰৰ লগতে আপুনি আপোনাৰ তাৰ লগত যোগাযোগ ৰাখিবলগীয়া হৈছিল। উত্তৰ পূৰ্বাঞ্চলত আকাশবাণী সেই সময়ত প্ৰধান সমস্যা কি আছিলে?
0: প্ৰধান সমস্যা বুলি ক'বলৈ গ'লে, কাৰণ প্ৰত্যেক ষ্টেচনতে একোজন একোজন ডাইৰেক্টৰ আছিল তেতিয়া, দেই 8খন মানে 7খন ৰাজ্যৰ প্ৰত্যেকতে আছিলে। তাৰ পৰা যিখিনি আমাৰ যিটো ফিক্স পইণ্ট চাৰ্ট বুলি কয়, মানে প্ৰগ্ৰেমবিলাক যে কি কি বাজে, কোন সময়ত কি বাজে, সেই গোটেইখিনি ইয়ালৈ আহে। এই গোটেইখিনি থৰো পৰীক্ষা কৰিব লাগে। পৰীক্ষা কৰি উঠি মানে মই মানে সেই মোৰ পোষ্টটোৱে DDG-লৈ হেৰি পঠায়, এপ্ৰুভেলৰ কাৰণে পঠিয়ায়। তাত DDG-য়ে যেতিয়া এপ্ৰুভ কৰে, তেতিয়া মই আকৌ এপ্ৰুভেল এটা মানে দিব লাগে প্ৰত্যেক ষ্টেচনলৈ। আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ট্ৰান্সফাৰ যিবিলাক আছিল, সেই ট্ৰান্সফাৰখিনি মানে DDG অফিচে কৰে, আপ টু মানে নন গেজেটেড লেভেল। পিছলৈ গৈ সেইটো গেজেটেড অফিচাৰ ASD পৰ্যন্ত হ'লগৈ, খালি ডাইৰেক্টৰ পোষ্টটো কেৱল দিল্লীয়ে কৰে। গতিকে সেইখিনি সময়ত মানে ASD, যেতিয়া চাপ'জ এতিয়া নগাঁৱত কোনোবা এজন আমাৰ ASD দৰকাৰ নাই কোনো, তেতিয়া আকৌ কোনোবা এজনক বুটলি আনি তাত দিব লগা হয়, অলপ ফুণ্ডা অফুণ্ডিও হয়।
1: বহুত এপ্লিকেশ্যন পাইছিলে সেইখিনি সময়ত,
0: এই মানে কৈছো নহয় প্ৰত্যেকৰে বেমাৰী, এইবিলাক নক'লেও নহয়। এনে সেইখিনি সময়তে মই প্ৰায় ধৰক 50% অসমৰ মানে কি উত্তৰ পূৰ্বাঞ্চলৰ 50% মানুহৰে মই অপ্ৰিয় হৈ গৈছিলোঁ।
1: ৰিকুৱেষ্টবিলাক ৰাখিবলগীয়া হয়,
0: ৰাখিবলগীয়া হয়, ৰাখিব নোৱাৰোঁ। গতিকে সেইটো এটা আঘাত দিছিলে আৰু, কিন্তু মই ভাবোঁ যে মই মোৰ নিজৰ দায়িত্বটোহে কৰিছোঁ, মই তেওঁলোকক কোনো ব্যক্তিগত কামত মই পঠোৱা নাই। বহুতেই বেয়া পাইছিল মোক,
1: মই সেইবিলাক বাৰু ঠিক আপোনাৰ যিটো আমাৰ প্ৰশাসনিক দিশত তেনেকুৱা কথাবিলাক হয় যে ব্যক্তিগত কোনো কথা নাথাকে তাত,
0: তাকে
1: যেনেকৈ নহওক। তাৰপিছত আপুনি আকৌ যিহেতু আপুনি অনুষ্ঠানৰ মানুহ, অনুষ্ঠান মানে প্ৰগ্ৰেম, গতিকে আপুনিতো গুৱাহাটীত আকৌ তাৰপিছত গুৱাহাটীৰ দায়িত্ব ল'লে।
0: গুৱাহাটীৰ দায়িত্বটো মই তেতিয়া হেৰিত ল'লোঁগৈ 2006 চনত,
1: 2006 চনত
0: অক্টোবৰ 2006 চনত মোৰ মানে প্ৰমোশ্যন আহিল ডাইৰেক্টৰ অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী। আৰু অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীটো এটা জোনেল ষ্টেচন, জোনেল ডাইৰেক্টৰ হয়, আৰু সেইটোতো আৰু DDG-য়েই প্ৰায়, কাৰণ সেইটোতো সেই গোটেই নৰ্থ ইষ্টৰ আকৌ ইনক্লুডিং চিভিল কনষ্ট্ৰাকশ্যনৰ যিখিনি ট্ৰান্সফাৰ পষ্টিং আছে সেইটো ইয়াতেই কৰিব লাগে। ইয়াৰ পৰা আকৌ গৈ মানে DDG-ৰ এপ্ৰুভেল ল'ব লাগে, তাৰপিছত আহিল চিফ ইঞ্জিনিয়াৰ অফিচ। তেতিয়া ইঞ্জিনিয়াৰিঙৰ যিটো আছিলে সেইখিনি চিফ ইঞ্জিনিয়াৰ অফিচে কৰিব লগা।

0: হল আৰু বাকি প্ৰগ্ৰাম আৰু এডমিনিষ্ট্ৰেচনৰ যিখিনি প্ৰগ্ৰাম দায়িত্ব সেইটো ডিডিজিৰ আণ্ডাৰতেই থাকিল গৈ তেতিয়া তাতো শেখ হাসিনা মেডামেই আছিলে তেতিয়া মোৰ যেতিয়া ডাইৰেক্টৰ প্ৰমোশ্যন হ'ল তেতিয়া মানে কৈছে যে বোলে যিহেতু অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত এজন ডাইৰেক্টৰৰ প্ৰয়োজন মই এতিয়া মই না ক'ব নোৱাৰোঁ যাব লাগিব কিন্তু মই এতিয়াও লিখিম ডিজিলৈ যে তেওঁক ডুৱেল চাৰ্জ মানে মই ডিডিজি অফিচৰ চাৰ্জটো যাতে এৰুৱাই নিদিয়ে গতিকে সেই ওচৰতে আৰু মাত্ৰ দহটা ষ্টেপ উঠিব লাগে গতিকে মই সেই ৰিটায়াৰমেণ্টৰ সময়লৈকে দুইটা চাৰ্জতেই থাকিলোঁ
1: হয় গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানখিনি সেইখিনি সময়ত চলাই নিবলগা হৈছিল আৰু এইখিনি সময়ৰ ভিতৰত সেইখিনি সময়ত বহুত ইম্পৰ্টেণ্ট ঘটনা নেশ্যনেল গেমছৰ কভাৰেজ কৰিব লগা হৈছিল
0: এইখিনিত মই মানে কি বোলো মই লাকি বুলি ভাবোঁ দেই মই জইন কৰাৰ কেইদিনমান পিছতেই ইয়াতে 33rd নেশ্যনেল গেমছ যিটো আমাৰ কাৰণে কল্পনা আছিল আমি আন ঠাইত হয় কিন্তু আমি ইয়াৰ পৰা ষ্টাফ পঠিয়াই দিওঁ আমাৰ ইয়াৰ পৰাই ষ্টাফ যায় সেইটো এটা ডাঙৰ কথা তাৰপিছতে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যে মই ইয়াত থাকোঁতে সৰ্বভাষাৰ কবি সন্মিলন এইটো আমাৰ কাৰণে এটা সপোনেই আছিলে 63 বছৰ আকাশবাণী গুৱাহাটী পাৰ কৰাৰ পাছত সেই সৌভাগ্যকণ আমাৰ তালৈ আহিল আমি তেতিয়া এই সৰ্বভাষাৰ কবি সন্মিলনখন আমি কৰিছিলোঁ
1: গতিকে আৰু সেইখন অল ইণ্ডিয়া ৰেডিঅ' নেশ্যনেল নেটৱৰ্ক ৰাষ্ট্ৰীয় প্ৰচাৰণতো সেইটো প্ৰচাৰ হয় তাৰোপৰি নেশ্যনেল গেমছৰ সময়ত ময়ো আছিলোঁ গতিকে গম পাওঁ যে আপোনাৰ নেতৃত্বত তেতিয়া নেশ্যনেল গেমছৰ যিটো ৰাষ্ট্ৰীয় কভাৰেজ সেইটো হৈছিল ইয়াত বাহিৰৰ পৰা টীম আহিছিল
0: আৰু ইমান 182 জন মানুহেই আহিছিলে
1: অভিযান্ত্ৰিক শাখাৰ অনুষ্ঠান শাখাৰ তেনেকে আৰু খুব ডাঙৰ এটা সেইখিনি সময়ত এটা আমাৰ এটা কভাৰেজ যিটো কৰিব লগা হৈছিল আমি তাৰপিছত সেই সময়খিনিৰ ভিতৰত বহুত ঘটনাই ঘটিছে অসমৰ কাৰণে এটা খুব প্ৰলয়ংকৰী ঘটনা ভূপেন হাজৰিকাৰ মৃত্যু হৈছিল কওকচোন
0: আমি তেতিয়া ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত আমি লাইভ কভাৰেজ কৰিছিলোঁ যেতিয়া জৰ্জেছ ফিল্ডৰ পৰা তেওঁক ক্ৰিমেশ্যন গ্ৰাউণ্ড ইউনিভাৰ্চিটিলৈকে লৈ গৈছিলে সমগ্ৰ পথছোৱা আমি লাইভ কভাৰেজ কৰিছিলোঁ গতিকে একেবাৰে শেষ কৰালৈকে আৰু লাইভ কভাৰেজ আমি টীম ভগাই ভগাই লৈছিলোঁ এই টীম ভগাই ভগাই লৈ দৌৰি দৌৰি কোনোবা গাড়ী মানে ইফালেতো মানুহৰ ভিৰ আপুনি যাব নোৱাৰে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে কামাখ্যাৰ ওচৰত সেইটো এটাই পথ আপুনি আৰু দ্বিতীয় পথ নাই জালুকবাৰীলৈ যাবলৈ গতিকে গোটেই মানুহবোৰ ভাগ কৰি কৰি মানে তেখেতৰ শৰীৰ যোৱাৰ আগেও আৰু কিছুমান এনেকুৱা এটা টীম আছিল ইয়াৰ পৰা মানে পিছে পিছে গৈ গৈ হেৰি কৰিছিলে গতিকে সেইটো এটা ইম্পৰ্টেণ্ট ইভেণ্ট বুলি মই ক'ম আৰু ভূপেন সেইখিনি সময়ৰ পিছতেই মই থকা পিৰিয়ডতেই ভূপেন হাজৰিকাৰ সমস্ত গীত ডিজিটেলাইজ কৰিলে সেইবোৰ আৰ্কাইভত ইয়াতো ৰখা হ'ল আৰু নিউ দিল্লীলৈ পঠিয়াই দিয়া হ'ল ডিব্ৰুগড়ো পঠিয়াইছে কিন্তু আমি সেইখিনি কাম কৰিলোঁ সেইটো এটা ডাঙৰ এচিভমেণ্ট বুলি ক'ব লাগিব
1: হয় আমি দৰাচলতে আমাৰ বহুত হয়তো কথা আছে যিবিলাক আমি আৰু দীঘলীয়াকৈ পাতিব লাগিছিল বা সিমান হেৰি নহয় যে কিছুমান কথা ব্যক্তিগত অভিজ্ঞতাৰ ভিতৰত পৰে কিন্তু তাৰ ভিতৰতে আপোনাৰ সময়ত হোৱা কেইটামান উল্লেখযোগ্য ঘটনাৰ কথা আমি পাতিলোঁ আমি সামৰণিৰ পিনে আহিছোঁ আপুনি পিছত গৈ উপসঞ্চালক প্ৰধান হ'ল সেইটো ঘটনা কেতিয়া আছিলে
0: নাই সেইটোতো মই একো মানে কৰিবই নাপালোঁ তাৰমানে কি হৈছে আচলতে মই তাতে থাকোঁতে মই ডুৱেল চাৰ্জত আছিলোঁতো থাকোঁতে উপসঞ্চালক প্ৰধানৰ মোৰ প্ৰমোশ্যনটো হ'ল সেইটো হৈছে আপোনাৰ ২০১২ চনৰ ছেপ্টেম্বৰ মাহত গতিকে ইতিমধ্যে মই জানোঁ যে মই ফেব্ৰুৱাৰীৰ 13ত মই অৱসৰ ল'ম গতিকে অৱসৰৰ সময়ত বহুত কাম থাকে মই এইবোৰ মানে চাফ চিকুণ কৰোঁতে কৰোঁতে মই কাগজে পত্ৰহে ডিডিজি হ'লোঁ কিন্তু
1: ব্যক্তিগত মানে কাৰ্যটো আপুনি বিশেষ সেই ভূমিকাটো পালন কৰিব নোৱাৰিলে
0: সময়ে নাপালোঁ
1: কেইটামান মাহ হ'ল কিন্তু অৱসৰৰ পিছত আপুনি 2013 চনত অৱসৰ ল'লে অৱসৰৰ পিছত আপুনি উভতি চাইছে নাই আপোনাৰ এই আকাশবাণীৰ এই দীঘলীয়া জীৱনটোত আপুনি কি পালে কি নাপালে তেনেকৈ যদি কোনোবাই সোধে আপুনি কি উত্তৰ দিব
0: বৰ দুখ পাইছিলোঁ কিন্তু আনন্দ হৈছিল

আনন্দ পাইছিলোঁ। এটা কথা ঠিক যে আকাশবাণীত যিসকল লোকে চাকৰি কৰে তেওঁলোকৰ কাৰণে এটাই ডাঙৰ অভিজ্ঞতা যে একেবাৰে কৃষকজনৰ পৰা আৰম্ভ কৰি একেবাৰে বিখ্যাত সাহিত্যিক নেশ্যনেল ফিল্ম ডাইৰেক্টৰে হওক, মোৰ দিনত মই নিজেই কৰিছিলোঁ ইয়াতে ঋষিকেশ মুখাৰ্জী, তেতিয়া অৰুণ দাও আছিলে, ময়ো আছিলোঁ, ঋষিকেশ মুখাৰ্জীৰ ৰেকৰ্ডিং কৰিছিলোঁ ডিব্ৰুগড়ত, যেতিয়া যাওঁ তাত আকৌ সলিল চৌধুৰী আহিছিলে। গতিকে এনেকুৱা ধৰণৰ মানুহ কিছুমানক লগ পোৱাৰ এটা সুবিধা, স্পৰ্টছমেন কিমান মানে মানুহক লগ পাইছোঁ, সাহিত্যিকৰ পৰা আৰম্ভ কৰি খেলুৱৈ।

0: এইটো নিজৰ আনন্দ, ব্যক্তিগত আনন্দ। আৰু সেইখিনি আচলতে কি, আপুনি যেতিয়া নিজে এজন ধৰি লৈ যে মই এই ৰেডিঅ'ত মই কাম এটা কৰিম, তেতিয়া আপুনি আনন্দ পাব পাৰে। আৰু যদি আপুনি চাকৰিৰ কাৰণে যে মই এটা পোষ্ট এটা ওলাইছে এপ্লাই কৰোঁ পালোঁ, তেতিয়া হয়তো সিমানখিনি উপলব্ধি কৰিবলৈ আকাশবাণীৰ মজা যিটো আছে সেইটো মজা
1: উপলব্ধি কৰিব। কিন্তু আপুনি মজা উপলব্ধি কৰিছিল,
0: মই কাৰণ মই ছয় বছৰৰ পৰা ইয়াতে দৌৰি ধাপৰি আছিলোঁ। সেই সেই সময়খিনিৰ পৰা মই এতিয়া আগতে এই এই গোটেই ষ্টুডিঅ'টোৰ বাহিৰে সিফালৰ বিল্ডিংটোৰ অকল তলৰ মহলাটোহে আছিলে, ওপৰত একো নাছিলে। পিছলৈ ওপৰৰ মহলাও হ'ল, তাতে মই বহিলোঁ। তাৰপিছতে সেইখিনিতে আকৌ আমাৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভ হ'ল। সেই সেইবোৰ মনত আছে আৰু, মনত থাকে
1: গোটেইখিনি কথাই মনত আছে আপোনাৰ ৰেডিঅ'ৰ জীৱনটো। এতিয়া অৱসৰৰ পিছত আপোনাৰ লগত ৰেডিঅ'ৰ সম্পৰ্ক শ্ৰোতা হিচাপে আৰু এগৰাকী পূৰ্বৰ ইয়াৰ বিষয়া হিচাপে সম্পৰ্ক কেনেকুৱা?
0: মানুহৰ বহুত মানুহ পৰিৱৰ্তন হৈছে ইয়াত, বিভিন্ন ব্যক্তিৰ নিজা নিজা কিছু ষ্টাইল আছে। সেইটো মই ক'বলৈও নাযাওঁ, বেয়াও নাপাওঁ, কিন্তু আমি যিটো কৰিছিলোঁ মানে
1: আপোনাৰ ষ্টাইলত কৰিছিলোঁ,
0: মোৰ ষ্টাইলত কৰিছিলোঁ। আটাইতকৈ ডাঙৰ কথা কি জানে জানে, মই আকাশবাণীৰ নিচিনা এটা অৰ্গেনাইজেশ্যনত কাম কৰোঁ, অথচ মোৰ হাতত ঘড়ী নিপিন্ধিলোঁ কেতিয়াও, এতিয়াও নাই চক, কিন্তু মই সময়ত কাম কৰি গৈছিলোঁ। ছেকেণ্ডত চলে আকাশবাণী, আকাশবাণীৰ পৰা ঘড়ী মিলাই ৰাইজে, মই কিন্তু ঘড়ী মাৰি নাপালোঁ হাতত।
1: ঠিক আছে, নিশ্চয় সেই কথা বহুতে হয়তো হৃদয়ংগম কৰিব, বিশেষকৈ আকাশবাণীৰ মোৰ সহকৰ্মীসকলে, যে কেনেকৈ সময়টোৰ প্ৰবন্ধন কেনেকৈ কৰা যায়। দিনেশ দাস ডাঙৰীয়া, আপোনাৰ লগত দীঘলীয়াকৈ ছটাখণ্ডত কথা পাতি খুবেই ভাল লাগিল। আপুনি সুস্বাস্থ্য আপোনাৰ অটুট থাকক, আপুনি কৰ্মত হৈ থাকক, আপুনি দীৰ্ঘ জীৱন লাভ কৰক, সেইখিনি কামনা কৰিছোঁৱেই। কিন্তু শেষত আমি এটি গীতৰ সোৱাদ ল'ব লাগিব, আজি কাৰ গীত শুনাব কওক। আপুনিতো বহুত শিল্পীক ইয়াৰ মঞ্চত দেখিবলৈ পাইছে,
0: মানে ছিলেক্ট কৰিবলৈ অকণমান অসুবিধা হয়, তথাপিও এগৰাকী শিল্পীৰ নাম ল'ম মই, জয়ন্ত হাজৰিকা, বৰ মিঠা। জয়ন্ত হাজৰিকাৰ এতিয়াই গীত হ'ল আকৌ নতুন প্ৰভাত হ'ব,
1: এই গীতটো শুনিব খুজিছোঁ।
0: এই গীতটোকে মই শুনো আৰু মোৰ লগতে ৰাইজেও শুনো।
1: আপোনাৰ লগত এই দীঘলীয়া সময়খিনিৰ এই সোৱাদ পালোঁ, আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই অনুষ্ঠানটি ৰাইজে শুনি ভাল পালে। নমস্কাৰ।
0: নমস্কাৰ।

0: ইমানপৰে স্মৃতি দিনদীপী অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কেন্দ্ৰ সঞ্চালক তথা আকাশবাণীৰ উত্তৰ পূবৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ চন্দ্ৰ দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ষষ্ঠ তথা শেষ খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে বাহ,
7: ফসিলে
8: অসিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
9: জানি রক, সতর্ক হৈ রক।
10: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
11: হয়, সঠিক চিকিৎসায় সকলো সলনি করে দিলে।
10: পিছে এনে যত্ন কত পালি?
11: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
11: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অ, সঁচাকৈ বৰ ভাল কথা,
11: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিয়তি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
3: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
3: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খণ্ডে পাছতেই আঞ্চলিক বাতৰি আৰু 8 বজাৰ পৰা ক্ৰমে সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

0: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নেতৃত্বত নবগঠিত সরকারখনে অহা পাঁচ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। ষোড়শ অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালি আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত চৈধ্যখন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু এঘাৰখনৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা পাঁচ বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিছে। ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ 2006 চনত প্ৰতি লাখৰ বিপৰীতে 480 আছিল যদিও এই হাৰ চলিত বৰ্ষত 84লৈ হ্ৰাস পাইছে। এই হাৰ ৰাষ্ট্ৰীয় গড় 87তকৈ কম হোৱাটো অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক উল্লেখযোগ্য সফলতা বুলিও তেওঁ মন্তব্য কৰে।
1: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 187গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিল। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছো।
0: ষোড়শ অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা মহিলাৰ বাবে 33% আসন সন্দৰ্ভত চৰকাৰী সংকল্প প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অজন্তা নেওগীয়ে যোৱা 25 মে'ত সদনত উত্থাপন কৰা এই সংকল্প প্ৰস্তাৱৰ সমৰ্থন আৰু বিৰোধিতা কৰি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি মুঠ 29গৰাকী বিধায়কে নিজ নিজ বক্তব্য ৰাখে আৰু সৰ্বসন্মতিক্ৰমে এই সংকল্প প্ৰস্তাৱটো গৃহীত হোৱা বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে। আজি অধিৱেশনৰ পঞ্চম তথা অন্তিম দিনা বহু চৰ্চিত UCC বিধেয়কখন পাৰিত কৰা হ'ব। বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰীক আৰু উপ নেতাৰূপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক KC বেণুগোপালে জনোৱা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে আসন লাভ কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে' পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ কৰা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্প উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। সময়সীমা মুকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। অসম মীন উন্নয়ন নিগমৰ চৰকাৰী পুঁজিৰ অপব্যৱহাৰ অভিযোগ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে কালি গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন ভিন ঠাইত অভিযান চলাই 8 জন বিষয়াক আটক কৰে। গুৱাহাটীৰ লগতে বেলহৰ, গৌৰীপুৰ আৰু ৰোহাকে ধৰি বিভিন্ন স্থানত চলোৱা এই অভিযানত আটক হোৱা বিষয়াকেইগৰাকী মীন উন্নয়ন নিগমৰ পূৰ্বৰ পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা, পূৰ্বৰ কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু BNC অধিকাৰী, পূৰ্বৰ সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতিপ্ৰসাদ শইকীয়া, পূৰ্বৰ সহকাৰী অভিযন্তা ছাবুৰুদ্দিন আহমেদ, পূৰ্বৰ প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস আৰু প্ৰতিষ্ঠানটোৰ পূৰ্বৰ সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকাৰ লগতে আন এগৰাকী তদানীন্তন পৰিচালন সঞ্চালক তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব নৰেন চন্দ্ৰ বসুমতাৰী বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া আৰম্ভ কৰিছো সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

অনুষ্ঠানত পুনতেই শুনিবলৈ লৈছো দীপালিনা দুৱৰা চলিহাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শৈলেন্দ্ৰ কুমাৰ দত্তৰ, প্ৰযোজনা বুধিন গগৈৰ।

0: দীপালিমা দৰা ছলিহাৰ কণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়েই ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সুৰেশ হাতীমূৰীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বংকিম শৰ্মাৰ, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: গীতি মালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ৰূপাঞ্জলী বৰুৱাৰ কণ্ঠ এটি গীত। গীতৰ কথা ৰজনী হাজৰিকাৰ, প্ৰযোজনা দীপক কুমাৰ শৰ্মাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: ৰূপাঞ্জলি বৰুৱা কণ্ঠৰ গীতটিৰ পাছতে গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জয়ন্তজিৎ দাসৰ ৰচিত এটি গীত শিল্পী ৰামকৃষ্ণ মুখাৰ্জী আৰু মমতা বৰঠাকুৰ প্ৰযোজনা দিলীপ কুমাৰ দাসৰ

শ্রোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষতে ছবি গগৈ, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা দিলীপ কুমাৰ দাসৰ।

গীতিমালিকা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজি অনুষ্ঠানৰ শিল্পী আছিল ক্ৰমে দীপালিমা দুৱৰা চলিহা, সুৰেশ হাতীমুৰীয়া, ৰূপাঞ্জলী বৰুৱা, ৰামকৃষ্ণ মুখাৰ্জী, মমতা বৰঠাকুৰ আৰু ছবি গগৈ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত হোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক পাৰিত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প। অসম কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰী আৰু উপ দলপতি হিচাপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু।

0: IPL or final or probek as a protom knockout cannot sunrises Hyderabad, Rajasthan Royals or Mukamuki. Namaskar Battery Huitemoi Julie Hormaburua, Etiahuno, Bitong Battery Huroho or Hom Bidan Hoba or Ibekano Kaliso to Todina, Mohila Babe Tetris, Hotan Hon Hongre Con Honda Bodlos or Kari Hong Kong Poprostop to Horbo Hon Motikrome Grihitohoi, Mohila Aruhihu Undan Motio Zontaneoge, Zoposis Mate Hodonor Utapon Kora, a Hong Kong Poprostabor, Homorton Arubirudita Kori, Kalimu Commodi Doctor Himonta Biso Hormakatori, Mut Untris Goraki with Hek and is this Bokte Borake, Aru Horbo Hon Motikrome, a Hong Kong Poprostop to Grihito Wabuli, Oitekor Ron. জিত কুমার দাসে ঘোষণা করে আজি অধিবেশন পঞ্চম তথা অন্তিম দিনা বহু চর্চিত ইউসিসি বিধেয়কখন পারিত করা হব বিধেয়কখনক লৈ বিধানসভাত আজি তুমুল বিতর্ক হওয়ার সম্ভাবনা আছে রাজ্য সরকারে সামগ্রী মূল্যবৃদ্ধি নিয়ন্ত্রণ তথা জনসাধারণক কিছু পরিমাণে ইয়ার পৰা হকাক দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাই বক্তব্য কৰে Biran Hobar Rajo Paladia Bakona Bitter Cot Lu Onkoloi, Mukamonte Koi, J. Iran, Aro America Judo, Tata Hormuz Pronali Ostriotai, Homogro Bissore Arti Gotis, Trubikoise, Sobabicote, Hartologote, Homoto Yab, Hoyabaho, Prob Hopporatu, Hokolo Polo Kito Jose, Bihekoi, Hamogi Mulla Biti, who are Bikoitu, Otis Sintazono, Al Rajo Sarkari, Edicot, Anturicotare Guruto Arukori, Homatana Babesesta Solato Cabulito Koi. মুখ্যমন্ত্রী গৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয় মুখ্যমন্ত্রী গৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুত গতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়া ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা চাৰি মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায় অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডক্টৰ শর্মাই ভাষণত কয়
1: যোৱা কেইটামান দিনত পেট্ৰল আৰু ডিজেলৰ যিটো বৃদ্ধি তাক সকলোৱে আমি অত্যন্ত উৎকণ্ঠাৰে সৈতে লক্ষ্য কৰিছো যোৱা চাৰি মাহত আমাৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ 720 বিলিয়নৰ পৰা 688 বিলিয়নলৈ হ্ৰাস পাইছে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি এটা সাময়িক ঘটনা আৰু যিদিনাখনে এই যুদ্ধৰ পৰিসমাপ্তি ঘটিব আমি পুৰণি পৰ্যায়লৈ নিশ্চিতভাৱে উভতি যাব পাৰিম ইতিমধ্যে আমি প্রাইস মনিটরিং মেকানিজম করেছো কম বেশি পরিমাণে ডেফিনেটলি মূল্যর অকণমান অকণমান পরিবর্তন হয়েছে কিন্তু অসমত এতিয়াও অত্যাবশ্যকীয় সামগ্রীর ব্যাপক প্রভাব পড়া নাই কিন্তু বর্তমান পেট্রোল ডিজেলর দাম বৃদ্ধির পিছত কিছু যে প্রভাব নপরিব তাকো মই নিশ্চিতভাবে ডিনাইও করিব বিচরা নাই জুলাই মাহর প্রথম সপ্তাহতে আমি নতুন বাজেট আনিম রাজ্যর জনতাক আমি সকাহ দিয়ার বাবে নিশ্চিতভাবে প্রচেষ্টা করিম
0: মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত নবগঠিত চৰকাৰখনে অহা পাঁচ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে ষোড়শ অসম বিধানসভা অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ কালি সদনত দিয়া ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে তেওঁ কয় যে গোৱালপাৰা বজালি আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত জিলাত 14খন চিকিৎসা মহাবিদ্যালয় ইতিমধ্যে কাৰ্যক্ষম হৈছে আৰু 11খনৰ নিৰ্মাণ কাৰ্য চলি আছে। অহা 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে।

0: বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমে প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাস কৰি ৰাষ্ট্ৰীয় গড়কো অতিক্ৰম কৰিছে। ৰাজ্যত প্ৰসূতি মৃত্যুৰ হাৰ 2006 চনত প্ৰতি লাখৰ বিপৰীতে 480 আছিল যদিও এই হাৰ চলিত বছৰত 84লৈ হ্ৰাস পাইছে। এই হাৰ ৰাষ্ট্ৰীয় গড় 87তকৈ কম হোৱাটো অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক উল্লেখযোগ্য সফলতা বুলি তেওঁ কয়।
1: দেশৰ ভিতৰত অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা আটাইতকৈ বেছি আছিলে। 2006 চনত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতি মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ভাৰতত এতিয়া 1,87 গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। অসম মেটাৰনেল মৰ্টেলিটিত আটাইতকৈ শেষৰ ৰাজ্যখন আছিল। বিশেষকৈ এতিয়া আমি দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আমি আহিবলৈ সক্ষম হৈছোঁ।
0: সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে অসমত কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপে ৱাজেদ আলী চৌধুৰীক আৰু উপ নেতাৰূপে ডঃ জয়প্ৰকাশ দাসক নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপালে জনোৱা অনুসৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰিছে। উল্লেখযোগ্য যে এইবাৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে 19খন আসন লাভ কৰিছিল। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটী মিডিয়াম ৱেভৰ 411.9 মিটাৰ, এফএম বেণ্ডৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত, আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা 100.2 মেগাহাৰ্জত, আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা 100.9 মেগাহাৰ্জত, আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা 101.5 মেগাহাৰ্জত লামডিং, 101.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙৰ লগতে নিউজ অন এ আৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এ আৰ নিউজ GHY আৰু ইনষ্টাগ্ৰামত এ আৰ নিউজ গুৱাহাটী ফলো কৰিব পাৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ বিশেষ ফাষ্ট ট্ৰেক আদালতে কালি 7 অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ ধাৰা আৰোপ কৰে। আদালতে পৰৱৰ্তী পৰ্যায়ত হত্যা, অপৰাধমূলক ষড়যন্ত্ৰ, মৃত্যু মুখলৈ ঠেলি দিয়া আদি অপৰাধৰ বাবে থকা ভাৰতীয় ন্যায় সংহিতাৰ বিভিন্ন ধাৰাৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। উল্লেখযোগ্য যে অভিযুক্তসকলৰ কোনো এগৰাকীয়েও নিজৰ দোষ স্বীকাৰ নকৰাৰ বাবে আদালতে অহা 8 জুনত গোচৰটো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। সেইদিনাৰ পৰাই সাক্ষীক আদালতত হাজিৰ কৰোৱাৰো নিৰ্দেশ দিয়া হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ তদন্তকাৰী গোটে 394জন লোকক সাক্ষী হিচাপে দেখুৱাই ইতিমধ্যে আদালতত তালিকা দাখিল কৰিছে। এই সন্দৰ্ভত চৰকাৰী অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
2: এতিয়া আসল কেসটো চলিব, ট্রায়াল হয়ে মিলিব, সেইখিনি ট্রায়াল 8 তারিখের পর চলিব। এটা ডাইরেক্ট আমি সাক্ষী লই যাব। 8 তারিখের পর দিন ধার্য করা হয়েছে, ডেইলি ডেইলি চলিব আর সেই মতে আমাক ডাইরেকশনও দিছে যে আমি যাতে সাক্ষীখিনি একেলগে লিস্টখন দি দিই, অনারেবল কোর্টে সাক্ষীখিনি সেই মতে মাতি।
0: উল্লেখযোগ্য যে ছিংগাপুৰত শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত বিশেষ তদন্তকাৰী গোটে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছতে বিশেষ তদন্তকাৰী গোটে 7 অভিযুক্তক ভাৰতীয় ন্যায় সংহিতাৰ বহুকেইটা ধাৰাত অভিযুক্ত কৰি আদালতত অভিযোগনামা দাখিল কৰে। পৰৱৰ্তী পৰ্যায়ত ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ে গঠন কৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ দৈনিক শুনানি প্ৰক্ৰিয়া আৰম্ভ হয়। এই শুনানিত জিয়াউল কামাৰ নেতৃত্বাধীন বিশেষ লোক অধিবক্তাৰ দলে অভিযুক্তসকলৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰাৰ সপক্ষে যুক্তি প্ৰদৰ্শন

0: কৰি আহিছে। অভিযুক্ত কেইজনৰ অধিবক্তাসকলে অভিযুক্তসকলক নিৰ্দোষী বুলি কৈ বিভিন্ন যুক্তি আগবঢ়াই আহিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায় জনসংখ্যা অস্বাভাৱিক বৃদ্ধি ধৰ্মান্তৰকৰণ লাভ জেহাদ ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। ধৰমশালাত কালি অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটানছক 92 ৰানত পৰাস্ত কৰি যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত প্ৰৱেশ কৰিছে। বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া 255 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি গুজৰাট টাইটানছে 3টা বল বাকী থকা অৱস্থাত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 162 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। আজি মহালি নিউ চণ্ডীগড়ত এলিমিনেটৰ মেচখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। আজিৰ মেচখনৰ বিজয়ী দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অসম বিধানসভাত বিগত কাৰ্যকালৰ প্ৰাপ্তিৰ লগতে অহা 5 বছৰৰ ৰূপৰেখাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্তব্য, শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ 7জন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ ধাৰা, মীন বিভাগৰ 8গৰাকী বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি চতুৰ্থৰ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিগত কাৰ্যকালৰ খতিয়ান আৰু নতুন কাৰ্যকালৰ সংকল্পসমূহক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ ভিন ভিন মন্তব্য বা ঘোষণাক লৈ আজি কাকতসমূহে বাতৰি যুগুত কৰিছে। দৈনিক জনমভূমি কাকতে এই সম্পৰ্কীয় এটা বাতৰি, দেশৰ গড় হাৰতকৈ কমিল প্ৰসূতিৰ মৃত্যুৰ হাৰ, 5 বছৰত ৰাজ্যৰ GDP 8.71 লাখ টকালৈ বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বিধানসভা অধিৱেশনৰ চতুৰ্থ দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দুটা বৃহৎ ঘোষণা শীৰ্ষকেৰে UCC আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্য সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউনত বাতৰিটোৰ শিৰোনাম CM's ৰিপ্লাই টু ডিবেট অন মোশ্যন অফ থেংকছ ষ্টেট টু বিকাম ₹10 লাখ কৰোৰ ইকনমি বাই 2028। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি প্ৰক্ৰিয়াৰ বাতৰিটো আজি কাকতসমূহে অগ্ৰাধিকাৰ দিছে। আমাৰ অসম দ্য চেণ্টিয়েল কাকতেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে মীন বিভাগৰ দুৰ্নীতি গোচৰত 2গৰাকী SCSসহ 8গৰাকী বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰা বাতৰি এটা অসমে প্ৰতিদিন, দৈনিক অসম, দৈনিক অগ্ৰদূত তথা অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ সন্দৰ্ভত লোৱা সংকল্প প্ৰস্তাৱ গৃহীত, অধিৱেশনৰ আজি অন্তিম দিনা UCC বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনৰ মূল্য বৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ সংকল্প আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ মুখামুখি। পুৱাৰ বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এই ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরূপ অনুষ্ঠানত আজি শুনো আহক যোরহাট জিলার রেহরূপ। আজি আমাক সংগ দিছে যোরহাট জিলার সংবাদদাতা বিজয় শঙ্কৰ সন্দিগৈ। ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, শিক্ষা আৰু যোগাযোগ অভিযানৰ অংশস্বৰূপে জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ লক্ষ্যৰে যোৰহাট জিলাতো যোৱা 18 মে'ত জনভাগিদাৰী সবচে দূৰ সবচে পেহলে কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে যোৰহাট জিলা

0: আমাৰ শ্ৰোতা সাধাৰণ শ্ৰোতাই বুজাকে এল নিনোনো কি এই বিষয়ে অকণমান আৰম্ভণিয়ে জনাওকচোন।
1: আচলতে আমাৰ গোটেই প্ৰকৃতি জগতখন ৰহস্যৰে ভৰা
0: হয়
1: আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াই ক্ৰিয়া কৰি আছে আৰু আজিকালি আমাৰ বৈজ্ঞানিক গোটেই পৰীক্ষা নিৰীক্ষা গৱেষণাৰ যোগেদি এই প্ৰাকৃতিক প্ৰক্ৰিয়াবিলাকৰ বিষয়ে যথেষ্ট পৰিমাণে মানুহ অৱগত হৈছে। কিন্তু তথাপিও আমাৰ আমি যদি গোটেই পৃথিৱীৰ জলবায়ু বুলি কওঁ, এই জলবায়ুৰ মাজত বহুত ধৰণৰ ৰহস্যজনক কথা আছে। কিন্তু প্ৰধানকৈ আমি যে এই বতাহ বৰষুণ এইখিনি সাধাৰণতে আমি এই ডক্টৰ ভূপেন হাজৰিকাই যিটো গীত ইতিমধ্যে গালেই, সেই বৰষুণ এটা প্ৰাকৃতিক উপাদান, জলবায়ুৰ উপাদান, আৰু সেই বৰষুণত তেখেতে কৈছে দেউতাৰ ঘাম বৰষুণত মিলি যায়, মাৰ চকুলো মিলি যায়। গতিকে এই বৰষুণ সম্পৰ্কে নাইবা উত্তাপ সম্পৰ্কে আমাৰ সকলো স্তৰৰ মানুহ জড়িত হৈ আছে। এটা কথাটো হ'ল যে উত্তাপৰ ক্ষেত্ৰত আমি দেখোঁ যে মহাদেশ আৰু মহাসাগৰ, তাৰমানে স্থলভাগ আৰু জলভাগ, মানে উত্তপ্ত হোৱাৰ যিটো মানে গতি নাইবা ক্ষিপ্ৰতা, সেইটো স্থলভাগত অলপমান বেছি, সোনকালে গৰম হয়, সোনকালে ঠাণ্ডা হয়, জলভাগত সেইটো নহয়। এই যে বিশাল মহাসাগৰ, গভীৰ মহাসাগৰ, তাৰ পানী গৰম হওঁতেও সময় লাগে আৰু ঠাণ্ডা হওঁতেও সময় লাগে। গতিকে সদায় আমি যিকোনো ঋতুতে আমি মহাদেশ আৰু মহাসাগৰৰ মাজত এটা উত্তাপৰ পাৰ্থক্য পাওঁ, সেইটো এটা মানে স্বাভাৱিক কথা মোটামুটি। কিন্তু তাৰ মাজতে এই যে মই যদি কওঁ যে প্ৰশান্ত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ, বিশাল মহাসাগৰ, প্ৰশান্ত মহাসাগৰৰ মানে উপকূলীয় অঞ্চলত উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, এছিয়া মহাদেশৰো বহুত, অষ্ট্ৰেলিয়া, এই দেশবিলাক আছে। এই মানে আমাৰ যিটো প্ৰশান্ত মহাসাগৰ, তাৰ প্ৰায় মাজভাগেৰে মানে আমাৰ বিষুৱ ৰেখাটো হৈছে আৰু বিষুৱ ৰেখাক মানে প্ৰসংগ কৰি এক ধৰণৰ বতাহ আমি বাণিজ্য বতাহ বুলি কওঁ বিষুৱীয় অঞ্চল। সেই বাণিজ্য বতাহটো সাধাৰণতে গৰম বতাহ, বিষুৱীয় অঞ্চলৰ বতাহ, গতিকে গৰম বতাহ, সেইটো মানে প্ৰশান্ত মহাসাগৰৰ পূব উপকূলীয় ঠাইবিলাকৰ পৰা পশ্চিম উপকূলৰ ফালে লাহে লাহে বতাহটো বৈ আহে আৰু সেই বতাহটো অহাৰ লগে লগে পশ্চিম উপকূলীয় যিবিলাক আমাৰ দেশ, অষ্ট্ৰেলিয়াকে ধৰি পেলাই মানে জাপান, চাইনা, এই গোটেই দেশবিলাক, সেই মানে বাণিজ্য বতাহটোৱে সাধাৰণতে সেই অঞ্চলবিলাক অলপ গৰম কৰি ৰাখে, পানী উত্তপ্ত হয়, সেই বতাহটো ওহাৰ লগে লগে বতাহৰ সংস্পৰ্শত যিটো পানী থাকে পানীটো গৰম হৈ আহে। কিন্তু কি হয় কেতিয়াবা বিশেষ কাৰণত, এই মই যে ক'লোঁ যে বাণিজ্য বতাহটো পূব উপকূলৰ পৰা পশ্চিম উপকূললৈকে আহে আৰু পশ্চিম উপকূল লাহে লাহে উত্তপ্ত হয়, সেইটো কিবা কাৰণে মানে আমাৰ পশ্চিম উপকূললৈ সেই পৰিমাণে নাহিবও পাৰে বা আহিলেও কেতিয়াবা এটা উভতনি বতাহ এটা বৈ যায়, তাৰমানে বাণিজ্য বতাহটো পশ্চিম উপকূলৰ ফালে আহে ঠিকেই, তাৰপিছত কিন্তু সেইটো দুৰ্বল হয় আৰু সেইটো কেতিয়াবা পূব উপকূলৰ ফালে গতি কৰে। পূব উপকূলৰ ফালে গতি কৰিলে সেইবিলাক মানচিত্ৰ থাকিলে ভালকৈ বুজাব পৰা যায়, পূব উপকূলে গতি কৰিলে সেই বিশেষকৈ দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকাৰ আশে পাশে পানীটো বেছিকৈ গৰম হয়, সাধাৰণ যিটো উষ্ণতা থাকে তাতকৈ বেছি গৰম,
0: বেছি গৰম,
1: বেছি গৰম হ'লে সেইটো আকৌ সেই আগৰ মানুহবিলাকে, মাছমৰীয়াবিলাকে বিশেষকৈ, সেইটো ডিচেম্বৰ মাহত হৈছিলে, গতিকে মানে তেওঁলোকে সেই পানীৰ মাছমৰীয়াবিলাক উত্তাপটো গম পাইছিলে, মাছ কিছু মৰিছিলে কিছু এনেকুৱা ধৰণৰ দেখি পেলাই, সিহঁতে যিহেতু মানে মানে আমাৰ এই খ্ৰীষ্টমাছৰ সময়ত হৈছিলে হোৱাৰ কাৰণে তাতে সেইটো সেই পৰিঘটনাটো কৈছিলে যে যীশু খ্ৰীষ্টৰ সন্তান স্বাভাৱিক যিটো উত্তাপ তাতকৈ বেছি উত্তপ্ত হয়, উত্তপ্ত হোৱাৰ লগে লগে তাৰ লগত যিখিনি মানে তাৰ লগত জড়িত যিটো বায়ুমণ্ডল, সেই বায়ুমণ্ডল উত্তপ্ত হয়, সেইখিনি ঠাইত যদি মানে কম উত্তাপ হৈ থকা অৱস্থাত যদি তাত নিম্নচাপ সৃষ্টি হ'লহেঁতেন, এতিয়া উষ্ণতা বঢ়াৰ লগে লগে বায়ুটো পাতল হৈ গৈ যায় কাৰণে তাত উচ্চ মানে মানে কি বুলি কয় নিম্নচাপৰ সৃষ্টি হয়। এই যে উচ্চ চাপ আৰু নিম্নচাপৰ যিটো বিতৰণ, সেই বিতৰণটো এটা মানে গোটেই আমাৰ যিখিনি বতাহ আছে গ্ল'বেল উইনচি

আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড। আৰু আজি আমি এটা বিশেষ বিষয় লৈ আনিছোঁ, ইতিমধ্যে আমি ঘোষণা কৰিছোঁ, পুনৰবাৰ আমাৰ শ্ৰোতাৰ বাবে জনাইছোঁ যিয়ে এইমাত্ৰ হয়তো আমাৰ ৰেডিঅ' ছেটৰ সৈতে সংযোগ হৈছে বা মোবাইলৰ সৈতে সংযোগ হৈছে। এইটো হৈছে এল নিনোৰ বকোছাত এইবাৰৰ গ্ৰীষ্ম প্ৰবাহ আৰু আমাৰ জীৱন। আৰু ষ্টুডিঅ'ত উপস্থিত আছে পৰিৱেশ বিজ্ঞানী তথা অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতী ডাঙৰীয়া। ডক্টৰ ভাগৱতী, আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমাৰ বিষয়টোৰ সম্পৰ্কে কথা পাতিবলৈ। এল নিনো মানে শুনি থাকে বা অধ্যয়ন কৰে কিছু সংখ্যকে,

0: চিষ্টেম বুলি কোৱা যায়, এইখিনি আমাৰ মূল যিখিনি বতাহ প্ৰবাহিত বতাহ আছে, সেই বতাহৰ দিশ আৰু বতাহৰ গতিবেগটো এই মানে উচ্চ নিম্নচাপৰ উচ্চচাপ কেন্দ্ৰবিলাকে মানে নিয়ন্ত্ৰণ কৰে। আকৌ কেতিয়াবা কি হয়, সেই যিবিলাক ঠাইত মানে মই ইতিমধ্যে ক'লোঁ যে উষ্ণতা বাঢ়ি গৈ পেলাই এলিনৰ সৃষ্টি হয়, সেইবিলাক ঠাইত কেতিয়াবা আৰু তাৰ উৰতাটো হৈ পেলাই তাত আকৌ পানীটো বেছিকৈ ঠাণ্ডা হয়, বেছিকৈ ঠাণ্ডা হৈ পেলাই তাত মানে নিম্নচাপ হয়, আৰু সেইটো সেইকাৰণে সেইটো লানিন বুলি কয়। লানিন মানে সেইটো উৰতাটো ছোৱালী, গতিকে এইটো ছোৱালী বুলি কয় এইটো ল'ৰা, গতিকে সেই ধৰণৰ এটা পুৰণা কথা চলি আছে। কিন্তু তাৰ মাজত এটা নিউট্ৰেল অৱস্থাও থাকে, সেই গৰমো নহয় ঠাণ্ডাও নহয়, নিউট্ৰেল অৱস্থাটো মোটামুটি স্বাভাৱিক অৱস্থা।
1: এতিয়া ধৰক এলডিনো আপুনি যিটো ক'লে, ধৰক সাগৰ পৃষ্ঠত, বিশেষকৈ প্ৰশান্ত মহাসাগৰৰ সাগৰ পৃষ্ঠত অধিক গৰম হয়, যিমান গৰম হ'ব লাগে তাতকৈ আমি যে সাধাৰণ যিখিনি বুজিলোঁ আৰু আপোনাৰ পৰা, বেছি গৰম হয় সাগৰ পৃষ্ঠত। তাৰ ফলত আপুনি যেনে ক'লে ধৰক বায়ুমণ্ডল, সেইখিনি যিটো বায়ু থাকে সেইখিনি পাতল হয়, পাতল হয়তো সোঁতটো যিটো য'ত আপোনাৰ আমাৰ স্থলভাগ আছে তালৈ সেই বায়ু প্ৰবাহিত হয়। তাৰ ফলত এই অঞ্চলটোত আপুনি যেনেকৈ ক'লে ধৰক জাপান, চাইনা, ইণ্ডিয়াও তাত আছে, গতিকে ভাৰত, তাত কেনেকুৱা প্ৰভাৱ হয় বতৰৰ
0: ওপৰত? এনেকুৱা যে মহাসাগৰৰ আমাৰ আচলতে এই কথাটো খুব ভালকৈ জনাটো দৰকাৰ যে মহাসাগৰে কি ধৰণে এটা মানে জলবায়ু নিয়ন্ত্ৰণ, আমাৰ বতৰ নিয়ন্ত্ৰণ কৰে। মহাসাগৰবিলাকতে সাগৰীয় সোঁত আছে নহয়, সাগৰীয় সোঁতবিলাক কিছুমান গৰম পানীৰ সোঁত আৰু কিছুমান ঠাণ্ডা পানীৰ সোঁত
1: হয়,
0: গতিকে ঠাণ্ডা অঞ্চললৈকে যদি গৰম পানীৰ সোঁতটো প্ৰবাহিত হৈ যায় তেতিয়াহ'লে সেই ঠাণ্ডা অঞ্চলৰ ঠাইখনো গৰম কৰি দিব। সাগৰীয় সোঁতটো যদি গৰম সোঁত যায় ঠাণ্ডা অঞ্চললৈকে গ'লেও উত্তাপটো বঢ়াই দিব, আৰু যদি ঠাণ্ডা পানীৰ সোঁত এটা উত্তৰ মেৰু অঞ্চলৰ পৰা যদি আহে সেই আকৌ গৰম হ'লে ঠাণ্ডা কৰি দিব। এইবিলাক প্ৰক্ৰিয়া স্বাভাৱিকভাৱে চলি থাকে। আমাৰ ইয়াতে এতিয়াতো আমাৰ সকলো মানুহে মানে মৌচুমীৰ কাৰণে অপেক্ষা কৰি
1: আছে,
0: গতিকে মইতো মই সাধাৰণতে ভাবোঁ এইটো যে প্ৰকৃতিৰ উৎকৃষ্ট সৃষ্টি মৌচুমী বৃষ্টি, গতিকে এই মৌচুমীৰ লগত
1: মাহৰ পৰা যিটো
0: এই মৌচুমীৰ লগত গোটেই আমাৰ অৰ্থনীতি, আমাৰ জীৱন, তাৰপিছত মানুহৰ মানে আশা আকাংক্ষা, সৃষ্টিশীলতা বহুত কথা জড়িত হৈ আছে। আৰু এই মনচুন সাধাৰণতে আমি আমাৰ মৌচুমী বৃষ্টিটো সাধাৰণতে আমাৰ জুন মাহৰ প্ৰথম সপ্তাহতে আমাৰ ভাৰতবৰ্ষত প্ৰৱেশ কৰে, আৰু তাৰপিছত কেৰেলাত প্ৰথমতে প্ৰৱেশ কৰি বংগোপসাগৰেদি এটা সোঁত মানে আমাৰ অসম উত্তৰ পূব অঞ্চললৈ আহে, আৰু এটা সোঁত আৰৱ ভাগৰ, তাৰপিছত আমাৰ পশ্চিমঘাট পৰ্বত, পশ্চিম উপকূল এনে তেনেকুৱাকৈ আহে। গতিকে এইটোৱে আমাৰ গোটেই বাৰিষা কালৰ জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে মোটামুটি এই এই মানে আমি সেইটো দক্ষিণ পশ্চিম মৌচুমী বুলি কওঁ আমি, এই মৌচুমী বতাহটোৱে আমাৰ গোটেই ইয়াতে বৰষুণৰ সৃষ্টি কৰে। এতিয়া কথাটো হ'ল মৌচুমী যিটো বৃষ্টি সেইটো আকৌ মই যে ইতিমধ্যে ক'লোঁ যে উত্তাপৰ পাৰ্থক্য, ইতিমধ্যে আজিৰ তাৰিখত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ এছিয়া মহাদেশৰ কেন্দ্ৰীয় অঞ্চল সাগৰৰ পৰা যথেষ্ট দূৰত সেই সেই ঠাইবিলাক ইতিমধ্যে যথেষ্ট উত্তপ্ত হৈছে। আমাৰ যে সূৰ্যৰ উত্তৰায়ণ হ'ল, আমি গৰম অনুভৱ কৰি আছোঁ মাৰ্চ এপ্ৰিল মাহত, ইতিমধ্যে কিন্তু আমাৰ চেণ্ট্ৰেল এছিয়া, তাৰমানে এছিয়াৰ কেন্দ্ৰভাগ, ভাৰতবৰ্ষৰ কেন্দ্ৰভাগ, এইবিলাক লাহে লাহে উত্তাপ বাঢ়ি গৈ
1: থাকে।
0: ইয়াৰ তুলনাত কিন্তু বংগোপসাগৰ, ভাৰত মহাসাগৰৰ পানীভাগ এতিয়াও ঠাণ্ডা হৈ আছে, গতিকে ভাৰত মহাসাগৰ যেতিয়া মানে পানীৰ উত্তাপটো কম কাৰণে তাত মানে হেৰি হৈছে উচ্চচাপ, ঠাণ্ডা ঠাইত বায়ুৰ চাপটো বেছি হয়, উচ্চচাপ। আৰু ইতিমধ্যে চেণ্ট্ৰেল এছিয়া, তাৰমানে কেন্দ্ৰীয় এছিয়াৰ কেন্দ্ৰভাগত আমাৰ ভাৰতকো ধৰিব, সেই তাত মানে নিম্নচাপ সৃষ্টি হৈছে। গতিকে আমাৰ ভাৰত মহাসাগৰৰ পৰা আমাৰ যিটো মৌচুমী বায়ু আমি সাধাৰণতে কওঁ সেইটো মানে সেই উচ্চচাপৰ সেই বায়ু নিম্নচাপ অঞ্চললৈকে প্ৰবাহিত হওঁতে আকৌ এতিয়া হিমালয় পৰ্বতখন আছে, আমাৰ ইয়াতে মেঘালয় মালভূমি আছে, সেইফালে ম্যানমাৰতো বহুত পৰ্বত আছে, সেই পৰ্বতবিলাকে আকৌ তেওঁলোকৰ গতি দিশবিলাক আমাৰ ইফাল সিফাল কৰি দিয়ে, গতিকে ক'ৰবাত বৰষুণ বেছি হয় ক'ৰবাত কম হয়। কিন্তু এই দক্ষিণ পশ্চিম মৌচুমী যিহেতু ভাৰত মহাসাগৰৰ পৰা আহে, গতিকে মহাসাগৰৰ পৃষ্ঠভাগেৰে প্ৰবাহিত হওঁতে যথেষ্ট জলীয় ভাৱ লৈ আহে, গতিকে কেৰেলাত প্ৰথমতে আৰম্ভ কৰে বৰষুণ দিয়া, তাৰপিছত আহি পেলাই বংগোপসাগৰত সোমালে, বংগোপসাগৰৰ পৰা আৰু যথেষ্ট পৰিমাণে জলীয় বাষ্প লৈ আহিল, আহি পেলাই বাংলাদেশ এনেকুৱাকৈ আহি পেলাই আমাৰ মেঘালয়, মেঘালয়ত সোমোৱাৰ লগে লগে উচ্চতা বাঢ়ি গৈ থাকে, গতিকে তাত বৰষুণ দিয়ে, মৌচিনৰাম চেৰাপুঞ্জী অঞ্চলত বৰষুণ বেছি হয়। এই এইটো প্ৰক্ৰিয়া, এতিয়া এই প্ৰক্ৰিয়াটোৰ লগত এলনিনৰ সম্পৰ্কটো কি, সেইটো আটাইতকৈ ডাঙৰ কথা। এইবিলাক কথা আচলতে বৰ জটিল,
1: এই কথাটো পাতিম ছাৰ, কিন্তু আপুনি খুব সৰলকৈ কৈছে, আপুনি যদি কৈছে এই কথাবিলাক জটিল, আৰু আমি শ্ৰোতাক জনাব খুজিছোঁ, আদৰ শ্ৰোতা, আমি কোনো বৈজ্ঞানিক কথা ইয়াত পতা নাই, ছাৰ যদি বিজ্ঞানী

আমি সাধারণ তেখেতৰ শ্ৰোতা হিচাপে আজি আহিছে তেখেতৰ জানিব বিচাৰে আৰু এইবিলাক আমাৰ জীৱনৰ লগত জড়িত। আপুনি প্ৰথম কওঁতে মোৰ কথাটো মনলৈ আহিলে, প্ৰথম ভাবিছোঁ এলডিনো বিৰাট এটা ভয়ংকৰ কথা হ'ব বা ডাঙৰ কথা হ'ব ভয়ংকৰ মানে, আৰু আমাৰ শ্ৰোতাই কেনেদৰে লয় বা আমি কেনেদৰে তাক বিশ্লেষণ কৰিব পাৰোঁ। কিন্তু প্ৰথমতে সুধাকণ্ঠ যিটো কথা কৈ গ'ল, মোৰ সেই বৰষুণলৈ মোৰ দেউতাৰ ঘামৰ সম্পৰ্ক আছে, আপুনিও তেনেকৈ কথাতে ক'লে, আমাৰ গোটেই আমি জীৱকুল জড়িত হৈ আছোঁ। আদৰৰ শ্ৰোতা, এইটো কোনো বৈজ্ঞানিক কথা আজিৰ আমাৰ ইয়াতে আমি পতা নাই, আমি আমাৰ জীৱনৰ সৈতে জড়িত কথা পাতিছোঁ। আৰু সুন্দৰকৈ ছাৰে যিটো মৌচুমীৰ কথাটো কৈছে আমাৰ জীৱনলৈ আহে তাৰ প্ৰভাৱ, এই কথা ছাৰে ক'ব, লগতে এলনিনৰ সম্পৰ্কটো তাৰ সৈতে ছাৰে ক'ব সম্পৰ্কটো কি। গতিকে সুন্দৰকৈ আমি আগবঢ়াই গৈ থাকিম, শুনি থাকিব প্ৰভাতী তৰংগৰ বিশেষ খণ্ড আছে। বৰষুণৰ কথা কৈছে আপুনি, জুবিন গাৰ্গৰ বৰষুণ বৰষুণ বুলি এটা সুন্দৰ গীত আছে, আমি শুনাই ল'ব খুজিছোঁ, তাৰ পাছত ছাৰে সম্পৰ্কটোৰ কথা পাতিম ছাৰ।

0: আৰু শ্ৰোতা পুনৰ স্বাগতম জনাইছো। আৰু আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ খণ্ডটি এপল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
1: সজাগ হৈ থাকক, এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: ছাৰ, আমি পুনৰ উভতি আহিছোঁ আমাৰ প্ৰভাতী তৰংগৰ এই মেইন আমাৰ যিটো মূল ঘোষ আমি আলোচনা কৰি আছিলোঁ। আপুনি কৈছিলে যে এই গানৰ বিৰতি আৰু এই বাণিজ্যিক বিৰতিৰ আগত যে কৈছে এতিয়া এলনিনো আৰু মৌচুমীৰ যিটো সম্পৰ্ক, সেই কথাটো আপুনি কম বুলি কৈছিলে।
4: সেইটো এই দুয়োটা গীতেই মানে কিবা মনটো বেলেগ ধৰণৰ হৈ কৰিলে। এই ডাৱৰৰ আচলত বেলিটো লুকায়,
0: হয়
4: দূৰৰ আকাশত বগলী জাক এটি, এই গোটেই কথাটো কিন্তু আকৌ আমাৰ এই মৌচুমীৰ লগতো জড়িত। আমাৰ যেতিয়া দক্ষিণ পশ্চিম মৌচুমী আহে, আমাৰ দক্ষিণ পশ্চিম সেই কোণৰ পৰা একদম কলা হৈ আহেতো, বেছিভাগে আবেলিৰ সময়ত বেছিকৈ হয়। আৰু তেতিয়া যে বগলীৰ জাকটো যেতিয়া যায় সেই কলা মানে মানে পটভূমিত সেই বগা বগলী, সেইটো মানে বেছি সময় মানে মানুহৰ চকুত লগা
0: ধৰণৰ।
4: আৰু ডাৱৰৰ তলত মানে বেলিটো লগা, এই গোটেইবিলাক আৰু আমাৰ গোটেই সাহিত্য সংস্কৃতিৰ বহুত কথা এই বৰষুণৰ লগত জড়িত। আৰু গোটেই মৌচুমী নিয়ন্ত্ৰিত কথা, গোটেই বস্তুটো
0: প্ৰকৃতি নিয়ন্ত্ৰণ। আমাৰ
4: ঘন বৰষুণ পিছল মাটি বুলি সুন্দৰ গান, তাৰপিছত সৰা পাতে পাতে ফাগুন নামে, সেইবিলাকো ঋতুভিত্তিক গান,
0: ঋতুভিত্তিক।
4: আৰু এতিয়া বসন্ত, এইবিলাকো। গতিকে কথাটো হ'ল এতিয়া এই মৌচুমী, এই মৌচুমী মানে আমাৰ সাধাৰণতে জুন মাহৰ প্ৰথম সপ্তাহত কেৰেলাত আৰম্ভ হয়, এক দুই তিনি চাৰি এনেকুৱা আৰম্ভ হয়। তাৰপিছত আমাৰ এইখিনি আহি পাওঁতে প্ৰায় সাতদিন আঠদিনমান লাগে, আৰু অহাৰ লগে লগে আমাৰ এতিয়া প্ৰথম যেতিয়া মৌচুমী মানে চাৰিওফালে থাকি মেঘ আহিল, প্ৰথম যেতিয়া বৰষুণ হয় প্ৰায় তিনি মানে মানে একেৰাহে বৰষুণ চলি থাকে। সেইকাৰণে মানে গোটেই বছৰ মানে মৌচুমী বতাহ বৃষ্টিয়ে গোটেই পৰিৱেশটো পৰিৱৰ্তন কৰি দিয়ে। আৰু তাৰ লগত মানে কিমান কথা জড়িত হৈ আছে এই কম সময়ত এইবিলাক ক'ব নোৱাৰি। যিয়ে নহওক, এই যে মই ক'লোঁ যে উচ্চ চাপ, আমাৰ মহাসাগৰীয় ভাৰত মহাসাগৰৰ উচ্চ চাপ, নিম্নচাপ মানে আমাৰ এছিয়াৰ মধ্যভাগত তালৈকে বতাহে গতি কৰিছে, সেই সময়তে আচলতে আমাৰ এই বৰ্তমান এইটো সময়তে অষ্ট্ৰেলিয়াৰ আশে পাশে তাৰমানে পেচিফিক মহাসাগৰৰ সেইটো আমি পশ্চিম উপকূল অঞ্চল বুলি কওঁ, তাতো এক ধৰণৰ মানে উত্তপ্ত অৱস্থা হৈ থাকে সাগৰত। কিন্তু এলনিনো হ'লে, এলনিনো হ'লে সেই যিটো মানে উচ্চ মানে উষ্ণতা সাগৰৰ, সেইটো উষ্ণতা মানে পূব উপকূলত থাকে, সেইটো বহুত দূৰ, সেইটো মানে দক্ষিণ আমেরিকা তার আশে পাশে থাকি যায়। গতিকে এই যেটা অস্ট্রেলিয়ার আশে পাশে মানে পশ্চিম প্রশান্ত মহা

0: মহাসাগৰৰ উত্তাপ যে বাঢ়ি পেলায় তাতো এক ধৰণৰ নিম্নচাপ হয়। সেই নিম্নচাপটো হ'লে আমাৰ যিটো মৌচুমী উচ্চ চাপৰ পৰা আহি আছে সেই মৌচুমী আৰু তীব্ৰ কৰি তোলে। কেৱল মানে এছিয়া মহাদেশৰ নিম্নচাপেই নহয়, এই অষ্ট্ৰেলিয়াৰ আশপাশৰ সাগৰীয় নিম্নচাপেই হয়তো আকৰ্ষণ কৰে। এতিয়া যদি অষ্ট্ৰেলিয়াৰ আশে পাশে যিটো নিম্নচাপ হয় সেইটো যদি মানে নহৈ পেলায়, সেই নিম্নচাপ অঞ্চলটো আৰু বহুত দূৰলৈকে গুচি যায় যদি, তেতিয়াহ'লে সেই নিম্নচাপৰ প্ৰভাৱটো আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ওপৰত নপৰে। এতিয়া কথাটো হ'ল যে এই যে মানে চাপৰ যিটো বিতৰণ, সেই বিতৰণৰ যে এটা ব্যতিক্ৰম হ'ল, অষ্ট্ৰেলিয়া বা সেই অঞ্চলৰ সেই আশে পাশে যিটো নিম্নচাপ হ'ব লাগে সেইটো যে নহ'ল, সেইটো নোহোৱাৰ কাৰণে উচ্চচাপ আৰু নিম্নচাপৰ মাজৰ যিবিলাক সম্পৰ্ক সেই সম্পৰ্কবিলাক ব্যাহত হয়। ব্যাহত হোৱাৰ কাৰণে আমাৰ মৌচুমী, সেইটো কাৰণে মৌচুমী, সেইটো মানে মই যে ক'লো এল নিনো মানে পূব পেচিফিক মহাসাগৰ উপকূলত যিটো উত্তপ্ত অৱস্থা হয় সেইটো সেইটো সেইটো হ'লে আমাৰ অষ্ট্ৰেলিয়া মহাদেশৰ আশে পাশে যিটো মানে নিম্নচাপ হ'ব লাগে নহয়, নহ'লে তাৰ প্ৰভাৱটো আমাৰ এই উচ্চচাপৰ পৰা নিম্নচাপলৈ গৈ থকা যিটো দক্ষিণ পশ্চিমী মৌচুমী বতাহ তাৰ ওপৰতো পৰে। সি হয় দুৰ্বল হয়, নহ'লে সি আমাৰ ইয়াতে সোমাই আহোঁতে যেতিয়া আহিব লাগে তেতিয়া নাহিব। গতিকে কথাটো এনেকুৱা যে এলনিনো আৰু এলনিনোৰ কথাটো হ'ল এলনিনোৰ সেই যিটো মানে সামগ্ৰিক পানী উত্তাপ উত্তপ্ত হোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো কেইবা মাহো ধৰি চলে। সেইটো কেতিয়াবা ন মাহ, দহ মাহ, বাৰ মাহ, কেতিয়াবা দুবছৰমানো চলি থাকে। গতিকে সেই এলনিনো আৰু সেইটো কিন্তু মানে প্ৰশান্ত মহাগৰত সদায় নহয়, সেইটো কেতিয়াবা দুই তিনি বছৰৰ মূৰত হয়, কেতিয়াবা সাত বছৰৰ মূৰত হয়, কেতিয়াবা দহ বছৰৰ মূৰত হয়। আৰু ভাৰতবৰ্ষৰ এতিয়া আমি যিখিনি তথ্য এতিয়ালৈকে পাওঁ প্ৰায় 1950 চনৰ পৰা আজিলৈকে যেতিয়াই এলনিনোৰ সেই পৰিঘটনাৰ সৃষ্টি হৈছে প্ৰশান্ত মহাগৰত, তেতিয়াই হয় আমাৰ মৌচুমী হয় বৰষুণ নহ'লে নহ'লে তাৰ অলপমান দেৰিকৈ এই মৌচুমী উত্তৰ পূব দক্ষিণ পশ্চিম মৌচুমী বায়ুটো। এতিয়া যিহেতু মানে এলনিনোৰ সেই পৰিঘটনাটো বৰ্তমান চলি আছে, আমাৰ এতিয়া মৌচুমী বতাহ অহাৰ সময়, গতিকে আমাৰ যিসকলে এই বিষয়ত অধ্যয়ন কৰি থকা বিশেষকৈ আমাৰ আই এম ইণ্ডিয়ান মেট্ৰ'লজি ডিপাৰ্টমেণ্ট, তেওঁলোকে এইবিলাক অধ্যয়ন কৰি আছে আৰু তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে ইয়াৰ মানে প্ৰভাৱত আমাৰ যিটো দক্ষিণ পশ্চিম মৌচুমী আহিবলগীয়া সময় হৈছে হয় অলপমান দেৰি হ'ব পাৰে, নহয় সি দুৰ্বল হ'ব। দুৰ্বল হোৱা মানে আমি গম পাম যে আমাৰ ইয়াতে বৰষুণৰ পৰিমাণটো কমিব
1: কমিব হয়, আৰু বৰষুণৰ পৰিমাণ কমিলেই আমাৰ বিভিন্ন খেতি বাতিৰ পৰা আৰম্ভ
0: কৰি
1: প্ৰভাৱ পৰিব যদি কমি যায়, কাৰণ গোটেই ব্যৱস্থাটো আমাৰ ধৰক বৰষুণৰ সৈতে জড়িত হৈ আছে।
0: কিন্তু এতিয়া আকৌ ধাৰণাৰো মানে পৰিৱৰ্তন আহিছে। মই এটা কবিতা লিখিছিলোঁ, বৃষ্টি মই আৰু বৃষ্টি ভয়।
1: হয়,
0: আমাৰ যেতিয়া গাঁৱত বৰষুণ আহে ল'ৰা ছোৱালীবিলাকে বৰষুণত তিতে, চোতালত হওক পথাৰত হওক তিতে, আমাৰ খেতিয়কজনে বৰষুণ আহিলে তিতি বুলি ঘৰলৈকে আহে, ফুটি পায়,
1: ফুটি পায়,
0: এটা বৃষ্টিময় অৱস্থা। আৰু বৃষ্টিময়টো মৌচুমীৰ লগত জড়িত, গোটেই আপোনাৰ পথাৰত পথাৰ বা মানে গছ গছনি বাৰী চবতে বৰষুণৰ তাৰ আৰু বৰষুণে গানৰ নিচিনাকৈ আহে, একদম সুন্দৰ শব্দ কৰি কৰি। সেই সময়ত আকৌ কিন্তু গুৱাহাটীৰ আমাৰ যিখিনি মানুহ তেওঁলোকৰ বৃষ্টি
1: ভয়
0: কলা মেঘ অহাৰ লগে লগে যে আমাৰ লগত বানপানী হ'ব নেকি, সেইটো কথা কিন্তু আজিৰ পৰা বহু বছৰ আগলৈকে নাছিলে। গতিকে কেতিয়াবা বৃষ্টিয়ে মানুহক মানে ভয়াৰ্ত কৰি তোলে আৰু কেতিয়াবা বৃষ্টিয়ে মানুহক আনন্দিত কৰে, কিন্তু মৌচুমী বতাহ যিটো আমাৰ বৃষ্টি সেইটো এটা আনন্দৰ বিষয়, সেইটো আমাৰ গোটেই অৰ্থনীতি সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সেইকাৰণে সদায় আমি আবাহন কৰোঁ সেই মৌচুমী তুমি ভালদৰে আহা আৰু মোক বৰষুণ দিয়া।
1: হয়, খুব সুন্দৰ কথা কৈছে আপুনি, জীৱনৰ সৈতে সংগতি ৰাখি আমাৰ যেনেধৰণৰ কথা জড়িত হৈ আছে আৰু মৌচুমী সদায় আমি আবাহন কৰোঁ আপুনি যিটো কথা কৈছে। আমি গীত এদিনৰ মাজলৈ যাব খুজিছোঁ, অনিন্দিতা পুৰৰ কণ্ঠৰ কোৰ এজাক সপোন যেন বৰষুণ আপুনি কৈছে, বৰ সুন্দৰ এটি গীত, সকলোৱে ভাল পায়। আমাৰ শ্ৰোতাই অনুৰোধো কৰে বিভিন্ন অনুষ্ঠানত শ্ৰোতা আমি গীতটো শুনাই লৈছোঁ। তাৰপাছত তাৰ যেনেকৈ আই এম ডিৰ কথা ক'লে, ইণ্ডিয়ান মেট্ৰ'লজি ডিপাৰ্টমেণ্ট আৰু তাৰ যিটো গুৱাহাটীৰ আঞ্চলিক কেন্দ্ৰ আছে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ, ডক্টৰ গায়ত্ৰী কলিতা এগৰাকী বিজ্ঞানী, তেখেতক আমি ফোন যোগে লৈ আনিবলৈ চেষ্টা কৰিম। তেখেতে এই বিষয়ে জনাব, তেখেতসকলৰ হাততনো এলনিনো সম্পৰ্কে কি তথ্য আছে, কি ফৰকাষ্ট আছে, এই বিষয়ে জনাব। শুনি থাকিব প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ড, আমাৰ এলনিনোৰ বকোচাত এইবাৰৰ গ্ৰীষ্ম প্ৰবাহ আৰু আমাৰ জীৱন।

আদৰৰ শ্ৰোতা পুনৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ আজিৰ এই প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ড এলনিনোৰ বকোছাত এইবাৰৰ গ্ৰীষ্ম প্ৰবাহ আৰু আমাৰ জীৱন। আৰু আমি ইতিমধ্যে ঘোষণা কৰিছিলো যে আমাৰ সৈতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী

0: করিমগঞ্জ ডিস্ট্রিক্ট যথেষ্ট বরষুণ পালো, নর্মেলতকে এবভ আছিলে। এপ্রিলৰ 19 তারিখে আমি গুৱাহাটীত আনপ্রেসিডেন্টেড রেইন এটা পালো, গতি সময়ে সময়ে হয়ে আছে নর্মেলতকে বেশি বরষুণ, কিন্তু এটা সিজনেলি এনেকা আমি এটাও কব নোৱাৰো যে এইটো সিজনেলি এবভ নর্মেল নে বিলো নর্মেল, সিজনের এন্ডত হে কম্পিউটার ক্যালকুলেশন করব পৰা যাব।
1: হয় হয়, আৰু ফৰকাষ্ট কেতিয়ালৈকে এলনিনৰ সম্পৰ্কত, আমি ধৰক 31 মে আপোনালোকৰ যিখন বাৰ্তা ওলাই আগৰ মাহটোৰ বাবে, মানে ধৰক জুন মাহৰ বাবে, তেতিয়া আমি তাতকৈ অধিক পৰিষ্কাৰ এখন চিত্ৰ পাব পাৰোঁ নহয় জানো?
0: পরিষ্কার চিত্র মানে এইবিলাক ক্লাইমেট মডেল, আমি কম কেনে আমি কিছু ক্লাইমেট মডেল রান করা হয়, ক্লাইমেট মডেলে আমাক ইতিমধ্যে এপ্রিল মাহতো এখন তেনেকুৱা ওলাই আমার এনসো বুলেটিন ওলাই এনেকুৱা ধরনের বুলি, সেই বুলেটিন খনত এনেকুৱা দেখা গৈছে যে নিউট্রেল কন্ডিশনের পৰা এলনিনো কন্ডিশনের ফলে হি স্ট্রেংথেন হয়ে আছে। এতিয়া এইটো আমার 31 তারিখে আমার আরো এটা বাই ফার্স্ট অফ জুন অর বিফোর ফার্স্ট জুন অর এন্ড অফ মে আমার বুলেটিন খন ওলাব, বা আমার যেটো স্টেটমেন্ট ইন্ডিয়া মেট্রোলজিক্যাল ডিপার্টমেন্টের ফল ওলাব, তাত অলরেডি একটা এনেকা ধরনের সিগনেল লাস্ট বুলেটিন খনতেই কই থা আছে যে ইট ইজ স্ট্রেংথেনিং, মে হয়তো মে জুন জুলাই নেক্সট 3 মাহর কারণে আমার প্রবাবিলিটিটো দিয়া হয়, ফরকাস্ট দিয়া হয় সিজনাল যেটো ক্লাইমেট ফরকাস্ট হয়, সেই তাতে দেখা গেছে যে কইছে যে দেয়ার ইজ প্রবাবিলিটি কি ইট মিস স্ট্রেংথেন এলনিনো কন্ডিশন মিস স্ট্রেংথেন, মানে আমার হয়তো যেটো ইটা উইক এলনিনো কন্ডিশনত প্রিভেইল করে আছে সেইটো স্ট্রেংথেন হওয়ার প্রবাবিলিটি আছে।
1: হয়, অশেষ ধন্যবাদ ডক্টৰ কলিতা, আপুনি ৰাতিপুৱাৰে ব্যস্ততাপূৰ্ণ সূচী তাৰ মাজৰ পৰা এইখিনি সময় দিলে, আমাৰ শ্ৰোতাৰকেইটাত এই কথাখিনি জনালে, নিশ্চয় শ্ৰোতাই উপকৃত হৈছে বা এই বিষয়ে অকণমান অৱগত হৈছে, অশেষ ধন্যবাদ আপোনাক। আদৰ শ্ৰোতা, সেয়া আছিল ডক্টৰ গায়ত্ৰী কলিতা, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিজ্ঞানী, তেখেতে বিতংকৈ এই বিষয়ে আমাক জনাইছে যিখিনি এতিয়ালৈকে তেখেতৰ হাতত তথ্য আছে, হয়তো অধিক পৰিষ্কাৰ চিত্ৰ আমি এই মাহৰ শেষৰ ফালে পাবলৈ সক্ষম হ'ম। আমি ডক্টৰ ভাগৱতীৰ ওচৰলৈ আহিব খুজিছোঁ। অধ্যাপক ভাগৱতী, এই কথাৰ পৰা আপুনি সাধাৰণতে অকণমান যদি বিশ্লেষণ কৰে আমাৰ শ্ৰোতাৰ সুবিধা হ'ব, তেখেতৰ যিখিনি কথা ক'লে,
2: তেখেতে যিটো কথা কৈছে ঠিকেই, তাৰমানে এলনিনো পৰিঘটনাটো হোৱাৰ লগে লগে যিখিনি স্বাভাৱিক বায়ু প্ৰবাহ নাইবা বৃষ্টিপাতৰ যিটো ধৰণ গোটেই মানে সংশ্লিষ্ট অঞ্চলবিলাকত তাত এটা পৰিৱৰ্তন আহে, বেছি বৰষুণ হোৱা ঠাইত কম বৰষুণ হ'ব পাৰে আৰু মানে উত্তাপ বৃদ্ধি হ'ব পাৰে, মানে গৰম পৰিৱেশ হ'ব পাৰে, এইবিলাক তেখেতে কোৱাটো ঠিক। আৰু তেখেতে যিটো কথা কৈছে যে এলনিনো যিটো পৰিঘটনা সেইটো ক্ৰমান্বয়ে আপোনাৰ মানে এলনিনোৰ যিটো পৰিঘটনা এটা সবল হোৱা মানেই তাৰ এটা মানে নেতিবাচক প্ৰভাৱ আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহত পৰিব। তেখেতে যিটো কথা কৈছে যে আমাৰ চেণ্ট্ৰেল ইণ্ডিয়া তাৰমানে উত্তৰ প্ৰদেশ বিহাৰ বা উত্তৰ পশ্চিম ভাৰত ৰাজস্থান এই গোটেই অঞ্চল, সেই অঞ্চলত বৰষুণ হোৱাৰ সম্ভাৱনাটো কম বুলি কৈছে। সেইটো কাৰণটো হ'ব যে আমাৰ মৌচুমী জলবায়ু যিটো স্বাভাৱিক মৌচুমী জলবায়ু সেইটো দুৰ্বল হোৱাৰ সম্ভাৱনা থাকিব, সেইকাৰণে এইটো। আৰু আমাৰ ইয়াতে বৰষুণটো বেছি নকমে তাৰ কাৰণটো হ'ল যে দক্ষিণ পশ্চিম মৌচুমী বতাহে আহি বংগোপসাগৰত সোমাই পোনে পোনে বাংলাদেশৰ ওপৰেৰে আহি পেলাই আমাৰ মেঘালয় পায়, গতিকে আমাৰ ইয়াতে সেইটো বৰষুণ আমি বঞ্চিত নহওঁ, আমাৰ ইয়াতে মোটামুটি বৰষুণ দিকে থাকিব, কিন্তু বৰষুণ বেছি হ'ব বুলি ক'ব ঠিক নোৱাৰি, কাৰণ তেখেতে কোৱা কথাটো ঠিক, ময়ো হয়তো অলপ পাইছোঁ যে জুলাই মাহ মানলৈকে এলনিনো যিটো পৰিঘটনা সেইটো বেছি গম্ভীৰ হ'ব, গম্ভীৰ হোৱাৰ আমাৰ জুলাইত কিন্তু আকৌ আমাৰ মৌচুমীৰ বৃষ্টিপাতটো ক্ৰমান্বয়ে বেছি হৈ গৈ থাকে, সেইটো সময়ত যদি এলনিনোৰ পৰিঘটনাটো যদি সবল হৈ আহে জুলাইৰ পিছত আমি আগষ্ট বিশেষকৈ আগষ্ট ছেপ্টেম্বৰ সেইখিনি সময়ত মৌচুমী জলবায়ুৰ বৰষুণৰ পৰিমাণটো কমাৰ সম্ভাৱনা থাকিব, আমাৰ ইয়াতো থাকিব, আমাৰ ইয়াত তথাপিও তুলনামূলকভাৱে কম, কিন্তু আমাৰ ভাৰতবৰ্ষৰ ভিতৰত ভাৰতবৰ্ষখন এখন মহাদেশৰ নিচিনাতো, গতিকে আমি আমাৰ উপকূল অঞ্চলৰ পৰা মানে বংগোপসাগৰ নাইবা আৰৱ সাগৰ তাৰ পৰা বহুত কিলোমিটাৰ বহুত কেইবাশ কিলোমিটাৰ দূৰলৈকে গ'লে আমি চেণ্ট্ৰেল ইণ্ডিয়া বুলি যিটো কওঁ সেইটো অঞ্চল পাওঁ, তাত এনেও তুলনামূলকভাৱে বৃষ্টিপাতৰ পৰিমাণটো আপেক্ষিকভাৱে কম। আৰু যদি এইবাৰ মনচুন যদি আপোনাৰ এলনিনো চিটুৱেশ্যনটোৰ যোগেদি যদি প্ৰভাৱান্বিত হয় তেতিয়াহ'লে চেণ্ট্ৰেল মানে উত্তৰ ভাৰতৰ সেই অঞ্চলবিলাকত উত্তৰ পশ্চিম ভাৰতৰ অঞ্চলবিলাকত বৰষুণ কম হোৱাৰ সম্ভাৱনা নিতান্তই থাকিব, কিন্তু তাৰ লগতে এটা কথাও কোৱাটো নাই, সেইকাৰণে আপোনাৰ ভৱিষ্যৎবাণীটো কৰাটো অলপমান টান হৈ উঠে, কাৰণ এই গোটেই প্ৰক্ৰিয়াবিলাক খুব মানে স্থিতিশীল নহয় গতিশীল তাতে আৰু বেলেগ ধৰণৰ পৰিৱৰ্তনো কিছু আহি যাব পাৰে, যিয়েই নহওক তেখেতে এইটো কথা কৈছে।

0: কিন্তু পরিত্রাণৰ কাৰণে হল যে মানুহ খুব বেছি গরম গরম হলে বাইরে নোযোৱা ভাল আর ঘরের ভিতর যদি কিছু পারি ধরো ফেন এয়ার কন্ডিশন এইবোর তো ইউজ করব লাগিব যথেষ্ট পরিমাণ পানি খাব লাগিব আর যদি মানুষজন অন্য বেমার কিনা থাকে ধরো হার্টের বেমার লাংসর বেমার হাইপারটেনশন হাই প্রেসার থাকে সেই সঠিককে চিকিৎসা করব লাগিব আর যেগুলো মানুষ বাইরে কাম করতে বাধ্য শ্রমিক শ্রেণীর মানুষ কারণে বেশি বেশিকে বুঝাই দিব লাগিব বেশি সময় দীঘলীয়াকে বা দুপুরের সময় ধর দুপুরিয়া নটার পর চারিটালে কাম করব নালে রেস্ট দিব লাগিব আর যথেষ্ট পরিমাণে পানি খাই থাকিব লাগিব প্রিভেনশনের সেইটাই উপায় পিন্ধা কাপড় কানি হলে অল্প লুজ কাপড় পিন্ধব লাগে আর
1: সাধারণত কিয় প্রশ্নটো কৰিছে এটা শ্রমিক শ্রেণীর কথা কৈছে কিন্তু শিশুসকল বিশেষ স্কুলীয় ছাত্র ছাত্রী সকল সেইটো কথা প্রায় আমি এনেকুৱা পৰিঘটনা দেখা পাওঁ
0: শিশুর মানে কম বয়সীয় ল'ৰা ছোৱালীৰ আমাৰ যিটো আমাৰ হিট কন্ট্ৰল মেকানিজম যিটো বডি শৰীৰৰ যিটো তাপমান যিটো ৰক্ষা কৰিবলৈ চিষ্টেমটো খুব এটা ডেভেলপ নহয় তেওঁলোকৰ পতকে বেছিকে সোনকালে তেওঁলোকক বেছি টেম্পাৰেচাৰ এক্সপ'জ হলে তেওঁলোকৰ এফেক্ট কৰিব পাৰে ঠিক তেনেকৈ বেছি বয়সীয়া মানুহ বয়সীয়া মানুহৰ একে অৱস্থা তেওঁলোকৰো সেই কণ্ট্ৰল মেকানিজমটো নাথাকে গতিকে সাধাৰণতে দেখা যায় যে সৰু ল'ৰা ছোৱালী আৰু বয়সীয়া মানুহ তেওঁলোকক উচ্চ যেটা আপোনাৰ চলি থাকে টেম্পাৰেচাৰ যদি চলি থাকে এটমস্ফেৰিক টেম্পাৰেচাৰ যদি বেছি হৈ যায় তেতিয়া আটাইতকৈ বেছি এফেক্ট কৰে সৰু ল'ৰা ছোৱালী আৰু বয়সীয়া মানুহ
1: নিশ্চয় অশেষ ধন্যবাদ ডক্টৰ ভৱানী প্ৰসাদ চক্ৰী ডাঙৰী আপুনি গুৱাহাটীত নাই বাহিৰত আছে আমাক কৈছিলে কালি তাৰ মাজত এইখিনি সময় দিছে ৰাতিপুৱাৰ ব্যস্ততাপূৰ্ণ সূচী আমাৰ শ্ৰোতাই নিশ্চয় কামত আহিব এই কথাখিনিয়ে অশেষ ধন্যবাদ আমাৰ অনুষ্ঠানত ভাগ লোৱাৰ বাবে আদৰৰ শ্ৰোতা সেয়া আছিল ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী মেডিচিন বিভাগৰ এগৰাকী বিশেষজ্ঞ তেখেতে আমাক যিখিনি প্ৰাৰম্ভিক কথা সেই বিষয়ে জনাইছে যে তেনেকুৱা ধৰণৰ হয় হিষ্ট্ৰক অতি গ্ৰীষ্ম তেনেকুৱা আমি দেখিবলৈ পাওঁ ডক্টৰ ভগৱতী তেনেকুৱা হয় আমি জলবায়ুৰ কথা পাতিছোঁ কিন্তু মানুহৰ ওপৰত তাৰ প্ৰভাৱ থাকে সেয়ে ভাবিছোঁ এগৰাকী বিশেষজ্ঞৰ দ্বাৰা কথাখিনি ক'লে নিশ্চয় কামত আহিব বিশেষ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি ভাবিছোঁ এইখিনি সময়ত তেনেকুৱা ধৰণৰ বিভিন্ন আমি ঘটনা দেখিবলৈ পাওঁ হঠাতে হৈ গ'ল মূৰ্চা গ'ল স্কুলত তেনেকুৱা এটা হয় গতিকে এইখিনি কথা আমাৰ ষ্টুডিঅ' ঘূৰি ইংগিত দিছে আৰু বেছি সময় নাই আমি সামৰিব লাগিব এতিয়া গতিকে আমি কি কথাৰে আপুনি সামৰিব খুজিব কিবা লিখি থকা দেখিছিল
2: আপুনি জুবিন গাৰ্গৰ যিটো গীত বৰষা যেতিয়া নামে বুকুৰে এনে লাগে যেন তুমিয়ে হয় গতিকে ইয়াতে মানে এটা প্ৰেম নাইবা তেনেকুৱা ধৰণৰ এটা অনুভৱ ইয়াতে মানে তেওঁ ব্যক্ত কৰিছে আৰু বৰষাৰ লগত আমি ইতিমধ্যে আলোচনা কৰিলোঁ আমাৰ প্ৰকৃতি তাৰপিছত ঠাইৰ অৰ্থনীতি মানুহৰ মনস্তত্ব বেমাৰ আজাৰ প্ৰেম অনুভূতি এই আটাইবিলাক বস্তু জড়িত হৈ থাকে
1: বৰষাৰ লগত
2: গতিকে সেইকাৰণে মানে মৌচুমী আচলতে মৌচুমী বৃষ্টি প্ৰকৃতিৰ উৎকৃষ্ট সৃষ্টি আৰু আমাৰ পৃথিৱীৰ যিবিলাক অঞ্চল তাৰ অঞ্চলৰ মাজতে আপেক্ষিকভাৱে কিছুমান অঞ্চল বেছি বাসোপযোগী য'ত সহজে মানুহে বৰ্তি থাকিব পাৰে আমাৰ উত্তৰ পূব অঞ্চল অসম তেনেকুৱাই আমাৰ ইয়াতে যিটো আমাৰ গোটেই মৌচুমীয়ে আমাক লালন পালন কৰি পেলাই সুন্দৰকৈ ৰাখিছে সেইকাৰণে আমাৰ ইয়াতে অভাৱ অনটন তুলনামূলকভাৱে কম কিন্তু তাৰ লগতে আৰু কথা আছে আমাৰ যিটো মানে মানে আমাৰ ভূমিভাগৰ যিটো চৰিত্ৰ ওখ চাপৰ উপত্যকা আৰু মানে সেউজাবৰণ তাৰ লগত আমি যে বৰষুণ পাই আছো এতিয়া তাৰ লগত সেইবিলাকৰ লগত জড়িত হৈ আছে গতিকে আমি যিমানবোৰ পাৰি আমাৰ নদ নদী বিল খাল বন বননি পাহাৰ পাহাৰৰ ঢাল সেইবিলাক যিমানবোৰ পাৰি আমি মানে অক্ষুণ্ণ অক্ষত অৱস্থাত ৰাখিব পাৰিলে প্ৰকৃতি আমাক যিটো দি আছে প্ৰকৃতি আৰু দি থাকিব গতিকে এইটো ক্ষেত্ৰত সদায় প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ হৈ থাকিব কাৰণ আমাৰ গোটেই আমাৰ চিন্তা চেতনা

0: আমাৰ সংস্কৃতি মানে বিশেষকে এই মৌচুমী জলবায়ুৱে নিয়ন্ত্ৰণ কৰি আছে, সেইকাৰণে মৌচুমী অঞ্চল বুলি কোৱা যায়। গতিকে সেই কথাটো আমি খুব ভালদৰে উপলব্ধি কৰি ছাত্ৰ ছাত্ৰীসকলে আমাৰ স্কুলৰ পাঠ্যপুথিত এইবিলাক কথা আছে, এইবিলাক খুব ভালকে আলোচনা কৰি আমাৰ গোটেই যিটো আমি সদায় উন্নয়ন বুলি কওঁ, যিটো বহনীয় উন্নয়ন ছাষ্টেইনেবল ডেভেলপমেণ্ট, ছাষ্টেইনেবল ডেভেলপমেণ্টে কিন্তু প্ৰকৃতি জগতৰ এই সকলো কথাৰ লগত সুৰ মিলাই চলাটোকে মানে বুজি যায়।
1: হয়, খুব সুন্দৰ কথা কৈছে আপুনি, ধন্যবাদ অধ্যাপক ভাগৱতী ডাঙৰীয়া, আপুনি আহিলে ৰাতিপুৱা এই কথাখিনি মই অৱগত কৰালে, আৰু জীৱনৰ সৈতে আপুনি গোটেইখিনি প্ৰকৃতি আৰু জীৱনৰ সম্পৰ্কটো ব্যাখ্যা কৰি থাকিব, বৈজ্ঞানিক সেনেকুৱা ব্যাখ্যা যেন আমাৰ লগত নালাগিলে কথাটো আৰু সুন্দৰভাৱে আমাৰ শ্ৰদ্ধাই বুজিছে। আৰু তাৰপিছত আমাৰ অনুষ্ঠান সামৰিব লাগিব, আজিৰ এই অনুষ্ঠান আমাৰ এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী, সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আৰু শ্ৰোতা, আমি অনুষ্ঠান সামৰিছোঁ, আজিলৈ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিশেষকৈ অধ্যাপক ভাগৱতী ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ, লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ডিম্পল বুঢ়াগোহাঁই, এই অনুষ্ঠান পোনপটীয়াকৈ তেখেতে আমাৰ ফেচবুক পেজত লাইভ কৰিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। জলি ভট্টাচাৰ্যক সুন্দৰ সুন্দৰ গীতসমূহ আমাক আগবঢ়াই দিছে, অনুষ্ঠান চলাত সহায় কৰিছে, আৰু আন এটি সুন্দৰ আছে নদী নদ নদীৰ কথা কৈছে, সংৰক্ষণৰ কথা কৈছে, জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি নদী তেনেকুৱা ধৰণৰ বিষয়ৰ এটি গীতেৰে আজিৰ অনুষ্ঠানৰ পৰা মই সীমান্ত বাৰ্মাই বিদায় মাগিলোঁ। শুনি থাকিব আকাশবাণী গুৱাহাটীৰ আটাইবোৰ অনুষ্ঠান।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে আগবঢ়ালে সীমন্ত বৰ্মাই। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভা অধিৱেশনৰ আজি পঞ্চম তথা অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনা আছে। বিধেয়কখনক লৈ শাসক আৰু বিৰোধী উভয় পক্ষৰ বিধায়কসকলে সপক্ষে আৰু বিপক্ষে নিজৰ যুক্তি দাঙি ধৰিছে। শাসক পক্ষৰ ফালৰ পৰা পীয়ুষ হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখন ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে প্ৰয়োজনীয় বুলি আজি সদনত দাবী কৰে। আনহাতে বিৰোধীয়ে ইয়াক সংখ্যালঘুৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। অন্তিম দিনা এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বিতৰ্কই অধিৱেশনৰ সামৰণি বিশেষ মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে সামগ্ৰী মূল্য বৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ ৰূপৰেখা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। বিধানসভাত ৰাজ্যপালে দিয়া ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰমুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰী মূল্য বৃদ্ধি হোৱাৰ বিষয়টো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্য বৃদ্ধিৰ ৰোধ তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচন কৰাৰ দিশত দৃঢ়তাৰে কাম কৰি মিতব্যয়িতাৰ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্য বৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰী মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য

0: তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়া ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা চাৰি মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত জনবিন্যাস পৰিৱৰ্তনৰ বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰে উদ্বিগ্নতা প্ৰকাশ কৰিছে। জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। কালি সামাজিক মাধ্যমত এই বিষয়ে ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে জনবিন্যাসৰ পৰিৱৰ্তন দেশৰ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। নৱগঠিত এই সমিতিয়ে কোনো নিৰ্দিষ্ট সম্প্ৰদায় জনসংখ্যা অস্বাভাৱিক বৃদ্ধি, ধৰ্মান্তৰকৰণ, লাভ জেহাদ, ভূমি জেহাদ আদি বিষয়সমূহ বিবেচনালৈ আনিব বুলি তেওঁ জানিবলৈ দিয়ে। সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰভাকৰ নাৱলেকৰক এই সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। সমিতিৰ সদস্য হিচাপে আছে প্ৰাক্তন IAS বিষয়া দুৰ্গা শংকৰ মিশ্ৰ, বালাজী শ্ৰীবাস্তৱ আৰু অৰ্থনীতিবিদ ডঃ শমিকা ৰবি। আনহাতে গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিবে সমিতিখনৰ সদস্য সচিব হিচাপে দায়িত্ব পালন কৰিব। জনগাঁথনি পৰিৱৰ্তনে সৃষ্টি কৰা ভাবুকিৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ লগতে এই অস্বাভাৱিক পৰিৱৰ্তন বিশ্লেষণ কৰি সমিতিখনে চৰকাৰক পৰিকল্পিত সময়োপযোগী সমাধানৰ প্ৰস্তাৱ দিব। উল্লেখযোগ্য যে 2025ৰ 15 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সমিতিখনৰ কথা প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে' পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীৰ উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্পও উপলব্ধ থাকিব। ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ বিশেষ সংস্থা ইউনেস্কোৰ বিষয়ে সম্যক জ্ঞান প্ৰদান কৰাৰ উদ্দেশ্যে কালি গুৱাহাটীৰ পাণবজাৰস্থিত ডন বস্কো বিদ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰসংঘৰ সম্পদ কেন্দ্ৰ কাৰ্যকৰী সঞ্চালক তথা ইউনেস্কো এছ'চিয়েচন গুৱাহাটীৰ সচিব প্ৰধান ডঃ অশ্বিনী শৰ্মাই অসম তথা উত্তৰ পূৰ্বাঞ্চলত চলি থকা ইয়াৰ কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰে। অনুষ্ঠানৰ বিদ্যালয়ৰ অধ্যক্ষ ডঃ ফাদাৰ এলেক্স মেথিউৰ লগতে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চুম্পি দেৱী, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু তিলক চন্দ্ৰ দাস, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ, আগবঢ়াব অংশু ঝাই।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই তিলিখাই আপোনাক আদৰণি জনাইছোঁ। আজি অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ এখনি আলেখ্য।
1: লিপিৰ অৱধাৰণাৰ অতীত ভাষাৰ প্ৰবাহ। সমাজত বাক স্বাধীনতা আৰু পাৰিপাৰ্শ্বিকৰ সুতীক্ষ্ণ পৰ্যবেক্ষণেই ভাষাৰ প্ৰবাহক ন ন ৰূপ দিলে। মুখে মুখে বাগৰি অহা বহু কথাই নিজস্ব অৰ্থ বহন কৰি এক অনবদ্য ৰূপত ভাষাৰ মাজত স্থায়ী হৈ ৰ'ল।
2: কিছুমান বিশিষ্ট শব্দৰ লগত আমাৰ কিছুমান বিশেষ শব্দ বা ধাতুৰ সমষ্টিত শব্দ দুটাৰ গাইগুটীয়া অৰ্থতকৈ পৃথক অৰ্থ বহন কৰা, জতুৱা ঠাঁচো মুখে মুখে বাগৰি অহা কথাবোৰৰে এক অনবদ্য ৰূপ।
1: দৈনন্দিনতাৰ তিতা মিঠা, ভাল বেয়া, উচিত অনুচিত বিভিন্ন অভিজ্ঞতাই যেন ভাষাৰ অলংকাৰ স্বৰূপ, জতুৱা ঠাঁচৰ উৎস অথবা সংঘাতন। গতিকে মনত সাজ পেলোৱা কথাকো জতুৱা ঠাঁচে দিব পাৰে নতুন ব্যঞ্জনা।
3: এখন দেশত এক

0: অ আ ক খ পঢ়িব নজনা এজনেও চকুৰে মনিব নোৱাৰা দানা ৰং নিজৰ কৰি ল'ব বিচাৰে। ভাল বেয়া আশা নিৰাশা সৌভাগ্য দুৰ্ভাগ্যৰ ৰঙো তেওঁলোকে চিনি পায়। মনৰ ভাৱ ক্ৰিয়াত সৃষ্টি হোৱা মুখৰ অভিব্যক্তিকো কপালখনি আঁকি যায়।
1: কেতিয়াবা নিৰাশাত ক'ব, কপালৰ ঘাম মাটিত পেলাইও কপাল মুকলি কৰিব পৰা নাই। আনহাতে ক্ষীণাশাত বন্ধা মনটোৱে প্ৰবোধ দিব, কপাল নাই বাবেই হয়তো কপাল চাইছো, কিজানি কপাল ফুলেই।

সাধাৰণ মানুহৰ সাধাৰণ জীৱনতো কত ৰকমৰ উত্থান পতন, কেতিয়াবা কিঞ্চিত প্ৰাপ্তিতেই ভুৱন ভুলোৱা হাঁহি দেহা ৰাই যায়, আকৌ এচল ব্যথাতেই যেন কান্ধত কটাৰী চিলিম চিগা আলাই আঁথনি। সমাজেই যেন সাধাৰণভাৱেৰেই কব, আঁঠুৱাৰ তলৰ মহ হৈ মৰণত শৰণ দি উঠি পাৰ লাগিলেও কি হব, অৱশেষত কঁকালেই ভাঙিব।

আত্মপ্ৰতিষ্ঠার ঠামখমীয়াত কোন ভঙা নাই, জুলুকি জুলুকি কয় শিকায় নিয়তিয়ে মনে গড়া কাহিনীৰ প্ৰতিশ্ৰুতির কথা কোনে পাহৰা নাই। তথাপিও বতৰত খেতিয়কৰ কঁকাল বান্ধ খায়, উপজি পোৱাৰ সম্ভাৱনীয়তাত গাই বাই নোচোৱাকৈ থকা নাই।

সময়ৰ দাবীত কাণ সমনীয়াৰ গা উঠিব, সমদলে প্ৰতিপক্ষক কাণ চুৱাই থব। এয়া চকু চৰহাই মন বন্ধাৰ মন সামৰাৰ ক্ষণ। বাঢ়নি মন পানীত পৰ, নহলে মৰণ শৰণ দি হলেও মুক্তিকামীয়ে বাট মুকলি কৰাটো আৱশ্যকভাৱী। এয়া সময়ৰ দাবী।

0: নপতাফুক জয়দেউ কাকতিত আগচোতাল ভৰি পৰে। বগলী ভকতে টোপাইবোৰ মাৰি বুকুৰ কুটুম বুলি কলে,
1: গঢ়াৰ মঙহল সপোন এটাক জানো উধা মুধাকৈ সামৰি থব পাৰি,
0: বিন্যাস হেৰুৱা কথাবোৰক কিয় বাৰু থাপি থুপিহে লব পাৰি,
1: বালিৰ বান পাহৰি মৰ্যা দিহে বিনা মেঘে অহা বজ্ৰপাতক ভেটিব পাৰি।

লহপহকৈ বাঢ়ি অহা নতুনত্ববোৰৰ হাতত পুৰণিৰ প্ৰভাৱ বাৰুকৈ প্ৰতীয়মান। তথাপিও নতুনৰ খবৰত মন উঠি আহে। নতুনৰ ধাৰা প্ৰৱাহত কাৰোবাৰ ঐকান্তিক প্ৰয়াসত হাজাৰজনে প্ৰাণ পাই উঠে, সহস্ৰজনৰ চিন্তা

0: ইমানবোৰে শ্ৰোতাসকলে জতুৱা ঠাঁচৰ সাঁচত শীৰ্ষক আলেখ্যখনেই শুনিলে। যুগুতাই আগবঢ়ালে প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু শাশ্বতী তালুকদাৰে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: बच्चों के लिए घरों, बालकनी, छतों, दुकानों या दफ्तरों के बाहर पानी से भरा एक छोटा बर्तन जरूर रखें। प्रधानमंत्री ने लोगों से कहा कि इन मुश्किल दिनों में वे पूरी संवेदनशीलता और करुणा के साथ एक दूसरे का ख्याल रखें। मौसम विभाग ने उत्तर भारत के अनेक राज्यों में तेज गर्मी का अनुमान व्यक्त किया है और महाराष्ट्र के विदर्भ में भीषण गर्मी का रेड अलर्ट जारी किया है। विभाग ने आज महाराष्ट्र के अमरावती, वर्धा और चंद्रपुर जिलों के लिए लू का रेड अलर्ट जारी किया है। नागपुर, गढ़चिरौली और अकोला जिलों के लिए ऑरेंज अलर्ट जारी किया गया है। इस वर्ष मनाए जाने वाले अंतर्राष्ट्रीय योग दिवस का विषय है स्वस्थ वृद्धावस्था के लिए योग। आयुष राज्य मंत्री प्रताप राव जाधव ने आज खजुराहो में आयोजित योग महोत्सव अंतर्राष्ट्रीय योग दिवस के 25 दिन पहले आयोजित बैठक में भाग लेते हुए ये बात कही। उन्होंने कहा कि वृद्धावस्था में स्वस्थ रहने के लिए नियमित रूप से योग का अभ्यास अनिवार्य है। अमेरिका के राष्ट्रपति डोनाल्ड ट्रंप व्हाइट हाउस में आज अपने कैबिनेट की बैठक करेंगे। पूर्व राष्ट्रीय खुफिया निदेशक तुलसी गबार्ड सहित कैबिनेट के सभी सदस्यों के इस बैठक में शामिल होने की संभावना है। व्हाइट हाउस के एक अधिकारी के अनुसार इस बैठक के दौरान राष्ट्रपति ट्रंप और उनके शीर्ष अधिकारी विदेशी और घरेलू दोनों ही मुद्दों पर चर्चा कर सकते हैं। ये बैठक ऐसे समय पर हो रही है जब ईरान ने अमेरिका पर संघर्ष विराम का उल्लंघन करने का आरोप लगाया है। घरेलू शेयर बाजार के संवेदी सूचकांक का सेंसेक्स 69 अंक बढ़कर 76,079 पर था। निफ्टी 50-27 अंक की वृद्धि के साथ 1,941 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी गुवाहाटी दुपरियार बातरी होते मैं ভাস্বতী চক্রবর্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখনক লৈ আলোচনা অব্যাহত। জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত মূল্যবৃদ্ধি ৰোধৰ বাবে বিশেষ নীতি ধাৰ্য কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমৰ 40 বছৰতকৈ অধিক বয়সৰ বীমাকৃত শ্ৰমিকৰ বাবে দেশজোৰা বিনামূলীয়া বাৰ্ষিক স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী আৰু বিগত বৰ্ষৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ IPLৰ ফাইনেলত প্ৰৱেশ। আজি প্ৰথম নকআউট খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক সন্দৰ্ভত আলোচনা চলি আছে। আলোচনাত অংশ লৈ শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে।
2: ইউনিফৰ্ম চিভিল কোড কোনো ধৰ্মৰ বিৰুদ্ধে কোৱা হোৱা নাই। ই কোনো ধৰ্মীয় আচাৰ অনুষ্ঠানত হস্তক্ষেপ কৰাৰ বিষয় নহয়। মূলত বহুবিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ অধিকাৰ, উত্তৰাধিকাৰ আৰু ভৰণ পোষণ এইকেইটাৰ কাৰণে এই বিলখনত কোৱা হৈছে। অধ্যক্ষ ডাঙৰীয়া, এনেকুৱা কোড নিয়ম আছে? ল'ৰা আৰু ছোৱালীৰ পাৰ্থক্য কিয় থাকিব লাগে? বাপেকৰ বা মাকৰ পিতৃ মাতৃৰ সম্পত্তি আধা ছোৱালীয়ে নাপায়, এইটো কেনেকুৱা নিয়ম হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া? গতিকে অধ্যক্ষ ডাঙৰীয়া, এই বিলখনত যুগান্তৰকাৰী সিদ্ধান্ত আজি অসমে ল'বলৈকে গৈ আছে। এই বিলখন গৃহীত হওক, তাৰ কাৰণে সকলো সদস্যক মই আহ্বান জনাইছো, অনুৰোধ জনাইছো।
1: শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়েও বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। আনহাতে বিৰোধীয়ে ইয়াক সংখ্যালঘুৰ অধিকাৰৰ ওপৰত হস্তক্ষেপ আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি বুলি অভিহিত কৰিছে। অন্তিম দিনা এই গুৰুত্বপূৰ্ণ বিষয়ক লৈ হোৱা বিতৰ্কই অধিৱেশনৰ সামৰণিত বিশেষ মাত্ৰা প্ৰদান কৰিছে। ৰাজ্য চৰকাৰে সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ তথা জনসাধাৰণক কিছু পৰিমাণে ইয়াৰ পৰা সকাহ দিবৰ বাবে অহা জুলাইৰ প্ৰথম সপ্তাহত দাখিল কৰিব লগা বাজেটত বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিব বুলি কালি সদনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ব্যক্ত কৰে। বিধানসভাত ৰাজ্যপালে দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক ভাষণৰ বিতৰ্কত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে ইৰাণ আৰু আমেৰিকাৰ যুদ্ধ তথা হৰ্মুজ প্ৰণালীৰ অস্থিৰতাই সমগ্ৰ বিশ্বৰে আৰ্থিক গতি স্থবিৰ কৰিছে। স্বাভাৱিকতে ভাৰতৰ আন ঠাইৰ লগতে অসমতো ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰাটো সকলোৰে পৰিলক্ষিত হৈছে। বিশেষকৈ সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাটো অতি চিন্তাজনক আৰু ৰাজ্য চৰকাৰে এই দিশত আন্তৰিকতাৰে গুৰুত্ব আৰোপ কৰি সমাধানৰ বাবে চেষ্টা চলাই থকা বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে নতুন চৰকাৰখনে মূল্যবৃদ্ধি তথা বজাৰ নিয়ন্ত্ৰণ কৰি ৰখাৰ বাবে ইতিমধ্যে দায়িত্ব লোৱাৰ পাছতে তাৎক্ষণিকভাৱে ব্যয় সংকোচনৰ দিশত দৃঢ়তাৰে কাম কৰি এই ক্ষেত্ৰত কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অনাগত বাজেটত ৰাহি হোৱা ধনেৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰি জনসাধাৰণক সকাহ দিব পৰা ফলপ্ৰসূ নীতিৰ ৰূপৰেখাও

ৰাজ্য চৰকাৰে তৈয়াৰ কৰিব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অহা জুলাইৰ প্ৰথম সপ্তাহতে ৰাজ্য চৰকাৰে বাজেট দাখিল কৰিব আৰু সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰো ব্যৱস্থা কৰিব। তেওঁ লগতে পেট্ৰল আৰু ডিজেলৰ আন্তৰ্জাতিক বজাৰ মূল্য দ্ৰুতগতিত বৃদ্ধি হোৱাৰ বাবে অনাগত সময়ত ৰাজ্যত খাদ্য তথা অন্যান্য সামগ্ৰীৰ দাম বৃদ্ধি আগতীয়াত ইংগিতো লাভ কৰা বুলি জানিবলৈ দিয়ে। ভাৰতে ইন্ধনৰ লগতে কৃষিজাত তথা অন্যান্য বহু সামগ্ৰী বিদেশৰ পৰা ক্ৰয় কৰিবলগা হোৱাৰ বাবে যুদ্ধ পৰিৱেশত দেশৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰ যোৱা 4 মাহত হ্ৰাস পোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বে জমা থকা 720 বিলিয়ন বিদেশী মুদ্ৰা এতিয়া হ্ৰাস হৈ 688 বিলিয়ন হোৱা বুলি সদনত জনায়। অৱশ্যে এই কঠিন সময়তো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃঢ় নীতিয়ে ভাৰতৰ লগতে অসমকো বিপদৰ পৰা উদ্ধাৰ কৰিব বুলি ডঃ শৰ্মাই ভাষণত কয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে' পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। পৰিষদৰ সচিবে কালি এটা জাননীযোগে এই কথা সদৰি কৰে। জাননীত উল্লেখ থকা অনুসৰি পৰ্টেলত পঞ্জীয়নভুক্ত ছাত্ৰ ছাত্ৰীৰ তথ্য সংশোধনৰ বিকল্প উপলব্ধ থাকিব। বিদ্যালয়সমূহে পঞ্জীয়ন পৰ্টেলত গৈ ধন পৰিশোধ কৰাৰ পাছত ফৰ্ম 50 ডাউনলোড কৰিব লাগিব। উল্লেখযোগ্য যে সময়সীমা উকলাৰ পূৰ্বে আগতে বাদ পৰা ছাত্ৰ ছাত্ৰীকো বিদ্যালয়সমূহে প্ৰয়োজন সাপেক্ষে নতুনকৈ পৰ্টেলত যোগ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে 1খনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। 16 অসম বিধানসভাৰ অধিৱেশনৰ কালি চতুৰ্থ দিনা ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়ন, সুশাসন আৰু জনকল্যাণৰ জৰিয়তে এখন শক্তিশালী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কালি সদনত ভাষণ প্ৰসংগত তেওঁ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উল্লেখনীয় পৰিৱৰ্তনৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। তেওঁ কয় যে গোৱালপাৰা, বজালী আৰু হাইলাকান্দিকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাত 14খন চিকিৎসা মহাবিদ্যালয়

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো তন্নিতা ভৰদ্বাজে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনীভূতত গৃহীত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱগঠিত চৰকাৰখনে অহা 5 বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় স্থাপনৰ অংগীকাৰ লৈছে। সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ পৰা সকাহ দিবৰ বাবে জুলাইৰ প্ৰথম সপ্তাহত হ'বলগীয়া বাজেট অধিৱেশনত ৰাজ্য চৰকাৰে বিশেষ নীতি ধাৰ্য কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। চুবুৰীয়া দেশৰ পৰা হোৱা ব্যাপক অনুপ্ৰৱেশৰ বাবে দেশৰ সীমান্তৱৰ্তী অঞ্চলসমূহত হোৱা জনবিন্যাস পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰিবৰ বাবে কেন্দ্ৰই এখন উচ্চস্তৰীয় সমিতি গঠন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ সকলো অনুমোদিত বিদ্যালয়ৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন পৰ্টেল অহা 30 মে পৰ্যন্ত পুনৰ মুকলি কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কটন এলুমনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। CBI চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট UGৰ প্ৰশ্নকাকত ফাদিল গোচৰত আৰু 2 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। দেশত বৰ্তমানলৈকে ইবোলা ভাইৰাছৰ দ্বাৰা কোনো লোক সংক্ৰমিত হোৱাৰ ঘটনা পোহৰলৈ অহা নাই বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মোহালীত হ'বলগীয়া প্ৰথমখন এলিমিনেটৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই ঘণ্টাৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 5:15।
1: আদিঠকে কার্বি যাই মেঘ লংপেন ই রুই পেন ফং নি কাপার জুপন যাই মে কাপার চুন বাং কাচং ভাই আলুন জির হাই হই তাহলে পিনিরা বাংস আং ডেং লংপেন নীলি কাং ভাই পন আলুন জির রং বং আপ্রাংসি আলুন জির আর্চুইকা কিলুন পন কাদম তেরাং পি আলুন হলাম থেয়া বাংকে লা মুং হুই পি মুং লে তাং লো তাহলে পিনি নীলি কাং ভাই পন আলুন জির রং বং পেন কেচেং সে আলুন জির আর্চুইকা কিলুন পন কাদম তেরাং পি

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লিৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভূতত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভূতত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ বাইবেল ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই, জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দল বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
2: সমান নাগৰিক সংহিতা অসম 2026ৰ বিষয়ে আলোচনা কৰিব খুজিছো। অধ্যক্ষ মহোদয়, এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ

0: উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব, লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়, আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমৰ উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰা হয়। বক্তৃতা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালে কেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আজি জামিন বিচাৰি বিশেষ ফাষ্ট ট্ৰেক আদালতত আবেদন দাখিল কৰে। ইপিনে এই গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাইও জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে। উল্লেখযোগ্য যে বাক্সাৰ জিলা কাৰাগাৰত থকা সিদ্ধাৰ্থ শৰ্মাই ইয়াৰ পূৰ্বে জামিন বিচাৰি ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰস্থ হৈছিল, কিন্তু অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ পাছত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে সিদ্ধাৰ্থ শৰ্মাই জামিন লাভ কৰিলে গোচৰৰ সাক্ষীবাদীক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা 4 মে'ত তেওঁৰ জামিন আবেদন নাকচ কৰা হয়। ইতিমধ্যে উচ্চ ন্যায়ালয়ে আন এগৰাকী অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হৈছে। আদালতে 2 এদিনৰ ভিতৰতে অভিযুক্তগৰাকীৰ জামিন আবেদনৰ ৰায় প্ৰদানৰ সম্ভাৱনা আছে। বৰপেটা জিলাৰ কালাজাৰত আজি আৰক্ষী অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে জনোৱা মতে বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই হাউলী আৰক্ষীয়ে ডিমাপুৰৰ পৰা কোকৰাঝাৰ অভিমুখী এখন ট্ৰাকত তালাচী চলায় আৰু হেৰইন ভৰ্তিসহ 56টা বাকচ, 11টা বাকচত থকা ইয়াবা টেবলেট জব্দ কৰে। মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 2.5 কোটি টকা হ'ব বুলি আৰক্ষীয়ে জনাইছে। মাদক দ্ৰব্যখিনি ট্ৰাকখনৰ ভিতৰত বিশেষভাৱে সজা চেম্বাৰত ভৰাই অনা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে অধিক তথ্যৰ বাবে অভিযান অব্যাহত ৰাখিছে। গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণী আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰোৱাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুক নুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণৰ বিষয়ত ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅটোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। প্ৰতিযোগীসকলে তেজপুৰ সাহিত্য সভা @gmail.com অথবা booknookng@gmail.comলৈ ভিডিঅসমূহ প্ৰেৰণ কৰিব পাৰিব। বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ অন্তৰ্ভুক্ত গৃহ তালিকাভুক্ত আৰু গৃহ পিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক

0: সপ্তৰাজ দাস আৰু ডি পি এ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ৰ লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922 মিছ কল দিলে পোৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভোটত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশেষ বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। শেষ হ'ল পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই স্মিতা গোস্বামী, মোৰ সৈতে ডিউটি ৰুমত আছে হেমন্ত চাবুকধৰা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, নিখিল শৰ্মা আৰু বিবেক শৰ্মা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু মৃগাংক কৃষ্ণাত্ৰিয়, FM ট্ৰান্সমিটাৰত বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ 5ৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছো আজিৰ গয়া মহিলাৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনিবলৈ পাব চিপাঝৰ অঞ্চলৰ ঘোঁৰাবন্ধা সাতঘৰীয়াৰ মহিলাসকলে পৰিৱেশন কৰা নাম। প্ৰথমে আগবঢ়াইছো কাঞ্চন চহৰীয়া আৰু সংগীসকলে পৰিৱেশন কৰা।

শ্ৰোতাসকলে কাঞ্চন জহৰীয়া আৰু তেওঁৰ সংগীতবৃন্দই পৰিৱেশন কৰা নাম শুনিলে। অনুষ্ঠানত এইবাৰ শুনক অনিমা দেৱী আৰু সংগীতবৃন্দৰ কণ্ঠত বিয়ানাম।

0: এই বিয়া গীতটোৰ সুৰ হৈছে আমাৰ দৰঙৰ। এই ধৰণে বিয়া গীতৰ সুৰেদি বিয়া গীত গায়
1: অনিমা দেৱী আৰু সংগীতবৃন্দৰ বিয়ানাম শুনিলে। আজিৰ অনুষ্ঠানটি থলীৰে বাণীবদ্ধ কৰি প্ৰচাৰ কৰা হ'ল। আজিৰ গয়া মহিলাৰ অনুষ্ঠান ইমানতে অন্ত পৰিল। সহস্ৰাব্দী দত্তৰ সহযোগত আজিৰ অনুষ্ঠানৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। অনুষ্ঠান পৰিচিতি।

পুনতে এয়া আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত এগ্ৰিকালচাৰেল টেকনলজি মেনেজমেণ্ট এজেঞ্চি চমুকৈ ATMA আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থা এই বিষয়ে হোৱা এটি আলোচনা আলোচনাটিত ভাগ ল'ব ৰাজীৱ কুমাৰ ভূঞা আৰু মৌচুমী হাজৰিকাই। অনুষ্ঠানটি আগ ধৰিব মানৱজ্যোতি দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। আজি নিশা 9:30 সাহিত্য চোৰা অনুষ্ঠানত পল্লৱী মহন্তৰ চুটি গল্প আৰু জুনমণি দাসৰ এমুঠি কবিতা। অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত কবি গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে শুনিবলৈ পাব। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 9:00 চিত্ৰগীত। 9:15 বিধানসভাত আজিৰ দিনটো। 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ।

মামণি ৰয়চম গোস্বামীৰ একে নামৰ উপন্যাসৰ আধাৰত নাটখনিৰ অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। ধাৰাবাহিক নাটখনি আজি শুনিবলৈ পাব ষষ্ঠ খণ্ড। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভলক্ষ্মী বৰুৱাই যুগুতোৱা ইংৰাজী বিষয়ৰ পাঠ টি ফৰ আসামৰ দ্বিতীয় খণ্ড। সন্ধিয়া 6:40 বৃন্দগান, 7:00 নিয়োগ বাতৰি, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত তৰুলতা দাসদেউৰীৰ কণ্ঠৰ তিৱা গীত, 7:45 গীতিমা দাসৰ কণ্ঠৰ আধুনিক গীত, 8:30 অসমীয়া শ্ৰব্য সফুৰাৰ গীতৰ অনুষ্ঠান। এতিয়া শুনক কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ এক আগতীয়া ৰেঙনি। কাইলৈ দিনৰ 12:30 আইদেউৰ বুলনি অনুষ্ঠানত গৌৰেশ্বৰ তামোলপুৰৰ ৰামচা গাঁৱত বাণীবদ্ধ কৰা বিচিত্ৰানুষ্ঠান। বিয়লি 5:45 শিক্ষকৰ অনুষ্ঠানত ৰাণী দেৱান বৰুৱাৰ কথিকা শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ এই বিষয়ে এটি ফোন ইন লাইভ অনুষ্ঠান। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব উদ্যান শস্য তথা খাদ্য সংশোধন সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক অৰূপ শৰ্মা। অনুষ্ঠানটি আঁতৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত থপাত সেৱনৰ অপকাৰিতাৰ বিষয়ে এটি আলোচনা। আলোচনাটিত ভাগ ল'ব ডক্টৰ ৰুবি কাকতি আৰু ভিক্টৰ ৰাজকুমাৰে। আঁতৰিব কৃতাঞ্জলি বৰ্মনে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু বিদ্যাৰ্থীৰ অনুষ্ঠান।
2: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো।
1: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল, আজি তোমালোকৰ বাবে ইংৰাজী বিষয়ৰ পাঠ আছে। তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ পাঠ টি ফ্ৰম আছাম আজি আলোচনা কৰিবলৈ লোৱা হৈছে। পাঠ যুগুতাই আগবঢ়াইছে মনীষা ৰাজখোৱাই। যোৱাবাৰৰ পাঠত তোমালোকে কিছু প্ৰশ্নোত্তৰৰ আলোচনা শুনিছিলা। আজি শুনা এই আলোচনাৰে দ্বিতীয় খণ্ড।
3: What did Pranjal and Rajveer do after the train arrived at Moriyani Junction? তাৰমানে প্ৰাঞ্জল আৰু ৰাজবীৰে মৰিয়নি জংচনত অহাৰ পিছত ট্ৰেইনখনত কি কৰিছিলে সিহঁতে তেতিয়া? After the train arrived at Moriyani Junction, Pranjal and Rajveer collected their luggage and pushed their way to the crowded platform. What was the condition at Moriyani Junction when the train arrived there? The platform was crowded with passengers. Who were waiting for Pranjal and Rajveer at Moriyani? Pranjal's parents were waiting for the two boys. When does the second flash occur? The second flash occurs between May and July. During this period, it yields the best tea. What is a cattle bridge? A cattle bridge is made of iron railings laid in horizontal positions with gaps between

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভোটত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025ৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসন চলিব, কোৰাণ বাইবেল ভাগৱতৰ শাসন নচলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা আৰ এছ এছৰ কোনো স্বাৰ্থ নাই, জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘু শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়,
2: সমান নাগৰিক সংহিতা অসম 2026ৰ বিষয়ে আলোচনা কৰিব খুজিছো। অধ্যক্ষ মহোদয়, এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে

0: আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব, লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তনৰ অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদু যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু ডি পি এ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনাৰ প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যতন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। সভাত জিলাখনৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ হকে নিয়মীয়া চিটাকৰণ ব্যৱস্থা, ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূল কাৰ্যসূচী, চলিত 100 দিনীয়া যক্ষ্মা নিৰ্মূল অভিযান, অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী তথা বাহকজনিত ৰোগ প্ৰতিৰোধ ব্যৱস্থাৰ দৰে বিষয়সমূহত বিস্তৃতভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্তৰ চৰকাৰী স্বাস্থ্যসেৱা আঁচনি আৰু বিনামূলীয়া সেৱাসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ বিশেষকৈ গাঁও, চাহ বাগিচা অঞ্চল আৰু দুৰ্গম এলেকাসমূহত সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হৈছে। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 200+ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰীক্ষণসমূহ কৰোৱা হয়। জিলাখনত যোৱা 11 মেত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মেত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীত অংশ লৈ জিলা আয়ুক্ত ডঃ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
2: আজি আমাৰ তৃতীয় শিবিৰ হৈছে বৰহাট হাই ছেকেণ্ডেৰী স্কুলত আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বাচ্চা আজি ওলাই আহিছে। ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বাচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ হয়তো ছাকচেছফুলি ক্লিয়াৰ কৰিছে আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে ফাৰ্ষ্ট শিবিৰত 50 বাচ্চা আহিছে, ছেকেণ্ড শিবিৰত আমাৰ

0: মোটামুটি 160 আহিছিল, 160-170 আজি আৰু বেছি আহিছে। আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয়, ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই, বহুখিনি গাৰ্ডেনছ আছে আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কাৰ অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
1: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি ইয়াৰ যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা, দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ, প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক নৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনিভূতত গৃহীত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো আত্মা আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনা।
3: সকলোকে সম্ভাষণ জনাই আজি আমাৰ আলোচনা চক্ৰ আৰম্ভ কৰিব ওলাইছো। আজিৰ বিষয়টো আমি আত্মা আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থা। আত্মা এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট এজেঞ্চি, যাক আমি অসমীয়াত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা বুলি কওঁ, আৰু এইটো কৃষি বিভাগৰ এখন আঁচনি। আৰু আপোনালোকে নিশ্চয় জানে যে কৃষি অসমৰ অৰ্থনীতিৰ মূল ভিত্তি আৰু অধিকাংশ লোকৰ জীৱিকাৰ প্ৰধান উৎস। বৰ্তমান সময়ত কৃষি ক্ষেত্ৰত উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় উন্নয়নৰ কাৰণে আধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। তেনে ক্ষেত্ৰত আত্মা আঁচনিখনে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই আত্মা আঁচনি অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা যিটো আছে, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় পৃষ্ঠপোষকতাত প্ৰাপ্ত এখন আঁচনি, যাৰ মূল উদ্দেশ্য হৈছে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাক শক্তিশালী কৰা আৰু আধুনিক কৃষি পদ্ধতি কৃষকৰ ওচৰলৈ লৈ যোৱা। এই আঁচনিৰ অধীনত কৃষকসকলক প্ৰশিক্ষণ, ক্ষেত্ৰ প্ৰদৰ্শনী, শিক্ষামূলক ভ্ৰমণ, কৃষক বিজ্ঞানী মত বিনিময় আৰু ব্যৱহাৰিক শিক্ষা সুবিধা প্ৰদান কৰা হয়। আজি এই বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ মাজলৈ লৈ আহিছোঁ শ্ৰী ৰাজীৱ কুমাৰ ভূঞা। তেখেত সঞ্চালক ৰাষ্ট্ৰীয় ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আৰু লগতে আছে মৌচুমী হাজৰিকা, প্ৰকল্প সঞ্চালক আৰু জিলা কৃষি বিষয়া, কামৰূপ মহানগৰ জিলা। গতিকে মই প্ৰথমতে ৰাজীৱ ভূঞাদেৱক এটা প্ৰশ্ন কৰিব ওলাইছোঁ। এই আত্মা আঁচনিখন প্ৰকৃততে কি, আৰু অসমৰ কৃষি খণ্ডৰ উন্নয়নত এই আঁচনিখনে কেনেধৰণৰ ভূমিকা পালন কৰি আহিছে?
4: নমস্কাৰ দাস ডাঙৰীয়া, আপুনি ইতিমধ্যে ক'লেই যে আজি আমাৰ বিষয়বস্তুটো হ'ল আলোচনাৰ আত্মা বা অসমীয়াত ইয়াক কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা বুলিও কোৱা হয়। তো এই আঁচনিখন অসমৰ কৃষিখণ্ডৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষকসকলৰ মাজত আধুনিক কৃষি প্ৰযুক্তি, বৈজ্ঞানিক কৃষি পদ্ধতি আৰু উন্নত কৃষি ব্যৱস্থাপনাৰ বিস্তাৰ কৰাৰ ক্ষেত্ৰত এই আঁচনিখন বিশেষভাৱে সফল হৈছে।

আৰু ইতিমধ্যে আপুনি কৈছে যে এইখন এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। তো অসমৰ আৰু আমি যিটো জানো যে অসমৰ অধিকাংশ লোক হ'ল কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু কৃষিৰ উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় উন্নয়ন এইটোৱে হ'ল এই আঁচনিখনৰ এটা মূল উদ্দেশ্য। এই আঁচনিখনৰ কৃষিখণ্ডত অসমৰ কৃষিখণ্ডত অত্যন্ত ইয়াৰ অৱদান অত্যন্ত তাৎপৰ্যপূৰ্ণ। আৰু ইয়াৰ লগতে আপুনি ক'লে যে এই আঁচনিখনৰ উদ্দেশ্যসমূহ, প্ৰথমতে এই আঁচনিখনে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাটো শক্তিশালী কৰিছে আৰু এই আঁচনিখন ইয়াক কোৱা হয় এগ্ৰিকালচাৰ এক্সটেনশ্যন। আৰু এগ্ৰিকালচাৰ এক্সটেনশ্যন মানে হ'ল কৃষি সম্প্ৰসাৰণ আৰু ইয়াৰ নামটোৱে কয় যে কৃষিৰ যিবোৰ ন পদ্ধতি আছে, যিবোৰ প্ৰযুক্তি আছে, সেইবিলাক আমাৰ কৃষক সমাজৰ মাজত সম্প্ৰসাৰণ কৰাটোৱেই হ'ল এই আঁচনিৰ মূল উদ্দেশ্য। আৰু আমাৰ জিলাভিত্তিত এই আঁচনিখনক আত্মা বুলিও কোৱা হয়। আত্মা হ'ল ইংলিছত নামটো, শ্বৰ্টফৰ্মত এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট আঁচনি, আৰু আমাৰ অসমীয়াত ক'বলৈ হ'লে কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা। এই আঁচনিখনৰ অন্তৰ্

0: এই আঁচনিখনৰ উদ্দেশ্যসমূহ। প্ৰথমতে এই আঁচনিখনে কৃষি সম্প্ৰসাৰণ ব্যৱস্থাটো শক্তিশালী কৰিছে আৰু এই আঁচনিখন ইয়াক কোৱা হয় এগ্ৰিকালচাৰ এক্সটেনশ্যন, আৰু এগ্ৰিকালচাৰ এক্সটেনশ্যন মানে হ'ল কৃষি সম্প্ৰসাৰণ। আৰু ইয়াৰ নামটোৱে কয় যে কৃষিৰ যিবোৰ ন ন পদ্ধতি আছে, যিবোৰ প্ৰযুক্তি আছে, সেইবিলাক আমাৰ কৃষক সমাজৰ মাজত সম্প্ৰসাৰণ কৰাটোৱেই হ'ল এই আঁচনিৰ মূল উদ্দেশ্য। আৰু আমাৰ জিলাভিত্তিত এই আঁচনিখনক আত্মা বুলিও কোৱা হয়। আত্মা হ'ল ইংলিছত নামটো, শ্বৰ্ট ফৰ্মত এগ্ৰিকালচাৰ টেকন'লজি মেনেজমেণ্ট আঁচনি, আৰু আমাৰ অসমীয়াত ক'বলৈ হ'লে কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা। এই আঁচনিখনৰ অন্তৰ্গত কিছুমান আমাৰ এক্টিভিটি আছে, সেই এক্টিভিটিবোৰ হ'ল প্ৰশিক্ষণ আৰু ক্ষেত্ৰ প্ৰদৰ্শনী, যাক আমি ডেমনষ্ট্ৰেশ্যন বুলি কোৱা হয়। ইয়াৰ লগতেও কৃষক আৰু বিজ্ঞানীসকলৰ মত বিনিময়ো কৰা হয়। ইয়াৰ লগতে আমি কিছুমান শিক্ষামূলক ভ্ৰমণৰো ব্যৱস্থা কৰা হয় যে অসমৰ কৃষক বা জিলাৰ যিবোৰ কৃষক আছে, সেই কৃষকসকলক তেওঁলোকক আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য বা ওচৰ চুবুৰীয়া জিলাত যিবোৰত ভাল ধৰণৰ কৃষি হৈছে সেইবোৰ দেখুৱাবলৈও তেওঁলোকক নিয়া হয়, সেইটোকে শিক্ষামূলক ভ্ৰমণ বুলি কোৱা হৈছে। ইয়াৰ উপৰিও আমি এই আঁচনিখনে এনেকুৱা ধৰণৰ কাম কিছুমান কৰে যে যিবোৰ কামে আমাৰ যিসকল মহিলা কৃষক আছে, সেই মহিলা কৃষকসকলক হাতে কামে কিছুমান কাম কৰাত সহায় কৰে, যাৰ ফলত মহিলাসকল এইটো ক্ষেত্ৰত তেওঁলোক স্বাৱলম্বী হয়। গতিকে এনেকুৱা ধৰণৰ বহু কাম আমাৰ এই আঁচনিখনে কৰি আছে। তাৰ উপৰিও এই আঁচনিৰ জৰিয়তে আমি ছেল্ফ হেল্প গ্ৰুপ বা আমি FIG বুলি কয়, ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ, এনেকুৱা ধৰণৰ গোটবোৰ গঠন কৰা হয়। আৰু এই গোটবোৰ গঠন কৰাৰ প্ৰধান উদ্দেশ্য হৈছে কৃষকে যাতে তেওঁলোকৰ সমূহীয়া প্ৰচেষ্টাৰে কৃষিকাৰ্য কৰি তেওঁলোকে যাতে উৎপাদন কৰিব পাৰে, আৰু এই উৎপাদন কৰি যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে। গতিকে থুলমূলকৈ ক'বলৈ গ'লে এই আত্মা আঁচনিখন এইবিলাক ওপৰতেই গোটেইখিনি কৰি আহিছে, আৰু অসমৰ কৃষি ক্ষেত্ৰত এই আঁচনিখনে তাৎপৰ্যপূৰ্ণ অৱদান আগবঢ়াইছে।
1: হয়, ধন্যবাদ, আপুনি খুব সুন্দৰকৈ কথাখিনি ক'লে। ইয়াতে মই আৰু এটা কথা আপোনাক ঘূৰাই দিব সুধিব বিচাৰিছোঁ। ইয়াতে যিবিলাক হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত যিটো পদ্ধতি অৱলম্বন কৰা হয় ব্লক লেভেল বা জিলা পৰিষদত, সেই ক্ষেত্ৰত অলপ চমুকৈ ক'ব নেকি?
0: হয় হয়, অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি কৰিছে। আমাৰ কথাটো হ'ল এনেকুৱা যে আত্মা আঁচনিখন সাধাৰণতে জিলাভিত্তিত হয়, আৰু আমি জানো যে অসমত 219টা ব্লক বা উন্নয়ন খণ্ড আছে। এই উন্নয়ন খণ্ডবিলাকত আমাৰ এটা BTT টীম বুলি কোৱা হয়, ব্লক টেকনলজিয়েল টীম বুলি কোৱা হয়। আৰু আত্মা আঁচনিখনৰ এইটোৱেই বৈশিষ্ট্য যে আত্মা অকল কৃষিয়েই নহয়, কৃষিৰ লগত পশুপালন, কৃষিৰ লগত মীন পালন, কৃষিৰ লগত উদ্যান শস্য, আৰু কৃষিৰ লগত ৰেচমৰ লগত যিবোৰ কাম হয়, গোটেইখিনি সামৰি পেলাই এই আত্মা আঁচনিত কাম কৰা হয়। আৰু এই আঁচনিত এইটো সাধাৰণতে আমি জানো যে এই আঁচনিখন হ'ল বটম আপ, তাৰমানে এই আঁচনিখনত তেওঁলোকে খণ্ড যিটো আছে আমাৰ ব্লক লেভেলত আছে, এই তাতেই তেওঁলোকে এই আঁচনিখনৰ তেওঁলোকে ৰূপৰেখা প্ৰস্তুত কৰে। আৰু এই ৰূপৰেখা প্ৰস্তুত কৰিবলৈ হ'লে আমাৰ যিবোৰ ব্লক আছে বা উন্নয়ন খণ্ড আছে, তাত আমাৰ আত্মাৰ কিছু আমাৰ বিষয়া আছে, তেওঁলোকক সাধাৰণতে আমি ব্লক টেকন'লজি মেনেজাৰ বা চমুকৈ BTM বা এচিষ্টেণ্ট টেকন'লজি মেনেজাৰ, তেওঁলোকক আমি ATM বুলি কোৱা হয়। তো BTM আৰু ATMয়ে তেওঁলোকৰ যিসকল প্ৰগতিশীল কৃষক আছে, আৰু মই ইতিমধ্যেই ক'লোঁ যে কৃষি পশুপালন তাৰ লগত মীন পালন আৰু ৰেচন বিভাগৰ বিষয়াসকলৰ লগ লাগি আৰু প্ৰগতিশীল কৃষকসকলৰ লগ লাগি সেই তেওঁলোকৰ সেই খণ্ডটোত, সেই ব্লকটোত তেওঁলোকে গোটেই আঁচনিখনৰ ৰূপৰেখা প্ৰস্তুত কৰে, আৰু প্ৰস্তুত কৰি পেলাই তেওঁলোকে আমাৰ যিসকল হিতাধিকাৰী সেই হিতাধিকাৰীসকলক নিৰ্বাচন কৰে আৰু তেওঁলোকক এই ডেমনষ্ট্ৰেশ্যনবিলাক দিয়া হয়।
1: হয়, ধন্যবাদ। এতিয়া এই জিলা পৰ্যায়ৰ যিগৰাকী জিলা কৃষি বিষয়া, তেখেতে আৰু এটা তেওঁৰ দায়িত্ব থাকে, তেওঁ প্ৰকল্প সঞ্চালক হিচাপেও কাম কৰে এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত। গতিকে মই কামৰূপ মহানগৰ জিলাৰ প্ৰকল্প সঞ্চালক মৌচুমী হাজৰিকা আপোনাক মই সুধিব বিচাৰিছোঁ যে এই আঁচনিখনৰ অধীনত কৃষকসকলক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে, কেনেধৰণৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে অলপ ক'ব নেকি?
2: হয়, নমস্কাৰ। অসমৰ কৃষকসকলক আত্মা আঁচনিৰ অধীনত আধুনিক কৃষি ব্যৱস্থা, নতুন প্ৰযুক্তি, আয় বৃদ্ধিৰ বিভিন্ন দিশত নিয়মীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। আৰু এই প্ৰশিক্ষণৰ মূল উদ্দেশ্যই হ'ল যে কৃষকসকলক অধিক উৎপাদনশীল কৰা, বৈজ্ঞানিক আৰু লাভজনক কৃষিৰ সৈতে সংযুক্ত কৰোৱা। আৰু সেই তাকে কৰিবলৈ গ'লে আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ তেওঁলোকক দিবলগীয়া হয়। তাৰে ভিতৰত হৈছে কৃষকসকলক উন্নত জাতৰ বীজৰ ব্যৱহাৰ, শাৰীভিত্তিক বা বৈজ্ঞানিক পদ্ধতিত শস্য ৰোপণ বা শস্য চপোৱা যন্ত্ৰৰ বিষয়ে কেনেকৈ কৰিব পাৰে, ভূমি স্বাস্থ্যৰ সংৰক্ষণ কেনেকৈ কৰি

0: খেতি-বাতি কৰা হয় সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ উপৰিও অৰ্গেনিক ফাৰ্মিঙৰ বা জৈৱিক কৃষিৰ ওপৰতো প্ৰশিক্ষণ দিয়া হয়, যিহেতু ৰাসায়নিক সাৰৰ অপব্যৱহাৰ কমাই কেনেধৰণে জৈৱিক সাৰ, ভাৰ্মি কম্প'ষ্ট, কম্প'ষ্ট, জৈৱিক কীটনাশক আদি ব্যৱহাৰ কৃষকসকলক শিকোৱা হয়, আৰু তাৰ ফলত আমাৰ জৈৱিক কৃষিৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা বৃদ্ধি পায় আৰু স্বাস্থ্যসন্মত খাদ্যও উৎপাদন কৰোৱা হয়। আৰু এটা তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় যে পোক পতংগ ৰোগ নিয়ন্ত্ৰণৰ বৈজ্ঞানিক পদ্ধতিৰ ওপৰত কৃষকসকলক যাতে অতিৰিক্ত কীটনাশক ব্যৱহাৰৰ সলনি জৈৱিক আৰু অৰ্গেনিকভাৱে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰে সেই বিষয়ে শিকোৱা হয়। আৰু ইয়াৰ লগতে মাটি পৰীক্ষা অনুসৰি সাৰৰ ব্যৱহাৰ, জৈৱিক আৰু কৃষি শস্যত ৰাসায়নিক সাৰৰ সমন্বিত ব্যৱহাৰ আৰু মাটিৰ স্বাস্থ্য ৰক্ষা আদি বিষয়ে কৃষকসকলক প্ৰশিক্ষণ দিয়া হয়। আৰু ইয়াৰ উপৰিও যাতে আমাৰ শস্যত পানীৰ ব্যৱস্থা, যাতে ড্ৰিপ ইৰিগেশ্যন, ধৰক স্প্ৰিংকলাৰ ইৰিগেশ্যন আৰু বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰি খৰাঙত শস্যত পানীৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিব পাৰে তাৰ ওপৰতো তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। আৰু যিহেতু আমাৰ অকল ধানেই খেতি কৰে, গতিকে অকল ধানৰ খেতি নকৰি শাক পাচলি ফল মূল লগতে ধানৰ লগতে শাক পাচলি ফল মূল তৈলবীজ মাহজাতীয় শস্য মছলাজাতীয় শস্য আদিৰ বিষয়টো যাতে কৰিব পাৰে সেই কেনেধৰণে কৰিব পাৰে তাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়। আৰু ফলত কৃষকৰ আয় বৃদ্ধি হয় আৰু বজাৰৰ চাহিদা পূৰণ কৰাটো সহজ হয়। গতিকে আকৌ যান্ত্ৰিক কৃষিকৰণ, ধৰক কৃষি যন্ত্ৰপাতি যেনে পাৱাৰ টিলাৰ, ৰিপাৰ, থ্ৰেচাৰ আদিৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে আধুনিক কৃষি পদ্ধতিত আৰু সেইবিলাকক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পাৰে কৃষকসকলে নিজেই তাৰ বিষয়েও তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। আৰু এই ক্ষেত্ৰত কোৱা হৈছে যে যিহেতু সমন্বিত কৃষি ব্যৱস্থা আত্মা আঁচনিত সংযোজন কৰা হয়, সেইকাৰণে পশুপালন, মীন পালন, গাহৰি পালন, দুগ্ধ পালন, মাছ পালন আদি প্ৰশিক্ষণৰ আয়োজন কৰা হয়।
1: বুজা গ'ল যে এই আঁচনিখনৰ অধীনত আমাৰ আধুনিক কৃষি ব্যৱস্থাৰ কাৰণে প্ৰয়োজনীয় যিখিনি তথ্য দৰকাৰ সেইখিনি প্ৰশিক্ষণৰ জৰিয়তে পায়। এতিয়া মই ৰাজীৱ গোহাঁই ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰিছোঁ যে আত্মা আঁচনিখনৰ অধীনত কৃষকসকলে প্ৰশিক্ষণৰ উপৰিও আৰু অন্য কেনেধৰণৰ সুবিধা লাভ কৰে বা কিবা সাহায্য বা ৰাজসাহায্য লাভৰ কিবা ব্যৱস্থা আছে নেকি?
2: হয়, অতি সুন্দৰ প্ৰশ্ন আপুনি কৰিছে। ইতিমধ্যে আমাৰ মৌচুমী হাজৰিকা বাইদেৱে কৈছে যে আমাৰ আত্মা আঁচনিত কৃষকসকলক উন্নত মানদণ্ডৰ প্ৰশিক্ষণ দিয়া হয়, যাৰ ফলত তেওঁলোকে নতুন প্ৰযুক্তিৰে খেতি কৰি তেওঁলোকে উৎপাদন বৃদ্ধি কৰি তেওঁলোকৰ ইনকাম বৃদ্ধিত সহায় হয়। ইয়াৰ উপৰিও আমি জানো যে আত্মা আঁচনিত আমাৰ ডেমনষ্ট্ৰেশ্যন, যিটো আমি প্ৰদৰ্শনীমূলক আমি খেতি কৰা হয়, যিবোৰ নতুন জাত আছে, আমি জানো যে আমাৰ যিহেতু জনসংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে, গতিকে আমি আওকলীয়া পদ্ধতিৰে বা আওকলীয়া জাত কিছুমানেৰে আমি খেতি কৰিলে নহ'ব। গতিকে যিবিলাক আমাৰ উন্নত বীজ আছে সেই জাতেৰে আমি খেতি কৰিলে আমি অধিক উৎপাদন পাম। তাৰোপৰি আমাৰ দেখা গৈছে যিটো আমাৰ গ্ল'বেল ৱাৰ্মিং আমি যিটো কওঁ যে দিনক দিনে পৃথিৱীখনত যিবিলাক বা অসমতো গ্ল'বেল ৱাৰ্মিঙৰ পৰা হাত সাৰি যাব পৰা নাই, সেইকাৰণে আমাৰ কিছুমান এনেকুৱা আছে যে যিবিলাক আমাৰ বানপানী আমাৰ খুব সঘনে হয়, বানপানী প্ৰতিৰোধী যিবোৰ জাত আছে ধানৰ ক্ষেত্ৰত, নাইবা আমি দেখা পাওঁ যে শেহতীয়াভাৱে আমাৰ খৰাইও আমাৰ আমাৰ ৰাজ্যখনক যথেষ্টখিনি দিগদাৰি দি আহিছে, সেইকাৰণে আমাৰ যিবোৰ খৰাং সহনশীল জাত আছে সেইবিলাকৰ ওপৰতো আমি সেই জাতবিলাকৰ ওপৰতো তেওঁলোকে আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰি পেলাই তেওঁলোকক আমি প্ৰদৰ্শনীমূলক খেতিৰ ব্যৱস্থা কৰা হয়। আৰু এই আমি প্ৰদৰ্শনীমূলক বা ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে আমি কৃষকসকলক আমি এইটো জনাব খোজোঁ যে এই ধান বা এই জাত এনেকুৱা ধৰণৰ জাতৰ খেতি কৰিলে তেওঁলোকৰ যদিও বানপানী হয় বা যদিও খৰাং হয় তাৰ পিছতো তেওঁলোকে উৎপাদন পাবলৈ সক্ষম হয়। গতিকে এইটো এটা বৰ গুৰুত্বপূৰ্ণ বিষয়। ইয়াৰ লগতে আমাৰ আছে এনেকুৱা ধৰণৰ যে আমি জানো যে আমাৰ কৃষকসকলে যদি হাতে কামে নিশিকে তেতিয়াহ'লে তেওঁলোকে সফল হ'ব নোৱাৰে। সেইকাৰণে আৰু এটা বস্তু আছে, সেইটো হ'ল ফাৰ্মাৰ্ছ ফিল্ড স্কুল ইংলিছত কোৱা হয়, আৰু অসমীয়াত যদি আমি কওঁ সেইটো হ'ব আমি কৃষক পাম বিদ্যালয়। এই কৃষক পাম বিদ্যালয় হৈছে এনেকুৱা এটা শিক্ষণ পদ্ধতি য'ত কৃষকসকলে নিজৰ খেতিপথাৰত একেলগে কৃষি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। গতিকে এই কৃষি বিষয়ক তেওঁলোকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰাৰ লগে লগে কৃষকসকলে গোটেই বাস্তৱিক অভিজ্ঞতাৰে তেওঁলোকে কৃষি শিকে। গতিকে এইটো ক্ষেত্ৰত সাধাৰণতে কি হয়, কোনো এখন গাঁও বা এটা অঞ্চলত 20-25 জন কৃষকক লৈ এটা গোট গঠন কৰা হয়। এই গোটত মহিলা কৃষক বা আত্মসহায়ক গোটৰ যিসকল সদস্য আছে বা ইয়াৰ লগত আমাৰ যিসকল আমি যিহেতু কৃষিত আজিকালি আমি যুৱ প্ৰজন্মক আমি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছোঁ,

0: গোটেই যুৱকীসকলকো আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। তাৰপিছত আমি বিষয় এটা আমি নিৰ্বাচন কৰি লওঁ, এই বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত আমি হয়তো ধান খেতিও হ'ব পাৰে, নাইবা ধৰক শাক পাচলি উৎপাদনৰ ক্ষেত্ৰতো হ'ব পাৰে, বা আমাৰ শেহতীয়াভাৱে আমি যিহেতু গম পাইছোঁ যে আমাৰ ৰাসায়নিক সাৰৰ অত্যাধিক মানে প্ৰয়োগৰ ফলত আমাৰ মাটিডৰা নষ্ট হৈছে, সেইকাৰণে জৈৱিক কৃষিৰ ওপৰতো হ'ব পাৰে, বা পোক পতংগ নিয়ন্ত্ৰণ তাৰ ওপৰতো হ'ব পাৰে, নাইবা আমি ইতিমধ্যেই ক'লোঁ যে কৃষিৰ উপৰিও আমি মীন পালন কৰোঁ বা মাছৰুম আমি উৎপাদন কৰোঁ। এই এনেকুৱা ধৰণৰ গোট এটা গঠন কৰি লৈ তেওঁলোকক আমি হাতে কামে প্ৰশিক্ষণ দিয়া হয় আৰু আৰম্ভণিৰ পৰা শেষলৈকে এই কৃষকসকলক সপ্তাহত এদিনকৈ আহি পেলাই আমি যিদৰে আমি ডেমনষ্ট্ৰেশ্যন কৃষি কৰোঁ নাইবা য'ত আমি মীন পালন কৰোঁ সেইখন ফিল্ডত তেওঁলোকে আহি পেলাই তেওঁলোকে গোটেই বস্তুখিনি শিকে আৰু ইয়াৰ দ্বাৰা কৃষকসকলে হাতে কামে শিকাৰ ফলত তেওঁলোকে গোটেই পদ্ধতিটোৰ ওপৰত তেওঁলোকে অৱগত হয়। গতিকে এইখনকে আমি ফাৰ্মাৰ্ছ ফিল্ড স্কিল বুলিও কোৱা হয়। ইয়াৰ পিছতো আমাৰ ইতিমধ্যে মই থুলমূলকৈ কৈছোঁ যে আমি জানো যে আমাৰ যিসকল কৃষক আছে সেই কৃষকসকলে যদি তেওঁলোকৰ ওচৰ চুবুৰীয়া জিলাত বা ওচৰ চুবুৰীয়া ৰাজ্যত গৈ পেলাই যদি উন্নত কৃষি পদ্ধতিৰে কৰা তেওঁলোকে কৃষি বা পশুপালন বা মৎস্যপালনৰ ব্যৱস্থা কৰা হৈছে সেইবোৰ অঞ্চললৈ গৈ পেলাই সেই কৃষকসকলৰ লগত তেওঁলোকক যোগাযোগৰ ব্যৱস্থা কৰি তেওঁলোকৰ পৰা জ্ঞান আহৰণ কৰিবলৈ আমি চেষ্টা কৰাওঁ। তাৰ উপৰিও আপোনালোকে জানে যে আমাৰ কৃষকসকলে কৃষিকাৰ্যত তেতিয়াহে তেওঁলোকে উন্নতি কৰিব পাৰিব যদি তেওঁলোকৰ বজাৰৰ লগত এটা সুসম্পৰ্কৰ সৃষ্টি হয়, গতিকে যিটোক আমি ইংলিছত মাৰ্কেট লিংকেজ বুলি কোৱা হয়। সেইকাৰণে আমাৰ আত্মাৰ প্ৰযুক্তিৰ সহায়ত বা আত্মাৰ ডেমনষ্ট্ৰেশ্যনৰ সহায়ত যিসকল কৃষকে তেওঁলোকে ফচল উৎপাদন কৰে সেই ফচলখিনি আমি কিষাণ মেলা বা কৃষক মেলাত সেই উৎপাদিত সামগ্ৰীখিনি প্ৰদৰ্শন কৰাৰ কাৰণেও আমি কৃষক মেলাৰ আয়োজন কৰা হয়। আৰু এই আয়োজনত কি হয়, যেতিয়া তেওঁলোকে কৃষকসকলে আহি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰযুক্তি দেখে, তেওঁলোকৰ কৃষকে আত্মাৰ প্ৰযুক্তিৰ দ্বাৰা যিবোৰ ফচল উৎপাদন কৰিছে সেইবোৰ দেখি পেলাই তেওঁলোক উৎসাহিত হয় যে আধুনিক মানে কৃষিকাৰ্য কৰিবলৈ। আৰু ইয়াৰ উপৰিও তেওঁলোকে সেই কৃষক মেলাবিলাকত কি হয়, কিছুমান এনেকুৱা ধৰণৰ বায়াৰ আহে, ক্ৰেতা আহে, গতিকে আমি ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত আমি এখন প্লেটফৰ্মৰ এখন সৃষ্টি কৰিবলৈ চেষ্টা কৰোঁ। ইয়াৰ দ্বাৰা তেওঁলোকে যথেষ্টখিনি লাভ পায়। আৰু ইয়াৰ উপৰিও আপোনালোকে জানে যে আজিকালি যিহেতু কৃষি বিজ্ঞানটো এনেকুৱা এটা বস্তু যে বৈজ্ঞানিকভাৱে যদি আমি খেতি নকৰোঁ তেতিয়া কৃষকসকলে কেতিয়াও উন্নতি কৰিব নোৱাৰে। গতিকে আমাৰ জিলাবিলাকত প্ৰত্যেকখন জিলাত এটা এটা কৃষি বিজ্ঞান কেন্দ্ৰ আছে, তাৰ উপৰিও আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আছে, আমাৰ ICR যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ICRৰ যিবোৰ প্ৰতিষ্ঠান আছে তেওঁলোকৰ যিবোৰ কৃষি বিজ্ঞানী আছে সেই কৃষি বিজ্ঞানীসকলৰ লগতো কৃষকসকলক আমি পোনপটীয়াভাৱে তেওঁলোকক যোগাযোগৰ ব্যৱস্থা কৰি দিয়া হয় আৰু কৃষকসকলে তেওঁলোকৰ ফিল্ডত বা তেওঁলোকৰ পথাৰত তেওঁলোকে সেই কৃষি বিজ্ঞানীসকলৰ লগত একেলগে মত বিনিময় কৰি তেওঁলোকৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু ইয়াৰ উপৰিও আমি যিহেতু আত্মা আঁচনিৰ জৰিয়তে আমাৰ যিসকল মহিলা কৃষক আছে সেই মহিলা কৃষকসকলক উদগনি দিয়াৰ কাৰণে আমাৰ কিছুমান আমি এনেকুৱা ধৰণৰ গোট সৃষ্টি কৰোঁ। সেই গোটবিলাকক আমি কিছু বিত্তীয় সাহাৰ্য বা তেওঁলোকৰ কিটচেন গাৰ্ডেন আমি যিটো কওঁ কিটচেন গাৰ্ডেন বা মাছৰুম উৎপাদন, কাঠফুলাৰ উৎপাদন, নাইবা ধৰক আমাৰ নাৰ্চাৰী উৎপাদন, এইবিলাকৰ কাৰণে যিখিনি যাৱতীয় বস্তু আছে তেওঁলোকক দি পেলাই তেওঁলোকৰ দ্বাৰা তেওঁলোকৰ কৃষিকাৰ্যত তেওঁলোকক অৱতীৰ্ণ কৰাই পেলাই তেওঁলোকক আমি স্বাৱলম্বী হ'বলৈ সহায় কৰোঁ। এনেকুৱা ধৰণৰ আমাৰ কিছু কাৰ্যসূচী আছে যিবিলাক কাৰ্যসূচীৰ দ্বাৰা আত্মাৰ আঁচনিয়ে আমাৰ অসমত কিছু বৈপ্লৱিক ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।
1: হয়, দেখা গ'ল যে আপোনাৰ এই আঁচনিখনৰ দ্বাৰা বহুখিনি ব্যৱস্থা আছে যাৰ জৰিয়তে কৃষকসকল আত্মনিৰ্ভৰশীল হ'ব পাৰে বা উৎপাদনৰ লগত জড়িত হ'ব পাৰে। এই আপুনি এটা কথা কৈছিলে যে আমাৰ আত্মসহায়ক গোটৰ কথা, এই ক্ষেত্ৰত মই মৌচুমী হাজৰিকা সুধিব বিচাৰিছোঁ যে মহিলা কৃষক বা আত্মসহায়ক গোটসমূহ যিবিলাক আছে তেওঁলোকক এই আঁচনিৰ জৰিয়তে স্বাৱলম্বী কৰাৰ কিবা সুবিধা আছে নেকি?
2: হয়, গ্ৰাম্য মহিলাসকলক কৃষি আৰু কৃষিভিত্তিক উদ্যোগৰ সৈতে জড়িত কৰি তেওঁলোকক আয় বৃদ্ধি আৰু দক্ষতা উন্নয়ন আৰু সামাজিক অংশগ্ৰহণ নিশ্চিত কৰোৱা হয় এই আঁচনিৰ জৰিয়তে। গতিকে প্ৰথমে আমি দক্ষতা উন্নয়নমূলক প্ৰশিক্ষণ তেওঁলোকক দিয়া হয় যে শাক পাচলি কেনেকৈ খেতি কৰিব পাৰি, ফুলৰ কেনেকৈ খেতি কৰিব পাৰি, মাছৰুম কেনেকৈ উৎপাদন কৰিব পাৰি, মৌ পালন কৰিব কেনেকৈ পাৰি, হাঁহ কুকুৰা, গাহৰি, দুগ্ধ উৎপাদন, মাছ, গতিকে এই গোটেইবিলাক গতে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু যাতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ নিজৰ ঘৰতে গঢ়ি তুলিব পাৰে। আৰু আগতে কোৱা হৈছে যে জৈৱিক সাৰৰ প্ৰস্তুত, ফাৰ্মিং কম্প'ষ্ট তৈয়াৰ কৰা, বতৰৰ ফলৰ দ্বাৰা আচাৰ, জুচ এইবিলাক তৈয়াৰ কৰা, পাপৰ, মছলাৰ গুড়ি আৰু কেনেকৈ এইবিলাক প্ৰচেছিং কৰিব পাৰে আৰু পেকেজিং কৰিব পাৰে তেওঁলোকক তাৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয় যাতে মহিলাসকলে নিজৰ বিবেকৈ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি

0: স্বাৱলম্বী হ'ব পাৰে। তেনেকৈ যেতিয়া কোৱা আগতে কোৱা হৈছে যে আত্মা আঁচনিৰ অধীনত যিটো মহিলা এছ এইচ জি গোট আছে তেওঁলোকে এই বিষয়ত যিহেতু এছ এইচ জিবিলাকৰ সদস্য হ'লে তেওঁলোকৰ সুবিধাটো বেছিকৈ পায়, গতিকে এই আঁচনিৰ সুবিধাটো বেছিকৈ পোৱা যায় যিহেতু তেওঁলোকৰ মহিলাসকলে একগোট হৈ যেতিয়া এটা আঁচনি লয় তেতিয়া সেইটো সদায় শক্তিশালী হয়। গতিকে এই আঁচনিৰ ফলপ্ৰসূ ক'বলৈ তেওঁলোকে বেংক যিটো আপোনাৰ আগতে বজাৰ সংযোজনৰ কথা কৈছে, গতিকে তেওঁলোকক কৃষি মালা বা প্ৰদৰ্শনী বা স্থানীয় বজাৰত অংশগ্ৰহণ কেনেকৈ কৰিব পাৰি তাৰ বিষয়েও তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু তেওঁলোকক সেনেকুৱা বজাৰলৈ আগবঢ়াই তেওঁলোকৰ যিখিনি উৎপাদন সেইখন আগবঢ়াই দিয়া হয় আৰু যিখিনি আপোনাৰ আৰ্থিকভাৱেও তেওঁলোকক সহায় বেংকৰ থ্ৰুৱেদি কৰা হয় যাতে তেওঁলোকে সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিব পাৰে আৰু ঋণ লাভৰো সুবিধা পাব পাৰে। আৰু ইয়াৰ আগতেও কোৱা হৈছে যে মহিলাসকলৰ যিটো সফল কৃষি প্ৰকল্প বা উদ্যোগ পৰিদৰ্শনৰ বাবে অন্য অঞ্চললৈ ভ্ৰমণ কৰোৱা হয় যাতে তেওঁলোকে এটা নতুন ধাৰণা আৰু সফল ব্যৱসায়িক মডেল তেওঁলোকে শিকিবলৈ সুবিধা পায়। আৰু এটা আৰু এটা কথা হৈছে যে মহিলাসকল অকল যাতে আৰ্থিকভাৱে তেওঁলোকে লাভান্বিত নহয় যাতে সমাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে আৰু তেনেধৰণে তেওঁলোকে গাঁও পৰ্যায়তো কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু যাতে আত্মবিশ্বাসী হৈ পৰে তাৰ বাবেও এই আঁচনি কিছুমান প্ৰশিক্ষণ দিয়া হয়। গতিকে সামগ্ৰিকভাৱে আত্মা আঁচনিত আত্মসহায়ক গোট আৰু মহিলাসকলক কৃষি উদ্যোগ আৰু দক্ষতা উন্নয়ন আৰু বৃদ্ধিৰ মাজে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আছে।
1: হয়, এতিয়া যিহেতু আমি সদায় মহিলা সবলীকৰণৰ কথা কৈ থাকোঁ, মই ভাবোঁ আমাৰ যিখিনি উদ্যোগী মহিলা আছে কৃষিৰ লগত জড়িত তেখেতসকলে আত্মা আঁচনিৰ জৰিয়তে বিভাগৰ লগত যোগাযোগ কৰি স্বাৱলম্বী হ'ব পাৰিব। তো এই ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিছোঁ, কোনোবা যদি আগ্ৰহী মহিলা থাকে বা কোনোবা খেতিয়ক থাকে তেখেতসকলে যদি আত্মা আঁচনিৰ মানে সুবিধাটো ল'ব খোজে তেখেতসকলে কাৰ লগত যোগাযোগ কৰিব এই সম্পৰ্কে মৌচুমী হাজৰিকাই দুআষাৰ কওকচোন।
0: প্ৰথমে যেতিয়া আমি খণ্ড পৰ্যায়ত আমি এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ অৰ্থাৎ কৃষি উন্নয়ন বিষয়ৰ লগত যোগাযোগ কৰিলে আত্মা আঁচনিৰ বিষয়ে জানিব পাৰিব, তেওঁলোকক কি কি ধৰণে প্ৰশিক্ষণ দিয়া হয় আৰু এক্সপ'জাৰ ভিজিট ক'ত কৰিব পাৰে, কেনেকৈ বিভিন্ন কৃষি যন্ত্ৰপাতি জৈৱিক সাৰৰ পৰা আদি কৰি কেনেকৈ সুবিধা লাভ কৰিব পাৰে সেই বিষয়ে এডিঅ'ৰ লগত যোগাযোগ স্থানীয় এডিঅ'ৰ লগত যোগাযোগ কৰি তেওঁলোকে নথি তেওঁলোকৰ কৃষকসকলে তেওঁলোকৰ নথি পত্ৰ যোগান ধৰি ফাৰ্মাৰ যিটো কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। আৰু ব্লক পৰ্যায়ত ব্লক টেকনিকেল মেনেজাৰ বা খণ্ড প্ৰযুক্তি প্ৰবন্ধক আছে আৰু এছিষ্টেণ্ট টেকনলজি মেনেজাৰ তথা সহ প্ৰযুক্তি প্ৰবন্ধক আছে। গতিকে তেওঁলোকে যিহেতু কৃষকসকলক বাছনিত সহায় কৰে আৰু যিবিলাক কৃষকসকলক লৈ পেলাই আঁচনি কৰে সেইবিলাক আঁচনিৰ চোৱা চিতা কৰে, গতিকে তেওঁলোকৰ লগত যোগাযোগ কৰিলেও তেওঁলোকে এই আঁচনিৰ কেনেকৈ সুবিধা ল'ব পাৰে তাৰ বিষয়ে জানিব পাৰিব। আৰু এটা কথা, গাঁও প্ৰত্যক্ষভাৱে জড়িত হৈছে আমাৰ গাঁওবিলাকত কৃষি সম্প্ৰসাৰণ সহায়ক, গতিকে তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰিব আৰু জিলা পৰ্যায়ত যদি কাৰ্যসূচীবিলাকৰ কথা জানিব পাৰে জিলা কৃষি বিষয়া কাৰ্যালয়ত আহি তেওঁলোকৰ পৰাও এই আঁচনিসমূহৰ অধীনত চলি থকা কাৰ্যসূচীৰ বিষয়ে জানিব পাৰিব। আৰু ব্লক টেকনলজি টীম যিটো আগতে কোৱা হৈছে সেই টীমৰ বিভিন্ন বিভাগৰ ধৰক পশুপালন মীন উদ্যান শস্য আদিৰ বিষয়াসকলৰ লগত যোগাযোগ কৰিলেও তেওঁলোকে বিভিন্ন আঁচনিৰ বিষয়ে জানিব পাৰে আৰু তেওঁলোকে কেনেকৈ আঁচনিসমূহ ফলপ্ৰসূ কৰি তুলিব পাৰিব সেই বিষয়ে তেওঁলোকে পৰামৰ্শ ল'ব পাৰিব। আৰু যিবিলাক ফাৰ্মাৰ্ছ ফ্ৰেণ্ড বুলি কয় যিবিলাক কৃষি সখী এই কৃষি সখীৰ লগতো আৰু তেওঁলোকে গাঁৱৰ কৃষি সখীসকলৰ লগতো আহি পেলাই তেওঁলোকে এই সুবিধাবিলাক কেনেকৈ গ্ৰহণ কৰিব পাৰে তাৰ বিষয়েও তেওঁলোকে জানিব পাৰিব। আৰু তেনেকৈ যেতিয়া আপোনালোকৰ যেতিয়া কেভিকে আছে কৃষি বিজ্ঞান কেন্দ্ৰ সেই কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰাও আৰু অনলাইন কিছুমান ডিজিটেল মাধ্যম আছে সেই ৱেবছাইটবিলাকত গ'লেও তেওঁলোকে এই বিষয়ে জানিব পাৰিব।
1: ধন্যবাদ, আমাৰ হাতত এতিয়া সময় কমি আহিছে। আমি শেষত আমাৰ সঞ্চালক ৰাজীৱ কুমাৰ ভূঞাক কৈছোঁ যে আমাৰ কৃষকসকলক উদ্দেশ্যে এই আঁচনিৰ সফল ৰূপায়ণৰ বিষয়ে অলপ গোহাৰি জনাব নেকি।
2: ইতিমধ্যে আমাৰ মৌচুমী হাজৰিকা বাইদেৱে কৈছে যে আমাৰ যিসকল কৃষক আছে আগ্ৰহী কৃষক আছে তেওঁলোকে আত্মা আঁচনিৰ সুবিধা ল'বলৈ বিচাৰে, তেওঁলোকে ইতিমধ্যে আমাৰ যিজন জিলা কৃষি বিষয়া তেখেতক আমি প্ৰজেক্ট ডাইৰেক্টৰ আত্মা বুলি কোৱা হয়, তাৰ লগতে তেওঁলোকে আমাৰ যিটো

0: মহকুমা আছে, মহকুমা কৃষি বিষয়া আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। আৰু আমাৰ কৃষি চক্ৰ, আমাৰ যি কৃষি চক্ৰবিলাকত আমাৰ এজন এজনকে কৃষি উন্নয়ন বিষয়া থাকে, তেওঁলোকৰ লগতো যোগাযোগ কৰিব পাৰে। আৰু আমাৰ খণ্ড পৰ্যায়ত আমাৰ যিসকল ব্লক টেকনলজি মেনেজাৰ বা এছিষ্টেণ্ট টেকনলজি মেনেজাৰ আছে, তেওঁলোকৰ লগত লগ লাগিও বা তেওঁলোকক লগ ধৰিও এই কৃষি এই আত্মা আঁচনিৰ তেওঁলোকে সুবিধাবোৰ ল'ব পাৰে। ইয়াৰ উপৰিও মই আপোনালোকক ক'ম যে আমাৰ গুৱাহাটীৰ খানাপাৰাত ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰতিষ্ঠানৰ এটা কাৰ্যালয় আছে, ইংলিছত যাক কোৱা হয় সমিতি। আৰু যদি মই দীঘলকৈ নামটো কওঁ, সেইটো হ'ল ষ্টেট এগ্ৰিকালচাৰেল মেনেজমেণ্ট এণ্ড এক্সটেনশ্যন ট্ৰেইনিং ইনষ্টিটিউট। আচলতে ইয়াৰ পৰাই এই গোটেই আত্মা আঁচনিখন গোটেই ৰাজ্যত ৰূপায়ণ কৰা হয়। গতিকে তেওঁলোকে খানাপাৰাৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা বা সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আহিও এই কৃষকসকলে এই আঁচনিখনৰ ওপৰত তেওঁলোকে বিচৰা বস্তুখিনিৰ ওপৰত তেওঁলোকে কিছু কথা জানিব পাৰিব। আৰু তেওঁলোকে যদি বিচাৰে তেতিয়াহ'লে আমি এই আঁচনিত আমি ইতিমধ্যেই ক'লোঁ যে ইয়াত প্ৰশিক্ষণ আছে, ইয়াত ডেমনষ্ট্ৰেশ্যন আছে, ইয়াত এক্সপ'জাৰ ভিজিট আছে, ইয়াত কৃষক মেলা আছে, ইয়াত কৃষক আৰু বৈজ্ঞানিকসকলৰ মাজত তেওঁলোকৰ এটা ইণ্টাৰেকশ্যন বা কথোপকথন আছে, এনেকুৱা ধৰণৰ। আৰু যিটো আমি ক'লোঁ যে আমাৰ মহিলা সবলীকৰণৰ কাৰণে উইমেনছ ফুড ছিকিউৰিটি গ্ৰুপ আছে, গতিকে ইয়াৰ গোটেইখিনি সা সুবিধা তেওঁলোকে ল'ব পাৰে। আৰু এই সা সুবিধাখিনি লৈ তেওঁলোকে কৃষিকাৰ্যত যদি অৱতীৰ্ণ হয়, মই ভাবোঁ যে সেই দিনটো হয়তো আমাৰ দূৰ নহয়, সেই দিনটো চাগে আমাৰ কাৰণে দূৰ নহয় যে আমি অতি সোনকালে কৃষি উৎপাদনত আমি গোটেই দেশখনৰ লগত আমাৰ অসমৰ ৰাজ্যখনো জাকত জিলিকা হৈ উঠিব।
1: ধন্যবাদ জনাইছোঁ। আজি আমি এই আঁচনিখনৰ বিষয়ে, আত্মা আঁচনিখনৰ বিষয়ে কিছু আলোচনা কৰিলোঁ। আজি এই আলোচনাত আহি পেলাই ভাগ লোৱাৰ বাবে ৰাজীৱ কুমাৰ ভূঞা, সঞ্চালক ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰতিষ্ঠান, আৰু মৌচুমী হাজৰিকা, প্ৰকল্প সঞ্চালক তথা জিলা কৃষি বিষয়া কামৰূপ মহানগৰ জিলা, দুয়োগৰাকীকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আশা কৰিছোঁ যে এই আঁচনিখন ৰাইজৰ মাজত অধিক প্ৰচলন হৈ ৰাইজে, কৃষক ৰাইজে ইয়াৰ সুবিধাসমূহ ল'বলৈ সক্ষম হ'ব। ধন্যবাদ।
2: ইমান পৰে শ্ৰোতাসকলে আত্মা আঁচনি আৰু অসমৰ আধুনিক কৃষি ব্যৱস্থাৰ বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰাজীৱ কুমাৰ ভূঞা, কামৰূপ মহানগৰৰ জিলা কৃষি বিষয়া তথা প্ৰকল্পৰ সঞ্চালক মৌচুমী হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে অসম কৃষি সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক মানৱজ্যোতি দাসে। অনুষ্ঠানত এইবাৰ শুনক বৈজ্ঞানিক পদ্ধতিৰে কচু খেতি। কচু এবিধ আলুজাতীয় শস্য। গছৰ পাত হালধীয়া পৰি মৰহি যোৱাৰ পিছত মাটিৰ তলৰ কচু আৰু কচু পেটাবোৰ খোৱা হয়, যদিও কিছুমান কচুৰ কোমলীয়া পাত আৰু থোৰবোৰ আঞ্জা হিচাপে ৰান্ধি খোৱা হয়। সাধাৰণতে যেতিয়া সচৰাচৰ ব্যৱহৃত শাক পাচলিবোৰৰ উৎপাদন কমি আহে, সেই সময়ত কচুৰ চাহিদা বৃদ্ধি পায়। পশুধনৰ খাদ্য হিচাপেও কচুৰ যথেষ্ট গুৰুত্ব আছে। কচু যথেষ্ট পৰিমাণে কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ লৱণ থাকে। কচুৰ থোৰত যথেষ্ট পৰিমাণে বিটা কেৰটিন, কেলছিয়াম, ভিটামিন চি আৰু আইৰণ থাকে। কচু খেতিৰ বাবে যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকা ওখ বালিচহীয়া মাটি উত্তম। সেইবাবে কচু ৰোপণৰ আগতে যথেষ্ট পৰিমাণৰ জৈৱিক সাৰ আৰু ফুটছাই দিলে সুফল পোৱা যায়। অসমৰ বাবে অনুমোদিত কচুৰ প্ৰধান জাতবোৰ হৈছে আহিনমহীয়া কচু, কাক কচু, পাঁচমুখীয়া কচু, কণী কচু, হোৱাইটগৰীয়া কচু, বিধান চৈতন্য ইত্যাদি। কচু খেতিৰ উপযুক্ত ৰোপণ সামগ্ৰী হৈছে খাই কচুৰ লগত থকা সৰু সৰু পেটা কচুবোৰ। অৱশ্যে ডাঙৰ কচুবোৰ কাটি কাটি টুকুৰা কৰি ৰোপণ কৰিব পৰা যায়, কিন্তু প্ৰতিটো টুকুৰাত এটা বা দুটা চকু থকা দৰকাৰ। ৰোপণৰ বাবে উপযুক্ত সময় হৈছে ফাগুন মাহৰ পৰা জেঠ মাহলৈ। কচু খেতিৰ বাবে মাটিডৰা ভালদৰে চহাই লৈ 70 চেণ্টিমিটাৰ ব্যৱধানত নাঙলেৰে শিৰলু টানি 40 চেণ্টিমিটাৰ ব্যৱধানত প্ৰতিটো শাৰীত ৰোপণ কৰিব লাগে। ৰোপণৰ গভীৰতা 10-15 চেণ্টিমিটাৰ হোৱা উচিত। কচু খেতিৰ বাবে বিঘাই প্ৰতি 1.5 টন পচন সাৰ, 23 কিলোগ্ৰাম ইউৰিয়া, 50 কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু 27 কিলোগ্ৰাম মিউৰেট অফ পটাছ সাৰ ব্যৱহাৰ কৰিব লাগে। অনুমোদিত সাৰখিনি কচু ৰোপণৰ এসপ্তাহমান আগত মাটিত ভালদৰে মিহলি কৰি ল'ব লাগে। কচুবোৰ এফুটমান ওখ হ'লে ঘাঁহ বনবোৰ ভালদৰে চিকুণাই মাটিখিনি ঢিলা কৰি গছৰ গুৰিত পানী চপাই দিব লাগে। গোটেই শস্যকালত আবশ্যক অনু

0: অনুযায়ী দুই পৰা চাৰিবাৰ বনপাতবোৰ চিকুণাই দিব লাগে আৰু মাজে মাজে সময়ে মৰহি যোৱা কচুপাতবোৰ গুচাই দিব লাগে। বৈজ্ঞানিক পদ্ধতিৰে কচু খেতিৰ বিষয়ে শুনিলে। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: কৃষিজগত অনুষ্ঠানটি শুনিলে।

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: 10 লাখ টাকার নজরে নয় পালো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: RBIয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে এটি বৃন্দগান। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধ্বনীভূতত গৃহীত, ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত, অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই তন্মিতা ভৰদ্বাজ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনীভূতত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025ৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহু বিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা RSSৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহু বিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে। উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে সংখ্যালঘুৰ শোষণ বন্ধ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে দৃঢ়তা প্ৰকাশ কৰে। তেওঁ কংগ্ৰেছ দলে বিশেষ ধৰ্মীয় গোষ্ঠীৰ স্বাৰ্থৰ হকে কাম কৰে বুলি অভিযোগ তোলে। ডঃ শৰ্মাই জনপ্ৰতিনিধিসকলক ধৰ্মনিৰপেক্ষতাৰ প্ৰতিনিধিত্ব কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে উমৈহতীয়া দেৱানী বিধিয়ে বিবাহ আৰু বিচ্ছেদৰ দৰে বিষয়সমূহ নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণ কৰিবলগীয়া দিশসমূহৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই এইদৰে কয়।
1: এই ইউনিফৰ্ম চিভিল কোডখনে কেইটামান দিশ ৰেগুলেট কৰিব। প্ৰথম, এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰ

0: উত্তরাধিকারী লিভ ইন রিলেশনশিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগরিক সংহিতাত আমি সন্নিবিষ্ট কৰি লৈছো।
1: শাসকীয় বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকাই বিতৰ্কত ভাগ লৈ ৰাষ্ট্ৰীয় সংহতি আৰু সমতাৰ বাবে বিধেয়কখন জৰুৰী বুলি মন্তব্য কৰে। একেদৰে শাসক পক্ষৰ হৈ বিশ্বজিৎ দৈমাৰীয়ে বিধেয়কখনৰ সপক্ষে যুক্তি দাঙি ধৰে। বিধানসভাত বিৰোধী দলপতি ৱাজিদ আলী চৌধুৰীয়ে আলোচনাত ভাগ লৈ অসমত উমৈহতীয়া দেৱানী বিধিৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে। উমৈহতীয়া দেৱানী বিধি বিধেয়কখন গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কৈছে যে প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত বিশেষ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক ৰাজ্যপালৰ উৎকৃষ্টতাৰ বঁটা প্ৰদান কৰি শ্ৰীআচাৰ্যই এইদৰে মন্তব্য কৰে। 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে উন্নত আৰু আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠনৰ এই প্ৰক্ৰিয়াত অসমৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে কোনো এখন দেশৰ শক্তি ইয়াৰ যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থাকে আৰু তেওঁলোকৰ দৃঢ়তা, দূৰদৰ্শিতাই ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। তেওঁ শিক্ষাৰ্থীসকলক ডাঙৰ সপোন দেখিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হলে নিৰ্ভীক হৈ থাকিবলৈ আৰু সমাজ তথা ৰাষ্ট্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ আহান জনায়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক সৌৰভ পালে বিশ্ববিদ্যালয়খনৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা দিয়ে। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ এই যুগত শিক্ষাৰ পৰিৱৰ্তনশীল পৰিকাঠামোৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাই কিদৰে শিক্ষাদান, গৱেষণা আৰু উচ্চ শিক্ষাৰ সামগ্ৰিক গাঁথনিক ন ৰূপত গঢ় দিছে সেই বিষয়ে ভাষণত উল্লেখ কৰে। অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, পঞ্জীয়ক ডঃ হীৰেণ ডেকা, বিশ্ববিদ্যালয়খনৰ ভালেকেইগৰাকী অধ্যাপক অধ্যাপিকা, বিশিষ্ট অতিথি আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ঈদ উল জোহাৰ প্ৰাক সন্ধিয়া ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্ব আদৰ্শ ৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ উদ্দীপনাৰে পবিত্ৰ ঈদ উল জোহা পালন কৰিব। এই উৎসৱক ঈদ উল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এটা পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শর্মাৰ পৰা।
2: অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা হৈ থকা নাই, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ বিষয় হৈ পৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা জনগাঁথনি পৰিৱৰ্তন সম্পৰ্কীয় উচ্চস্তৰীয় কমিটি গঠনৰ প্ৰতি আদৰণি জনাই ডঃ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক দূৰদৰ্শী আৰু নিৰ্ণায়ক পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে কমিটীয়ে জনগাঁথনিগত পৰিৱৰ্তন অধ্যয়ন কৰিব আৰু দৃঢ় সমাধান উলিয়াব। ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তা অধিক শক্তিশালী হ'ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে অসমে দীৰ্ঘদিন ধৰি ভুগি থকা সমস্যা ৰোধৰ ক্ষেত্ৰত এই সিদ্ধান্তই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে কালি জনবিন্যাসৰ পৰিৱৰ্তনে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনাৰ লগতে অনুপ্ৰৱেশ ৰোধ কৰিবলৈ এখন উচ্চস্তৰীয় কমিটি গঠন কৰে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰে পৰা 3দিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত তথা লোকপিয়ল বিষয়া মৃদুল যাদৱে মুকলি কৰা এই কাৰ্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ

0: বিষয়াসকলে ভাৰপ্ৰাপ্ত বিষয়া গণনাকাৰী বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আজি আৰম্ভ হৈছে। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মেলৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু ডিপিএ দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। চৰাইদেউ জিলাৰ বৰহাটত অগ্নিবীৰৰ নিযুক্তিৰ বাবে আজি তৃতীয়টো প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হয়। জিলাখনৰ পৰা অধিক সংখ্যক যুৱক যুৱতীক সেনাবাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত আয়োজিত এই শিবিৰত বিভিন্ন অঞ্চলৰ 2 শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰাৰ্থীসকলক শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি তোলাৰ বাবে এই শিবিৰত তেওঁলোকৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষাসমূহ কৰোৱা হয়। জিলাখনত যোৱা 11 মেত প্ৰথমটো প্ৰস্তুতি শিবিৰ আৰু 20 মেত দ্বিতীয় শিবিৰ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীৰ অংশলৈ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
1: আজি আমাৰ তৃতীয় শিবিৰ হৈছে বৰহাট হাই ছেকেণ্ডেৰী স্কুলত আৰু আজি বি আমি বহুত সুখী হৈছোঁ। আমাৰ 183 বাচ্চা আজি ওলাই আহিছে। ইয়াৰ ভিতৰত 63 আমাৰ মোৰ দেন 60 ওপৰ আমাৰ ছোৱালী আহিছে। সকলো বাচ্চা জাষ্ট এতিয়া হাইট আৰু যিখিনি পুল আপ হয়টো ছাকচেছফুলি ক্লিয়াৰ কৰিছে আৰু জাষ্ট আমাৰ ইয়াৰ জাষ্ট আগতে আমাৰ ছোৱালী সকলো ৰানিং কাৰণে গৈছে। মই আপোনাক অলৰেডি আমি দেখি আছিলোঁ আগতে ফাৰ্ষ্ট শিবিৰত 50 বাচ্চা আহিছে, ছেকেণ্ড শিবিৰত আমাৰ মোটামুটি 160 আহিছিলে, 160-170। আজি আৰু বেছি আহিছে আৰু বৰহাট যিখিনি আমাৰ বহুত ভিতৰ অঞ্চল হয় ইয়াত বহুখিনি ফেচিলিটিজ এভেইলেবল নাই। বহুখিনি গাৰ্ডেনছ আছে আৰু ইয়াত বহুখিনি আমাৰ মেডিকেল ফেচিলিটিজ ইয়াৰ ৰোড কাৰ অৱস্থা এনেকৈ বহুখিনি আমি দেখি থাকোঁ কি এনেকুৱা ফেচিলিটিজ নাই।
0: চৰাইদেউ জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱৰ অধ্যক্ষতাত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত স্বাস্থ্য সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ স্বাস্থ্যসেৱা ব্যৱস্থা অধিক শক্তিশালী কৰা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে এই সভাৰ আয়োজন কৰা হয়। সভাত জিলা আয়ুক্তই মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষিত ৰখাৰ উদ্দেশ্যে সন্তান জন্মৰ পূৰ্বৰ যত্ন বৃদ্ধি তথা প্ৰতিগৰাকী মহিলাই যাতে গুণগত মানৰ চিকিৎসা সেৱা লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন, পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি সাৰ্থক PDS অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে 25,530 কোটি টকা আবণ্টন দিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিখনৰ জৰিয়তে ৰাজ্যিক সংস্থাসমূহক খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা সুলভ মূল্যৰ দোকানসমূহ উপকৃত হ'ব আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ আধুনিকীকৰণত ই সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে লগতে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত খাদ্য সামগ্ৰীৰ আন্তঃৰাজ্যিক পৰিবহণ আৰু ব্যৱস্থাপনা ব্যয়ৰ বাবদ কেন্দ্ৰীয় সাহায্য প্ৰদানৰ নিয়মাৱলী সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আঁচনিখনে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 81,35,00,000 লোকক সামৰি লোৱাৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণত সহায় কৰিব বুলি তেওঁ প্ৰকাশ কৰে। পৰৱৰ্তী বাতৰি শুনক তনবিতাৰ পৰা।
2: গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত আজি এখন সংবাদমেলৰ আয়োজন কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত চতুৰ্থ বৰ্ষ ৰূপায়ণৰ বাবে বিশেষ মানসম্পন্ন বিধি প্ৰকাশৰ সময়ত নতুনকৈ সংযোজিত চতুৰ্থ বৰ্ষৰ বাবে এককালীন অনুমতি মাচুলৰ ব্যৱস্থা ৰখা হৈছিল। এই ব্যৱস্থা নতুনকৈ সৃষ্টি কৰা নহয়, বৰং পূৰ্বৰে পৰা প্ৰচলিত মাচুল গাঁথনি আৰু নীতিগত ধাৰাবাহিকতাৰ অংশ হিচাপেহে ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
3: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম কলেজবিলাকৰ কাৰণে 2023 চনত আৰম্ভ কৰা হৈছিলে, তাৰ এইবাৰ 4 নম্বৰ বছৰ আহিব আৰু 4th ইয়াৰত ছাত্ৰ ছাত্ৰী যেতিয়া 4th ইয়াৰলৈকে যাব তাত কিছুমান নিয়ম মাফিক আমাৰ কাম থাকে, যেনে এফিলিয়েশ্যন আৰু পাৰ্মিশ্যন। গতিকে এই যিটো প্ৰক্ৰিয়া যিধৰণে ফিজটো নিৰ্ধাৰণ কৰা হয় সেই প্ৰক্ৰিয়াৰ মাজেৰে ফিজটো নিৰ্ধাৰণ কৰা হৈছিলে আৰু ইয়াৰ আগলৈকে কলেজসমূহে যিটো ফিজ দি আছিলে সেইটো যিটো প্ৰক্ৰিয়াৰ মাজেৰে ঠিক কৰা হৈছিলে সেই একেটা প্ৰক্ৰিয়াৰ মাজেৰে এইবাৰো ঠিক কৰা হৈছে। মাত্র এই যাওয়া সাত বছর এই যে পারমিশন আর এফিলিয়েশন ফিজর কথা কোয়া হয়েছে সংবাদ।

0: মাধ্যমত এনেধৰণে প্ৰচাৰ হৈছে যে আমি বা আমাৰ অধ্যক্ষ পৰিষদৰ তৰফৰ পৰা আমি প্ৰায় 4 গুণ মাচুল বৃদ্ধি কৰিছো। আচলতে কথাটো এনেকুৱা নহয়, মই আপোনালোকক তথ্যটো দেখাব পাৰিম যে 15% আমাৰ বঢ়োৱা হৈছিলে। 2018 চনত যিটো 9,080 টকা আছিলে সেইটো এইবাৰ 10,500 টকা হৈছে।
1: গ্ৰন্থপ্ৰেমী আৰু নৱপ্ৰজন্মৰ মাজত গ্ৰন্থ বিপণী আৰু পুথিভঁৰালৰ গুৰুত্ব উপলব্ধি কৰাৰ লগতে ইয়াৰ সংৰক্ষণৰ উদ্দেশ্যে তেজপুৰ সাহিত্য সভা আৰু নগাঁৱৰ দ্য বুকনুক প্ৰতিষ্ঠানৰ উদ্যোগত ব্যতিক্ৰমী প্ৰচেষ্টা চলোৱা হৈছে। এই অনুসৰি পুথিভঁৰালৰ গ্ৰন্থ সংগ্ৰহ আৰু সংৰক্ষণ বিষয়ক ভিডিঅ' ডকুমেণ্টেশ্যন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত দেশৰ অন্যান্য প্ৰান্তৰ লোকৰ উপৰি বিদেশত বাস কৰা লোকেও অংশগ্ৰহণ কৰিব পাৰিব। অংশগ্ৰহণকাৰীসকলে তেওঁলোকে বসবাস কৰা অঞ্চলৰ যিকোনো কিতাপৰ দোকান অথবা পুথিভঁৰালক লৈ এটা 2 মিনিটৰ ভিডিঅ' নিৰ্মাণ কৰি জমা দিব লাগিব। ভিডিঅ'টোত নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৰ কিতাপ সংগ্ৰহৰ কাহিনী, চৰিত্ৰ আৰু ইয়াৰ সাংস্কৃতিক দিশসমূহ নথিভুক্ত হোৱাটো বাঞ্ছনীয় বুলি উদ্যোক্তাসকলে জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মহালীৰ নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰ খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে ফাইনেলত প্ৰৱেশৰ বাবে দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে যোৱা নিশা ধৰমশালাত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন গুজৰাট টাইটানছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক ধনীভূতত গৃহীত। ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অসমৰ শিকাভিত্তিক শিক্ষকক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন, অসমৰ লগতে ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাত প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছ মুখামুখি। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। 10 মিনিটত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন AIR মোবাইল এপত।
1: উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট ইণ্ডিয়ান এয়াৰ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এতিয়া আগবঢ়োৱা হৈছে এটি বৃন্দগান, গীতৰ কথা আৰু প্ৰযোজনা তৰুণ শৰ্মাৰ।

0: বৃন্দগীতটি শুনিলে। গীতৰ কথা আৰু প্ৰযোজনা আছিল তৰুণ শৰ্মাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয় আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জোনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। গেংটকত আজি ছিকিম বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাষণ দি শ্ৰীমতী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ধাৰণা, উদ্ভাৱন আৰু পাৰস্পৰিক বিশ্বাসৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণত আগবাঢ়ি আহিবলৈ পৰামৰ্শ দিয়ে। শ্ৰীমতী মুৰ্মুৱে কয় যে সবলীকৰণৰ বাবে শিক্ষাই হৈছে উৎকৃষ্ট মাধ্যম। 2026 চনত ছিকিমে জৈৱিক ৰাজ্যৰ স্বীকৃতি লাভ কৰাৰ কথা উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে জৈৱ বৈচিত্ৰ আৰু সমৃদ্ধ প্ৰাণীকুল তথা উদ্ভিদকুলৰ বাবে ছিকিমৰ প্ৰশংসা কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ্থী জীৱনৰ পিছতো সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়নৰ বাবে একেলগে কাম কৰি যোৱাৰ বাবে আহ্বান জনায়। শ্ৰীমতী মুৰ্মুৱে গেংটকত আমা দিদি বাহিনী বাছ সেৱা মুকলি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে মহিলাসকলৰ সুৰক্ষা, আৰামদায়ক আৰু কম খৰচী যাতায়াতৰ ক্ষেত্ৰত এই বাছ সেৱা গুৰুত্বপূৰ্ণ পদক্ষেপ। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে কাইলৈ নতুন দিল্লীত 37,500 কোটি টকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পৰ শুভাৰম্ভৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে এটা ৰোড শ্বৰ আয়োজন কৰিছে। এই ৰোড শ্বৰ উদ্দেশ্য হৈছে দেশত বৰ্তমান সম্পদ হিচাপে উপলব্ধ কয়লা আৰু লিগনাইটক পৰিষ্কাৰ আৰু মূল্য সংযোজিতভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি ইয়াৰ প্ৰচাৰ চলোৱা। কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী আৰু কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দুবে

এই অনুষ্ঠানত উপস্থিত থাকিব। মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, নীতি প্ৰণেতাসকল, উদ্যোগপতি, বিনিয়োগকাৰী, প্ৰযুক্তি সুবিধা প্ৰদান কৰি অনুষ্ঠানসমূহ আৰু লগতে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে এই ৰোড শ্বত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে LNG, ইউৰিয়া, মিথানল আৰু এমনিয়াৰ দৰে পণ্য সামগ্ৰীসমূহৰ আমদানি হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অধিক শক্তিশালীভাৱে শক্তিখণ্ডত আগবাঢ়িব পৰা যাব আৰু আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাত কয়লা গেছীয়কৰণৰ এই উদ্যোগে সহায় কৰিব বুলিও আশা কৰা হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়া মতে দেশত কয়লা খণ্ডত আৰম্ভ হ'বলগীয়া 2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ বিনিয়োগৰ সুবিধাও উপলব্ধ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সাৰ্থক PDSৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে

2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ বিনিয়োগৰ সুবিধাও উপলব্ধ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সার্থক পিডিএছৰ দ্বিতীয় পৰ্যায়ৰ বাবে কেবিনেটে অনুমোদন জনোৱা 25,500 কোটি টকা অনুমোদনৰ প্ৰশংসা কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে কয় যে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক প্ৰযুক্তিগতভাৱে আগুৱাই নি এই ক্ষেত্ৰত অধিক স্বচ্ছতা বজাই ৰখাত এই আঁচনিখনে যথেষ্ট সহায় কৰিব। তেওঁ লগতে কয় যে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি হিতাধিকাৰীসকলৰ তথ্য বৰ্তাই ৰাখিব পাৰিলে আঁচনিখনৰ সুবিধাসমূহ প্ৰকৃত দৰিদ্ৰ লোকসকলৰ সুবিধাৰ্থে ব্যৱহাৰ কৰাত যথেষ্ট সহায়ক হ'ব। ইয়াৰ লগতে এই ব্যৱস্থাৰ জৰিয়তে ৰাজ্যসমূহত ক্ৰমান্বয়ে বাঢ়ি অহা সামগ্ৰীৰ মূল্যৰ সঠিক ৰূপায়ণ কৰাৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দোকানীসকলৰ লাভৰ অংশ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই আঁচনিখন ফলপ্ৰসূ হ'ব বুলি জানিবলৈ দিয়া হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ গোচৰত আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই সংক্ৰান্তত এতিয়ালৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুণে, লাতুৰ আৰু অহল্যানগৰৰ পৰা 13 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে ঘটনা সংক্ৰান্তত আজি গ্ৰেপ্তাৰ কৰা লাতুৰৰ চিকিৎসক ডাঃ মনোজ চিৰুৱেই অভিযুক্ত পি ভি কুলকাৰ্ণীৰ পৰা ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত লাভ কৰাত এটা প্ৰশিক্ষণ কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ পুত্ৰসহ 3জন শিক্ষাৰ্থীক সহায় কৰিছিল। একেদৰে অন্যতম অভিযুক্ত ডাঃ অভং প্ৰভু মেডিকেল একাডেমীৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক তেজছ হৰ্ষদ কুমাৰ শ্বাহে ইতিপূৰ্বে গ্ৰেপ্তাৰ কৰা মনীষ হাৱালদাৰৰ পৰা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিল কৰিছিল। চি বি আইৰ মুখপাত্ৰই এটা বিবৃতি জনোৱাৰ মতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে। তেওঁ কয় যে ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে দেশৰ বিভিন্ন প্ৰান্তৰ 49টা স্থানত তালাচী চলোৱা হৈছে আৰু ভালেমান আপত্তিজনক নথিপত্ৰ, লেপটপ আৰু মোবাইল ফোন জব্দ কৰা হৈছে। উল্লেখযোগ্য যে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল। অহা 21 জুনত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে 3দিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। এই সময়ছোৱাত মন্ত্ৰীজনে 29 মে'ত ৰাজ্যখনৰ সীমান্তৱৰ্তী জিলা কচ্ছ ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভিতৰত অতিকে সংবেদনশীল বুলি বিবেচিত হাৰামী নালা অঞ্চলত উপস্থিত হৈ বৰ্তমানৰ ভৌগোলিক পৰিস্থিতি চোৱা চিতা কৰাৰ পৰিকল্পনা থকা বুলিও জানিব পৰা গৈছে। মন্ত্ৰীজনে লগতে ভৌগোলিক প্ৰত্যাহ্বানেৰে আগুৰি থকা সংবেদনশীল অঞ্চলসমূহত সুৰক্ষা ব্যৱস্থা নিৰীক্ষণ কৰিব। মন্ত্ৰী শ্বাহে এই সময়ছোৱাত সীমা সুৰক্ষা বলৰ জ্যেষ্ঠ বিষয়া আৰু সামৰিক বাহিনীৰ বিষয়াসকলৰ সৈতে বৰ্তমানৰ সীমাৰ পৰিস্থিতি, সুৰক্ষা ব্যৱস্থা, উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ আৰু আপাতকালীনভাৱে ল'বলগীয়া সুৰক্ষা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। এই সন্মিলনত বিষয়বস্তু ভিত্তিক আলোচনা, ৰাজ্যিক ভিত্তিক অংশগ্ৰহণ, কৃষিৰ লগতে আন বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ দলীয় আলোচনা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে কৈছে যে আহি থকা খাৰিফ শস্যৰ সময়ছোৱাত দীৰ্ঘস্থায়ী কৃষি ব্যৱস্থা, উৎপাদন বৃদ্ধি, বতৰৰ প্ৰত্যাহ্বান, আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে কৃষকসকলক সমৃদ্ধ কৰি তোলা বিভিন্ন বিষয়ৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ উদ্দেশ্যে এই সন্মিলনৰ আয়োজন কৰা হৈছে। এই সন্মিলনত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, কৃষি প্ৰতিষ্ঠান আৰু বহু অংশীদাৰে খাৰিফ শস্যৰ সময়ছোৱাত ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে। ভাৰতত 2025 চনৰ পৰা এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহুবিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব। সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ মৰ্মে উমৈহতীয়া দেৱানী বিধি বলবৎ হ'ব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই বিষয়ত বিজেপি বা আৰ এছ এছৰ কোনো স্বাৰ্থ নাই। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ বাহিৰত ৰখা হৈছে।
উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ CBI নবম শ্রেণীর ছাত্র ছাত্রীর বাবে কমেও দুটা স্থানীয় ভাৰতীয় ভাষাৰ লগতে মুঠ তিনিটা ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনায় দাখিল কৰা আবেদন।

0: সংশোধনৰ বিষয়টো বিবেচনা কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সী আৰু বিপুল এম পাঞ্চলীৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ, চি বি এছ ই আৰু এন চি আৰ টিক জাননী জাৰি কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ে দুসপ্তাহৰ ভিতৰত এই জাননীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশ দিছে। ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয়ে পঞ্চম বাছনিৰ ইণ্ডোনেছিয়াৰ খেলুৱৈ জোনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। আনহাতে ছিংগাপুৰৰ খেলুৱৈ লৌ কিনৰ হাতত ভাৰতৰ কিদাম্বি শ্ৰীকান্তে 20-22, 21-19, 17-21 ছেটত পৰাজয় বৰণ কৰে। আন এখন খেলত ভাৰতৰ লক্ষ্য সেনে চীনৰ লিউ গুৱাংজুৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ বিকাশৰ বাবে উত্তৰ পূবৰ উন্নয়ন অপৰিহাৰ্য বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰিছে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত 2026 বৰ্ষৰ খাৰিফ অভিযানৰ বাবে দুদিনীয়া ৰাষ্ট্ৰীয় কৃষি সন্মিলন মুকলি কৰিব। 16 সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। আৰু ছিংগাপুৰত অনুষ্ঠিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ এখন খেলত আজি এইচ এছ প্ৰণয়ে ইণ্ডোনেছিয়াৰ খেলুৱৈ জোনাথন ক্ৰিষ্টিক 10-21, 21-12, 21-18 ছেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে আকৌ শুনো আহক অনুষ্ঠানত পুনতে শুনক অপৰ্ণা দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু প্ৰযোজনা কিশোৰ দাসৰ।

সেয়া আছিল অপৰ্ণা দত্তৰ কণ্ঠৰ গীত। গীতৰ কথা আৰু প্ৰযোজনা আছিল কিশোৰ দাসৰ। অনুষ্ঠানত এইবাৰ এয়া শুনক জিতেন ডেকাৰ কণ্ঠৰ গীত। গীতৰ ৰচনা দিনেশ বৈশ্যৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: আছাদে।
1: সেয়া আছিল জিতেন ডেকাৰ কণ্ঠত দীনেশ বৈশ্যৰ ৰচনা। প্ৰযোজনা আছিল অসীম হাজৰিকাৰ। শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া শুনক অনিন্দিতা পালৰ কণ্ঠৰ গীত, গীতৰ কথা বেণুধৰ কলিতাৰ।

সেয়া আছিল বেণুধৰ কলিতাৰ কথাৰে অনিন্দিতা পালৰ কণ্ঠৰ গীত। আৰু এই গীতটিৰে সামৰা হ'ল আজিৰ আকৌ শুনোৱা হওক অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠানত এইবাৰ এয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক তৰুলতা দাস দেউৰীৰ কণ্ঠৰ তিৱা গীত।

শ্ৰোতাসকলে গীতিমা দাসৰ কণ্ঠৰ আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক প্ৰশান্ত কুমাৰ বৰদলৈ ৰচিত এটি গীত।

শ্ৰোতাসকলে আধুনিক গীত শুনিলে। গীতিমা দাসৰ কণ্ঠত গীতৰ কথা আছিল ক্ৰমে পাৰ্বতী প্ৰসাদ বৰুৱা, লক্ষ্য হীৰা দাস আৰু প্ৰশান্ত কুমাৰ বৰদলৈৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহু চৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনুপ্ৰৱেশ আৰু জনগাঁথনিৰ অস্বাভাৱিক পৰিৱৰ্তন কেৱল অসমৰে সমস্যা নহয়, বৰং ই ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান হৈ পৰা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। প্ৰযুক্তিৰ উত্তৰণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু গোলকীয় প্ৰতিযোগিতাৰ এই যুগত শিক্ষাই শৈক্ষিক উৎকৰ্ষ সাধনৰ লগতে দক্ষতা, উদ্ভাৱন আৰু নৈতিক প্ৰমূল্যৰাজিত সমানে গুৰুত্ব আৰোপ কৰা উচিত বুলি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰকাশ কৰিছে। অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় কেবিনেট কমিটীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত ৰেচন, পৰিবহণ আৰু ব্যৱস্থাপনা আঁচনি সাৰ্থক PDS অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই আজি জামিন বিচাৰি বিশেষ ফাষ্টট্ৰেক আদালতত আবেদন দাখিল কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন এলিমিনেটৰ খেলত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 6 অভাৰত 1 উইকেট নেহেৰুৱাকৈ 80 ৰাণ সংগ্ৰহ কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: আজিৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ চৰিত্ৰ। ভাৰতীয় সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান তথা স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়িনী, আন্তঃৰাষ্ট্ৰীয় প্ৰিন্স ক্লজ পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰকে প্ৰমুখ্য কৰি অলেখ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিৰল প্ৰতিভাৰ চানেকী দাঙি ধৰা প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ আধাৰত নাটখনিৰ নাট্যৰূপ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰখ্যাত প্ৰযোজক পৰিচালক ব্ৰজেন বৰাই। নাটখনিৰ প্ৰতিটো খণ্ডৰে অনাতাঁৰ অভিযোজনা, পৰিচালনা তথা প্ৰযোজনা স্বপ্নীল ক্ৰিয়েশ্যনৰ বেনাৰত ব্ৰজেন বৰাৰ। এয়া উদয় ভানুৰ চৰিত্ৰৰ ষষ্ঠ খণ্ড।
2: এইটো শিল্পী উদয় ভানু দেৱবৰাকৰ নহয় জানো?

0: হয় বাইদেউ
1: তেখেত এতিয়া ঘৰত আছেনে?
0: আছে আছে বাইদেউ আছে।
1: মই তেখেতক লগ পাবলৈ আহিছিলোঁ।
0: ও হয় নেকি? আহকচোন আহক বাইদেউ, আহক আহক আহক, সোমাই আহক। এই চেণ্ডেল খুলিব নালাগে, হ'ব এনেকৈ আহক আহক, একো নহয় একো নহয়, আহকচোন আহক।
1: ঠিক আছে ঠিক আছে।
2: আইদেউ খপহকাৰে ক'ত নাইকিয়া হৈ গৈছিলি? তোক ইমানকৈ মাতিছিলোঁ, মাত পাবলৈ নোহোৱা হৈ গৈছিলি দেখোন।
3: বাইদেউ ঘৰলৈ খুব ধুনীয়া ছোৱালী এজনী আহিছে।
2: ধুনীয়া ছোৱালী?
3: অঁ অচি নাকি? কিন্তু আগে কোনোদিনে এইখন ঘৰলৈ নহা ছোৱালী। তিলফুলীয়া নাক, বৈ পৰা চেলাউৰী, হৰিণয়না চকু, তেজে ফুটু ফুটু কৰা গাল।
2: হ'ব হ'ব ভাগ্য, তই কবিদৰে বৰ্ণনা কৰিব নালাগে। বহিবলৈ দিছনে নাই?
3: বলেনে ড্ৰয়িং ৰুমতে বহিবলৈ দিছে।
2: আপুনি
1: নমস্কাৰ।
2: নমস্কাৰ।
1: আপুনি মোক তুমি বুলিয়েই মাতিব।
2: ধন্যবাদ, তুমি মোৰ ছোৱালীৰ নিচিনাই যেতিয়া তুমি বুলি মাতি মোৰো অৱশ্যে ভালেই লাগিব। কিয় হৈ আছা যে, বহা আকৌ।
1: মই উদয় ভানু বৰুৱাক লগ পাবলৈ আহিছিলোঁ।
2: অ' হয় নেকি? ময়ে তাৰ মাক।
1: আপোনাৰ নাম লাবণ্যপ্ৰভা দেৱবৰুৱা?
2: অ' তুমি মোৰ নামো জানি আহিছা।
1: আপোনালোকৰ ঘৰখনৰ বহুত কথাই মই জানি আহিছোঁ। মই অৱশ্যে চি আই ডি বিভাগৰ নহয় দেই আকৌ।
0: দাদা দাদা, চিগাৰেট খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক দেই। চিগাৰেট হাতৰ পৰা পেলাওক। আৰু
4: তই ইমান উদাটো খাইছ, কথাটো কি? তই মই ষ্টেটুটৰী ৱাৰ্নিংটো নাজানো বুলি কৈছ নে অন্য কিবা উদ্দেশ্য লৈ কৈছ?
0: ইমাৰজেঞ্চি।
4: ইমাৰজেঞ্চি?
0: দাদা আহিছে।
4: কোন আহিছে?
0: ছোৱালী।
4: কোন ছোৱালী?
0: এই দাদা, এই চিনি পোৱা হ'লে নামটো কৈয়ে দিলোহেঁতেন, অচিনাকি। কিন্তু দেখিবলৈ বৰ ধুনীয়া দেই, একেবাৰে আপিচ চৰি যেন লাগে। সেই গাঁৱৰ ভাওনাত ওলাই নহয় এই আপিচ চৰিবিলাক, সেই তেনেকুৱা লাগে।
4: বলেন, ছোৱালী আহিছে আহিছে, আগতেও দেখোন এইখন ঘৰলৈ কোনোবা আত্মীয় স্বজন ছোৱালী মানে মোৰ মা দেউতাক লগ পাবলৈ আহিয়ে থাকে। তাত আকৌ মই মোৰ হাতৰ চিগাৰেট কিয় পেলাব লাগে?
0: কাৰণ ছোৱালীজনীয়ে আপোনাক লগ পাবলৈ আপোনাৰ কোঠালৈকে আহি আছে। সেইকাৰণে এইটো শুভস্য শীঘ্ৰম, বুজিলেনে? আপুনি চিগাৰেট পেলাওক, মই ফেনখন জোৰত চলাই দিওঁ, গুণ ভাৱবোৰ উৰি যাওক, আৰু আপুনি এইকেইটা চিচাকেইটা আৰু এই গিলাচটো ক'ৰবাত গতি লগাওক।
2: এওঁ মোৰ ল'ৰা উদয় ভানু দেৱবৰুৱা।
1: মোৰ নাম মাধৱীলতা, মাধৱীলতা দেৱী। ঘৰ উজনি অসমত, দেউতাৰ চাহ বাগিচা আছে ডিগদেউ টি ষ্টেট। সৰুৰে পৰা মই অসমৰ বাহিৰতে পঢ়া শুনা কৰিছোঁ। বৰ্তমান পঢ়া শুনা বাদ দিলোঁ, ভাবিলোঁ ইয়াৰ পিছৰ মোৰ খোজ কি হোৱা উচিত। শুভাকাংক্ষীসকলৰ বহুতে বহুত ছাজেশ্যন দিলে, কিন্তু মোৰ মনে মোক বেলেগ এটাহে ক'লে। সম্ভৱ মনৰ মাজত সৃষ্টিৰ হাবিয়াস এটা লুকাই থকাৰ কাৰণেই এটা সিদ্ধান্ত ল'লোঁ। অসমৰ বিশেষ শিল্পী কেইজনমানৰ বিষয়ে এখন কিতাপ লিখোঁ।
2: থিয় হৈয়ে গোটেইবোৰ কথা পাতি শেষ কৰিবানে? উদয়, তই এওঁক তোৰ কোঠাত বহিবলৈ দে, মই চাহ কৰি আনোগৈ।
5: ঐ বাই, আজি দেখোন ফেনৰ এজাত বুঢ়ী গা একেবাৰে হাতখন হাতখন হৈ আছে।
6: কিনো বহি বহি কৈ থাক, কোনোবা দিনা তোৰ অটপালিবোৰৰ কথা আইদেউক কৈ দিম, চাকৰি একেবাৰে চেটেক হৈ যাব।
5: মোক ভাৱৰীয়া বুলিলে মোৰ গাত নালাগে, তোক বুঢ়ী বুলিলে পাহাৰ খহে। আৰু কৈছিলি চাকৰি একেবাৰে চেটেপ হৈ যাব, হওক না চেটেপ। চেটেপ হলে কেয়াৰ কৰিছোনে লগোৱাৰ চাকৰিহে, চেটেপ হলে বগোৱা বাই আন ক'ৰবাত ফিটিং হৈ যাম।
6: মুখখন আছে কাৰণে খাই আছ আৰু।
5: ৰাজনীতি কৰাবোৰেনো কি লৈ খাই আছে বুলি ভাবিছ? এই মুখখন লৈ চলি আছে।
6: হ'ব হ'ব, তই ৰাজনীতি

0: কৰি একো ফালিবগৈ নোৱাৰ, যিমানৰ মানুহ সিমানতে থাক। আইদেউ মন ফূৰ্তি লগাৰ কাৰণ আছে, উদয়ভানুক লগ পাবলৈ অহা বেছিভাগ মানুহকে আইদেউ দেখিব নোৱাৰে। সেইবোৰ ভাল মানুহ হ'লেহে আইদেউৱে ভাল পালেহেঁতেন। সেই সোপাৰ ধান্দা এটাই, উদয়ভানু পইচাই মদ খোৱাটো। এই মদৰ কাৰণেইতো জামিনীৰ দৰে ছোৱালী এজনীক বোৱাৰী হিচাপে পাম বুলি ইমান আশা কৰি থাকিও শেষত আশাৰ মূৰত চেঁচা পানী পৰিল।
1: এতিয়াহে খেলটো বুজিছো। আজি যিগৰাকী সুন্দৰী উদয়দাৰ ৰুমত আহি সোমাইছেহি, তাইক বুঢ়ীয়ে মনে মনে বোৱাৰী কৰাৰ সপোন দেখিছে। আৰু বয়সে ভাটি দিয়া মনাহী উদয়দাক কি চাই এই নতুনগৰাকীয়ে বিয়াৰ কথা ভাবিব সেইটো চিন্তা নকৰাকে বুঢ়ী একেবাৰে আনন্দত আত্মহাৰা।
2: আপোনালোকৰ ঘৰৰ পৰিৱেশটো মোৰ বৰ ভাল লাগিছে। এনেধৰণৰ সুন্দৰ পৰিৱেশ থাকিলে শিল্প সাধনা নাইবা লিখা পঢ়া কৰা
3: নাই নাই নাই নাই, আমাৰ ঘৰৰ পৰিৱেশ সদায় একে নহয়। সঘনে বুজি পাইছে, পৰিৱৰ্তন হৈ থাকে, মানে ইলুটি সিলুটি, ইফাল সিফাল এইবোৰ চলি থাকে।
2: কিছু বছৰ আগে মই ৰবীন্দ্ৰ ভৱনত আপোনাৰ চিত্ৰৰ প্ৰদৰ্শনী এখন দেখিছিলোঁ। প্ৰদৰ্শনীৰ প্ৰতিখন চিত্ৰই আছিল ইউনিক, অনবদ্য। মই চিত্ৰকেইখন চাই একেবাৰে স্বপ্নবিভোৰ হৈ পৰিছিলোঁ। কিন্তু এইবাৰ গুৱাহাটীলৈ আহি যেতিয়া শুনিলোঁ মানে আপুনি ধ্বংস হৈ যাবলৈ আৰম্ভ কৰিছে, তেতিয়া মোৰ ভাল নালাগিল।
3: ইটস ৰিয়েলি গ্ৰেট গ্ৰেট, আপোনাৰ ভাল নালাগিল মই ধ্বংস হৈ যাবলৈ ধৰা কথাটো ভাবি। মই কিবা এটা বুজি পাইছোঁ নেকি, তাৰমানে নজনাকৈয়ে আপুনি মোৰ শুভাকাংক্ষী।
2: প্ৰথম পৰিচয়তে মই বাৰু বেছি কথা কৈছোঁ নেকি, মোৰ বেয়া স্বভাৱ এটা আছে কি জানে, যাৰ শিল্প নাইবা সাহিত্য মই ভাল পাওঁ তেওঁক একেবাৰে মোৰ নিজৰ যেন লাগে। আজিৰ এই মুহূৰ্তৰ কথাটোৱেই চাওকচোন, আজি মই আপোনাৰ একেবাৰে নিচেই ওচৰত বহি আছোঁ, তেনি চিনাকি মানুহৰ দৰে আপোনাৰ লগত মই কথা পাতিছোঁ। এয়া আপোনাৰ শিল্প, কিছু মানুহ বাবে, শ্ৰদ্ধা কৰোঁ বাবেই সম্ভৱ হৈছে, নহয় জানো?
3: মই আপোনাৰ কথাখিনিৰ উত্তৰ ঠিক কেনেকৈ এই মুহূৰ্তত দিওঁ মই ভাবি পোৱা নাই। এটা শব্দৰে ক'বলৈ বিচাৰিম,
2: কওক।
3: ধন্যবাদ।
2: কিছুদিনৰ পৰা ভাব হৈছিলে আপোনাক দেখা কৰোঁ, দেখা কৰোঁ এইবাবে যে মানুহে ক'বলৈ আৰম্ভ কৰিছে জানে, আজিকালি আপুনি ছবি আঁকিবলৈ এৰি দিছে। সকলোৰে ধাৰণা আপুনি আৰু আগবাঢ়িব নোৱাৰিব, নাজানো কিয় এই কথাটোৱে কিন্তু মোক এক প্ৰকাৰ আঘাত দিছে।

0: ফল আছে। আচলতে কি জান, এতিয়া মদক আমি খোৱাৰ দিন উকলিল, মদেহে আমাক খোৱা আৰম্ভ কৰিছে। গতিকে ইমান সহজতে কত আমাৰ নিচা হব?
1: পাটনা বিষয়বস্তুৰ পৰা আমি অলপ আঁতৰি গৈছো নেকি? অলপ ফ্লেশবেকলৈ যাওঁ বন্ধু। আৰু কি কৈছিল মাধৱীলতাই তোক?
2: আজি মই বেছি সময় বহিব নোৱাৰো। আপোনাক নুসোধাকৈ মই লিখিবলৈ লোৱা কিতাপখনৰ এটা বিশেষ চৰিত্ৰ হিচাপে মই আপোনাক বাছি লৈছো।
0: নাই নাই নাই নাই নাই, চাওক মোৰ দৰে সামান্য,
2: আপুনি সামান্য নে অসামান্য সেয়া বিচাৰ কৰাৰ অধিকাৰ বুলি গ'লে আপোনাতকৈ আমাৰ বেছি। কাৰণ শিল্পী বুলি কোনো এজন ব্যক্তিক যেতিয়া সমাজে স্বীকৃতি দিয়ে, তাৰ পাছত শিল্পীজন সমাজৰ উমৈহতীয়া সম্পত্তি হৈ পৰে। কিন্তু শব্দটোকৈ মোৰ মনৰ আশাখিনিক আপুনি কলিতে শেষ হ'বলৈ নিদিব না। গতিকে এটা কথা নিশ্চিত যে আপুনি মোৰ কিতাপখনৰ অন্যতম চৰিত্ৰ হৈ ৰ'ব।
0: অ' মাই গড,
2: সেইবাবে মোৰ কেইটামান কথা জনাৰ খুব প্ৰয়োজন আছে, বিশেষকৈ আপোনাৰ শৈশৱৰ কথা।
1: শৈশৱৰ কথা কি আছে তুমি শৈশৱৰ কথাত? উদয় কোৱাচোন, বাপেৰেতো কোনো দিনেই ভাল মুখেৰে কথা নকলে, গালি গালাজ ৰঙা চকু এইবোৰেইতো সদায়, বেলেগ কিবা আছে জানো? উপপাদ্য শূন্য, ককায়ে নয়ন ভানু সদায় পৰীক্ষাত ফাৰ্ষ্ট ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, আৰু তই ক্লাছ এইটত মাৰৰ কথা মানি মৰো যেওঁকে পঢ়িও কি হ'ল? পৰীক্ষাত ফেল মাৰিলি, তোৰ দুখ নথকা সত্ত্বেও মনে পৰাচোন সেই কাহিনীটো, ডেকা মাষ্টৰটোৰ কাহিনীটো। ডেকা মাষ্টৰটোৱে তোক অন্যায় প্ৰতিবাদ কৰাৰ দুখতে মৰিয়াই মৰিয়াই পিঠি একেবাৰে চিৰাল ফটা দিয়াইছিল, মনত পৰিছে? মনত পৰিছে? এই যে মহম্মদ মুছাক তাৰ পাছতে লগ পাইছিলি, সমবেদনা বা প্ৰতিবাদৰ সলনি তোৰ বাপেৰে কি কৰিলে মনত পৰে? গোটেইখিনি দুখ, সমস্ত দুখ তোৰ গাতে জাপি দি কেনেকৈ ফাইনেল জাজমেণ্ট দিছিল, তাৰপিছত তই কেনেকৈ নিঃসংগ হৈ পৰিছিল, সেইবোৰ কথা সঠিককৈ মাধৱীলতাক বুজাব পাৰিছিলি জানো? এই তোৰ শৈশৱৰ এই সস্তীয়া কথাবোৰত মাধৱীলতাই কিবা বিশেষ লিখাৰ সমল বিচাৰি পাব জানো? মনে ধৰিছে নেকি তেনেকুৱা কিবা এটা? তোৰ একো নেপায়, তোৰ শৈশৱ আছিল এটা বিৰাট শূন্য, বৃহৎ আকাৰৰ শূন্য, শূন্যৰ আগত এক এটা লগাই দহ কৰিব পাৰে বিজনেছমেনেহে, বুজিছ? বিজনেছমেনেহে পাৰে, লেখিকাই নহয়। মিছাকৈ তাই মুখত বলিয়া হ'ব নালাগে, মক্ষা আমাৰ দৰে মানুহৰ কোনো প্ৰেমিকা তেমিকা থাকিব নোৱাৰে, এই পানীয়েই আমাৰ প্ৰেমিকা, জীৱনৰ লগৰী সকলো, বুজিলি?
2: অৰবিন্দদা,
3: অ' মাধৱীলতা,
2: কি মানুহে আপোনালোক? আপোনালোক সকলোবোৰ গৱেষকে এনেকুৱা নেকি, যেতিয়া গৱেষণাৰ কামত লাগি থাকে ভূমিকম্প হ'লেও গম নাপায়, চুনামি হ'লেও সুতি নখলায়?
3: নাই নাই, নহয় নহয়।
2: কিয় নহয়? এই মাত্ৰটো আপুনি তাকেই প্ৰমাণ কৰিলে, প্ৰথমে নক কৰিলোঁ,

0: আপোনাৰ কোনো খবৰেই নাই। তাৰপিছত এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ মতাতহে আপুনি আপোনাৰ গৱেষণাৰ জগতৰ পৰা সম্বিত ঘূৰাই পাই মোলৈ এপাক ঘূৰি চালে।
1: ঠিকেই, মই মানে পুৰণি ৰেফাৰেঞ্চ কেইটামানত যোগসূত্ৰটো বিচাৰি একেবাৰে গভীৰত হেৰাই গৈছিলোঁ।
0: কি হ'ল, বহিবলৈ নকয় নেকি?
1: প্লিজ বহা।
0: ধন্যবাদ।
1: উদয় ভানুক পালা।
0: অৰবিন্দ দা, মোৰ ছিলেকশ্যন সত কৰা 100% শুদ্ধ। অলপ সময়ৰ ভিতৰতে মই জাজ কৰিব পাৰিলোঁ এক অদ্ভুত চৰিত্ৰৰ ব্যক্তি উদয় ভানু। ব্যতিক্ৰমী, হিজ এ ভেৰি এক্সেপশ্যনেল, খেয়ালী। তেওঁৰ মনৰ চৰিত্ৰ বিভিন্ন স্তৰ, বিভিন্ন ৰঙীন সূতাৰে সৃষ্টি হোৱা মকৰা জালেৰে মিৰিয়াই থোৱা আছে। তেখেতৰ শৈশৱৰ কথা সোধোঁতে কেইবাটাও ঘটনা উপঘটনা কোৱাৰ মাজতে হঠাতে মোক কৈছিল,
2: শৈশৱ কি আছিল শৈশৱত? একোৱেই দেখোন ভাল নালাগিছিল, দেউতাকো ভাল নালাগিছিল। লগৰ ল'ৰাহঁতে দেউতাকৰ বুকুচাটো ঠিক খেলিছিল, ব্ৰহ্মপুত্ৰৰ পাৰত দেউতাকৰ সৈতে খেলিবলৈ গৈছিল, কেতিয়াবা দেউতাকৰ সৈতে সিহঁতে কেৰেমো খেলিছিল। আৰু সেই নন্দলাল বোলা বিৰাট কাঁড়ৰ ল'ৰাটো, দেউতাকে স্কুলত থৈ নগ'লে সি হেনো স্কুললৈ আহিবই নোখুজিছিল। কিন্তু মই মোৰ দেউতা ৰায় বাহাদুৰক অহৰহ কিতাপৰ মাজত বুৰ গৈ থকা মানুহটোক শীতৰ দিনত সেই পুৰণা অভাৰকোট, গৰমৰ দিনত ধুতি পাঞ্জাবীৰ ওপৰত এখন পুৰণা চাদৰ, মুখামুখি হলে কেৱল পঢ়াৰ কথা কোৱা সেই মানুহটো মোৰ মনত আছে। সৰুকালৰে পৰা দেউতাই মোৰ দাদা নয়ন ভানুৰ লগত মোক তুলনা কৰি তিৰস্কাৰ কৰিছিল। এবাৰ বেমাৰ হওঁতে মোৰ দেউতাই সেই পুৰণা অভাৰকোটটো পিন্ধি মোৰ মূৰৰ শিতানৰ ওচৰত খন্তেক বহি আছিল। ৰাতিপুৱা উঠিও মই চকু মেলি দেউতাক মই মোৰ মূৰৰ শিতানত বহি থকাই দেখিছিলো। তথাপিতো ভাল হোৱাৰ পিছত দেউতাৰ ওচৰত বহিবলৈ মোৰ একেবাৰেই ইচ্ছা নগৈছিল। ক'ব নোৱাৰো গণ্ডগোলটো ক'ত, কিন্তু মোৰ এনে হয় কিয়? সঁচা কথা ক'বলৈ গ'লে মই মোৰ দেউতাক সহ্য কৰিব নোৱাৰো। মানুহে কয় মদৰ জালতো বোলে মই দেউতাক ভৰ্ৎসনা কৰো। আচলতে মদৰ জালাত মই কি কওঁ মই ভালদৰে মনতে ৰাখিব নোৱাৰো। পিছত মদ নোখোৱা মানুহে কয় মই বোলে ভালদৰে কথাই ক'ব নোৱাৰা হওঁ, জিভাখন যেন লাগি লাগি ধৰে। এলকহলৰ বিষয়ে গৱেষণা কৰি থকা মোৰ বন্ধু অৰবিন্দই এদিন কৈছিল,
1: উদয়, তোমাৰ এই কথা ক'ব নোৱাৰা অৱস্থাটোৰ বিষয়ে কি কোৱা হয় জানানে? দ্য মটৰ এণ্ড চেঞ্চৰি চেল ইজ এফেক্টেড, স্পীচ বিকামছ স্লাৰড এণ্ড কোঅৰ্ডিনেশ্যন গেটছ ডিজইণ্টেড। দিছ ষ্টেজ ইজ কল্ড এফেশিয়া। দিছ ইজ ডিউ টু দ্য ডিজৰ্ডাৰ ইন দ্য চেৰিব্ৰেল চেণ্টাৰ।
0: অৰবিন্দ দা, শৰীৰ বিজ্ঞানৰ ব্যাখ্যাৰে মুহূৰ্ততে আমি উদয় ভানুক মদাহী বুলি, এলকহলিক বুলি কৈ এটা শিল্পী সত্তাক ভৰিৰে মোহাৰি পেলাব পাৰোঁ, যিটো সাধাৰণতে আমি কৰোঁ নকৰোঁ জানো। কিন্তু কম সময়ৰ ভিতৰতে উদয় ভানুৰ চৰিত্ৰৰ এটা দিশ দেখি মই যিটো বুজিলোঁ, এলকহলিক বুলি পৃথিৱীৰ কোনো মানুহেই তেখেতলৈ আঙুলিয়াব নোৱাৰে। আচলতে তেওঁকেই কিয়, আচলতে কাকোৱেই কোনেও নোৱাৰে। আৰু এই উদয় ভানুক লগ পোৱাৰ পাছত মই অনুভৱ কৰিছোঁ অৰবিন্দ দা,

0: যে অ্যালকোহলিক এই সংজ্ঞাটোৱেই একেবারে ধূসৰ, একেবারে ধূসৰ।
1: মাধবীলতা, তর্কৰ খাতিৰত নহয়, কৌতূহলতহে মই তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ, তুমি এই কথাটো সত্য বুলি প্ৰতিপন্ন কৰিবা কেনেকৈ?
0: যামিনী, যামিনী মানে এসময়ৰ উদয়ভানুৰ প্ৰেয়সীয়ে, তেওঁৰ ওচৰত আৰ্ট শিকিবলৈ অহাৰ সময়ত বহুত দিনলৈকে উদয়ভানুৱে কিন্তু মদ খোৱা নাছিল। এয়া কিন্তু যামিনীৰ প্ৰতি উদয়ভানুৰ থকা প্ৰেমেই সম্ভৱ কৰিছিল নে, নে গহপুৰ আৰু নেলীৰ মানুহৰ তেজৰ দাগে তেওঁৰ হৃদয় স্তব্ধ কৰি থৈছিল? সেই প্ৰশ্নৰ উত্তৰ উদয়ভানুৰ হাতত নাথাকিলেও মই জানো, মই জানো তাত দুয়োটাই আছিল, যামিনীৰ প্ৰতি তেওঁৰ প্ৰেম আৰু আৰু সাধাৰণ মানুহৰ প্ৰতি তেওঁৰ অন্তৰৰ প্ৰেমৰূপী অনুকম্পা, এই দুয়োটাই আছিল। কিন্তু আই এম কনফিডেণ্ট,
1: হোৱাট ইজ দ্য বেচিছ? মই কিন্তু কোনো যুক্তি বিচাৰি পোৱা নাই, কিহৰ ওপৰত ভিত্তি কৰি তুমি তোমাৰ যুক্তিটোক সঁচা বুলি প্ৰমাণ কৰিবা?
0: ৰাইট, সঁচা বুলি প্ৰমাণ কৰিবা। চাওক অৰবিন্দদা, গহপুৰৰ পথাৰৰ মাজত ভাগি পৰা নিমগছ এজোপাত বহি থকা তাম্বৰণীয়া শগুন কিছুমানক পটভূমি কৰি, বেকগ্ৰাউণ্ড কৰি উদয়ভানুৱে কিছুমান মৃত্যুৰ ছবি আঁকিছিল, আৰু যামিনীয়ে মানে উদয়ভানুৰ এসময়ৰ প্ৰেয়সীয়ে উদয়ক পাৰে পাৰে প্ৰশ্ন কৰিছিল,
2: উদয়, পাখি ভঙা শগুনবোৰ কিয় আঁকিছা? গেৰুৱা কাপোৰ পিন্ধা আৰু মুণ্ডন কৰা সন্যাসীকেইটা কিয় এনেকৈ ৰৈ আছে? তেমাল বিলৰ কাঁচিডৰীয়া ঘাঁহবোৰত তেজৰ দাগ কিয় দেখুৱাইছা?
0: উদয়ভানুৱে অঁকা সেই মৃত্যুৰ সাংকেতিক চিহ্নবোৰ তাই বুজি নাপাইছিল। মন্দিৰৰ মাটিৰ চাকিৰ তলত থকা সাংকেতিক চিহ্নবোৰ তাই বুজি পোৱা নাছিল, একেবাৰেই বুজি পোৱা নাছিল। তাই অনেক সংকেতকেই বুজি পোৱা নাছিল, আনকি আনকি মৃতকৰ শ্ৰাদ্ধত ব্যৱহাৰ কৰা চাউল আৰু আৰু অৰবিন্দ দাইটো কি কয়, তমাল পাতৰ সংকেত এটাও তাই বুজি পোৱা নাছিল। একেবাৰে অন্তৰ্দৃষ্টি নোহোৱাকৈ তাই শিল্পী হ'ব মানে খুজিছিল, বিচাৰিছিল তাই। কিন্তু এটা কথা মানিব লাগিব, তাই তথাপিও উদয়ভানুক প্ৰেৰণা দিছিল, কাৰণ প্ৰেমেতো আৰু কোনো বিশেষ গুণ নিবিচাৰে নহয় জানো?
1: ৱাহ, ৱাহ, গ্ৰেট, গ্ৰেট মাধৱীলতা, মই গৱেষণা কৰিছোঁ মদৰ ওপৰত, মানুহৰ শৰীৰত তাৰ প্ৰভাৱৰ ওপৰত, যিখন হয়তো কোনোবা বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত পৰি ৰ'ব এখন থেচিছৰ ওপৰতে। অথচ তুমি যিখন কিতাপৰ কাৰণে ইমান কম সময়ৰ ভিতৰতে যিখিনি মানৱীয় তথ্য আহৰণ কৰিলা, সেই মদ খোৱা মানুহৰ প্ৰতি সাধাৰণতে থকা ঘৃণা বিদ্ৰোহৰ ভাৱধাৰাটোকেই পৰিৱৰ্তন কৰি দিব। শুনা মাধৱীলতা, হয়তো মানুহক মনস্তাত্ত্বিকভাৱে মদক চিৰবিদায় দি নিজৰ কাৰণে, সমাজৰ কাৰণে পজিটিভ দিশত কাম কৰি যাবলৈ সাহস যোগাব।
0: ৰাইট, আপুনি ঠিকেই ভাবিছে।
3: কালি ৰাতিটো দেউতাৰক মানুহ হিচাপে পোৱাৰ আশাই বাদ দিছিলোঁ। ৰহমান ডাক্তৰে আহি ততাতৈয়াকৈ চেলাইন আৰু বেজি দিয়াতহে যেনিবা আকৌ আগৰ অৱস্থালৈ ঘূৰিলে। দেউতাৰো অৱস্থা শোচনীয় হোৱাত কি কৰিম কি নকৰিম উবাদি নেপায়। তোৰ দৰ্জাত আমি কম ঢকিয়ালোহি নে? তোৰ সাৰ সুৰেই নাছিল, ক'ত থাকিব? মদৰ নিচাত একেবাৰে লেবেজান হৈ পৰি আছিলি। ভগৱানৰ দয়াত দেউতাৰে আজি উঠি বহিছে। যাচোন যা, এবাৰ দেউতাৰক চাই আহগৈ। বেমাৰী মানুহটোৱে অলপ সকাহ পাব, মনত অলপ শান্তি পাব।
4: উঠি বহিছে যেতিয়া ভাল হৈ যাব, মই দেউতাৰ ওচৰলৈ গ'লে দেউতাই সকাহ পাব, শান্তি পাব, সেয়া তোৰহে মনৰ কথা, দেউতাৰটো নহ'বও পাৰে।
3: আমাৰ ধৰ্মই পিতৃক ঈশ্বৰৰ সৈতে একে স্থানতে থয়।

0: বেমাৰী মানুহ, লাহে লাহে দেহা পৰি গৈছে, বুঢ়াও হৈছে, তাতে হাই প্ৰেছাৰ আছে, গতিকে অনেক কথা সহ্য কৰিব নোৱাৰে। খংটো হকে নহকে টিকিচ কৰি উঠি আহে। দেউতাৰ কথা নধৰিবি, যা দেউতাৰ ওচৰত অলপ সময় কথা বতৰা পাতি বহিয়াকৈ। মই বুজো দয়, মদ ভাং চিগাৰেটৰ দৰে বেয়া বস্তু খোৱা মানুহে একেদিনাই এই বদ অভ্যাসটো এৰিব নোৱাৰে, কিন্তু চেষ্টা কৰ, চেষ্টাৰ অসাধ্য পৃথিৱীত একো নাই। যা শুনটো বুলিছোঁ, যা, আৰুনো কেইটা দিন বাকী আছে দেউতাৰৰ, যা। তই ভালদৰে মাত বোল কৰিলে জীৱনৰ শেষৰ দিনকেইটা ভালদৰে কটাই শান্তিৰে চকু মুদিব পাৰিব। যাও তই, যা।
1: মোৰ কাম আছে।
2: উৰহি গছৰ উৰটো মই কিন্তু পাইছো আইদেউ।
0: জানো বলেন, কিনো তই উৰহি গছৰ উৰটো পালি?
2: উদয়দা ছাৰৰ ওচৰলৈ কিয় নাযায় এতিয়াহে বুজিছো। শিল্পী মেজাজ, শিল্পী মেজাজ আমি ভাত শাক খাই থকা সোপাতকৈ বেছি খেয়ালি হয়। সেইদিনাৰ ঘটনাটোৰ বাবে উদয়দা এতিয়াও ছাৰৰ ওচৰত সহজ হ'ব পৰা নাই।
3: উদয়ভানু চৰিত্ৰৰ ষষ্ঠ খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্টৰ দীপালী দাস, সাই স্বপ্নীল, দীপাঞ্জল বৰুৱা, যোগেশ দাস, বিপ্লৱ বৰা, সুভিত বৰা, কল্যাণ চমুৱা, প্ৰবীণ ভট্ট, আবু নাছেৰ ইফতিকাৰ হুছেইন বৰা, বসন্ত হাতীমুৰীয়া আৰু ব্ৰজেন বৰা। আকাশবাণী আজি
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত।
5: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
6: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
5: কোন ঠাই অ?
6: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
6: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
7: তেন্তে মই এবাৰ যাব লাগিব।
6: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
8: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে অসমীয়া শ্ৰব্য সঁফুৰাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে শুনক চন্দন দাসৰ কণ্ঠৰ গীত।

সেয়া আছিল চন্দন দাসৰ কণ্ঠৰ গীত। অনুষ্ঠানত এইবাৰ এয়া শুনক তৰুণ তন্ময়ৰ কণ্ঠৰ গীত।

0: সেয়া আছিল অভিমন্যু ছবিত ৰূপম ভূঞা আৰু দীপলীনা ডেকাৰ কণ্ঠৰ গীত। আৰু এই গীতটিৰ সামৰা হ'ল আজিৰ চিত্ৰগীত অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিধানসভাত আজিৰ দিনটো।
1: ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি সামৰণি পৰিল। বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিৰোধী শিবিৰৰ ব্যাপক প্ৰতিবাদৰ মাজতো ধ্বনিভোটেৰে ষোড়শ অসম

0: কিন্তু
1: ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি সামৰণি পৰিল। বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি বিৰোধী শিবিৰৰ ব্যাপক প্ৰতিবাদৰ মাজতো ধ্বনিভোটেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা সদনৰ মজিয়াত বহুচৰ্চিত 2026 চনৰ সমৰূপ নাগৰিক সংহিতা অসম বিধেয়ক চমুকৈ UCC গৃহীত হ'ল। ইয়াৰ লগে লগে ৰাজ্যত প্ৰশস্ত হ'ল বিবাহ, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত একক ব্যৱস্থা প্ৰযোজ্য হোৱাৰ পথ। সমান্তৰালভাৱে ইয়াৰ বাবেই লিংগ সমতাও ৰাজ্যত স্থাপন হ'ব। UCC বলবৎ হোৱা মাত্ৰেই কন্যা সন্তানেও লাভ কৰিব সম্পত্তিৰ সমান অধিকাৰ। ৰাজ্যত পূৰ্ণ শতাংশই বাল্য বিবাহ, বহু বিবাহ, লাভ জিহাদ আদিৰ দৰে কুপ্ৰথা আৰু প্ৰতিৰোধ হ'ব। লিভিং ৰিলেচনশ্বিপৰ বাবেও ৰাজ্যত বাধ্যতামূলক হ'ব পঞ্জীয়নৰ ব্যৱস্থা। বৃহৎ জনাদেশৰ মাধ্যমেৰে তৃতীয়বাৰৰ বাবে ৰাজ্যত NDA নেতৃত্বাধীন চৰকাৰ গঠনৰ ক্ষেত্ৰত অসমৰ নাৰী শক্তিয়ে আগবঢ়োৱা অনবদ্য সমৰ্থনৰ বাবে নাৰী শক্তিলৈ এই সন্মান। বহুচৰ্চিত UCC বিধেয়কখনক লৈ দীৰ্ঘ সময় ধৰি চলা বিতৰ্কৰ অন্তত সদনত এনেদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বেই পঞ্চদশ অসম বিধানসভাৰ অন্তিম অধিৱেশনত সদনৰ মজিয়াতেই নহয় বিজেপিৰ নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তেও ৰাজ্যক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ সুযোগ পালে ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথম অধিৱেশনতে UCC উত্থাপন কৰা হ'ব। যোৱা 9 এপ্ৰিলত ৰাজ্যবাসীয়ে জনাদেশ দিলে আৰু 4 মে'ত ঘোষণা হ'ল নিৰ্বাচনী ফলাফল। জনাদেশ অনুসৰি 102 আসনেৰে ৰাজ্যত NDAৰ নেতৃত্বত গঠন হ'ল চৰকাৰ। যোৱা 12 মে'ত অসম মন্ত্ৰীসভাই গোপনীয়তাৰ শপত গ্ৰহণ কৰিলে আৰু ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি UCC বিধেয়কখন গৃহীতকৰণৰ বাবে সদনৰ মজিয়াত উত্থাপন কৰা হ'ল। বিধেয়কখন উত্থাপন কৰি গৌৰৱ অনুভৱ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে UCCৰ জৰিয়তে সেইসকল মহিলালৈ যিসকল মহিলাই স্বামীৰ বহুগামিতাৰ বাবে একাকীত্বৰ জীৱন কটাবলগীয়া হৈছিল, সেইসকল কন্যা সন্তান যিসকলে চিকিৎসক, অভিযন্তা, শিক্ষয়িত্ৰী, বিধায়িকা হোৱাৰ সপোন পুহি ৰাখিছে, UCC সেইসকল কন্যা সন্তানলৈ এক সন্মান। যিসকলে বাল্য অৱস্থাতে মাতৃত্বৰ বোজা বহন কৰিবলৈ বাধ্য হৈছে তেওঁলোকলৈও UCCৰ এই বিধেয়কখন তেওঁলোকলৈও সন্মান। লগতে স্বাৰ্থান্বেষী লোকৰ বাবে সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা মহিলাসকল আৰু যুৱক যুৱতীসকললৈ এই সন্মান, আৰু লগতে যিসকলে জোৰ জোলোম প্ৰতাৰণা প্ৰবঞ্চনাৰ বলি হৈছে সেইসকলৰ বাবেও এই UCC এক সন্মান বুলি মন্তব্য আগবঢ়োৱা হয়। গতিকে কংগ্ৰেছে প্ৰতিবাদ কৰিলেও নিৰ্বাচনী ঘোষণা পত্ৰৰ জৰিয়তে প্ৰদান কৰা প্ৰতিশ্ৰুতি নিৰ্বহন কৰিব পৰাটো সঁচাকৈয়ে গৌৰৱৰ বিষয়, কাৰণ কংগ্ৰেছে এতিয়া ৰাজ্যৰ সমূহ ৰাজ্যক প্ৰতিনিধিত্ব নকৰে। কংগ্ৰেছে এতিয়া কেৱল এটা ধৰ্মৰ লোককহে প্ৰতিনিধিত্ব কৰে। সদনৰ মজিয়াতে এই কথা স্পষ্ট হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বহুগামিতা সকলো ধৰ্মতে আছে, ইয়াৰ বাবে UCCত সন্নিৱিষ্ট কৰা হৈছে কঠোৰ ধাৰা। কিন্তু কংগ্ৰেছে কেৱল কোৰাণ শ্বৰীফ আৰু শ্বৰিয়তৰ উদ্ধৃতিৰে UCCক বিৰোধিতা কৰিছে, যিয়ে এটা বিশেষ ধৰ্মাৱলম্বী লোকসকলৰ গোটক প্ৰতিনিধিত্ব কৰাটোকে সূচাইছে। কংগ্ৰেছে নিজকে সাম্প্ৰদায়িক দল হিচাপে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে সৰ্বধৰ্ম সৰ্বসমাজক প্ৰতিনিধিত্ব কৰা উচিত, কাৰণ কংগ্ৰেছ হৈছে মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভ ভাই পেটেলৰ দল। কংগ্ৰেছৰ নেতৃত্বত চলা সংগ্ৰামৰ বাবেই দেশে লাভ কৰিছিল স্বাধীনতা, কিন্তু এতিয়া কংগ্ৰেছ জীয়াই আছে এটা বিশেষ ধৰ্মৰ মাজত। কংগ্ৰেছে সাম্প্ৰদায়িকতাক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে দেশৰ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰা উচিত। দেশৰ গণতন্ত্ৰক প্ৰতিনিধিত্ব কৰিলে কংগ্ৰেছেও UCCৰ বিৰোধিতা কৰিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 1925 চনৰ পৰাই দেশত সম নাগৰিকৰ ধাৰণা চলি আহিছে। 1925 চনত অনুষ্ঠিত কংগ্ৰেছৰ জাতীয় অধিৱেশনতে সমৰূপ নাগৰিক সংহিতা হ'ব লাগে বুলি বলিষ্ঠ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল, কিন্তু সেই সময়ত এনে মহৎ ধাৰণাই পূৰ্ণতা লাভ নকৰিলে। অথচ এতিয়া সেই কংগ্ৰেছ দলৰ জনপ্ৰতিনিধিসকলে কেৱল এটা বিশেষ দৃষ্টিভংগীৰে চাই UCCৰ বিৰোধিতা কৰাটো সঁচাকৈয়ে দেশৰ বাবে দুৰ্ভাগ্যজনক। UCC কেৱল এটা বিশেষ ধৰ্মক লক্ষ্য কৰি সদনত উত্থাপন কৰা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সনাতনী সংস্কৃতিত যুগে যুগে বণ্ডিত হৈ আহিছে নাৰী শক্তি। নাৰী শক্তিৰ সন্মানাৰ্থে ইতিমধ্যে প্ৰণয়ন কৰা হৈছে নাৰী শক্তি বন্দন অধিনিয়ম। কংগ্ৰেছসহ অন্যান্য সহযোগী বিৰোধী দলৰ অসহযোগিতাৰ বাবে এই অধিনিয়ম এই মুহূৰ্তলৈকে দেশৰ লগতে অসমতো বলবৎ নহলেও নাৰী শক্তিক সন্মান প্ৰদৰ্শনৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কেতিয়াও পিছ হোঁহকি নাহে। নাৰী শক্তিয়ে সন্মান পাবই লাগিব। নিৰ্বাচনত জয়ৰ ক্ষেত্ৰত নাৰীৰ শক্তিৰ আছে বৃহৎ সমৰ্থন, সেয়ে সদনত উত্থাপন কৰা হৈছে ইউ চি চি। এই ইউ চি চি অনুসৰি এতিয়াৰে পৰা বিয়াৰ বাবে পুৰুষৰ 21 বছৰ আৰু ছোৱালীৰ ন্যূনতম বয়স হ'ব লাগিব 18 বছৰ। বিবাহ সম্পাদনৰ দুমাহৰ ভিতৰত উভয় পক্ষই বাধ্যতামূলকভাৱে বিবাহ পঞ্জীয়ন কৰিব লাগিব। বিবাহৰ বাবে ধাৰ্য কৰা ন্যূনতম বয়সতকৈ কম বয়সৰ পক্ষৰ মাজত ইউ

0: এজেন্সিৰ জৰিয়তে বিবাহ পঞ্জীয়ন নিষিদ্ধ কৰা হৈছে। বিবাহ পঞ্জীয়নৰ বাবে উপযুক্ত বয়স হলেও কোনো পক্ষয়ো জীৱিত পতি বা পত্নী থকাৰ সময়ত বিবাহ বিচ্ছেদ নোহোৱালৈকে দ্বিতীয়বাৰৰ বাবে বিবাহ বিচ্ছেদ সম্পাদন কৰিব নোৱাৰিব। ইয়াৰ লগে লগে ৰাজ্যত প্ৰতিৰোধ হ'ব বাল্য বিবাহৰ লগতে বহু বিবাহৰো। ইমানেই নহয়, ইউ চি চিয়ে ৰাজ্যত লিংগ সমতাও স্থাপন কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে এতিয়াৰে পৰা কন্যা সন্তানেও সম্পত্তিৰ সমান অধিকাৰ লাভ কৰিব। মৃত ব্যক্তিৰ পত্নী আৰু সন্তানৰ লগতে জীৱিত পিতৃ মাতৃক ক্ৰম অনুসাৰে সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াত সন্তান বুলি উল্লেখ কৰা হৈছে, অৰ্থাৎ সন্তান শব্দটোৱে কন্যা সন্তানকো সামৰি লৈছে। ইয়ে সামাজিক ন্যায় প্ৰদান কৰাই নহয়, ৰাজ্যত স্থাপন কৰিব লিংগ সমতাও। ইউ চি চিয়ে লিভ ইন ৰিলেশ্যনশ্বিপ ব্যৱস্থাকো সামৰি লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰ উচ্চতম ন্যায়ালয়ে লিভ ইন ৰিলেশ্যনশ্বিপক ইতিমধ্যে মান্যতা প্ৰদান কৰিছে। অৱশ্যে ৰাজ্যৰ জনজাতীয় লোকসকলক ইউ চি চিৰ আওতাৰ পৰা নিলগত ৰখা বুলি মুখ্যমন্ত্ৰীয়ে সদনৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ আগেয়ে শাসক বিৰোধী উভয় শিবিৰে সদনত চলা বিতৰ্কত অংশগ্ৰহণ কৰে। বিতৰ্কত অংশগ্ৰহণ কৰি নিউ গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই বহুচৰ্চিত বিধেয়কখনৰ পূৰ্ণ সমৰ্থন কৰি কয় যে ইউ চি চি বলবৎ হোৱাৰ মাত্ৰেই ৰাজ্যৰ নাৰী শক্তিয়ে উপযুক্ত সন্মান লাভ কৰিব। নাৰী শক্তিক উপযুক্ত সন্মান প্ৰদান কৰাটো সভ্য সমাজৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য বুলিও তেওঁ উল্লেখ কৰে। লগতে শ্বাহবানু গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিষয়েও সদনত উল্লেখ কৰে বিধায়কগৰাকীয়ে। ইউ চি চি কোনো ধৰ্ম বা ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে নহয় বুলি জাগীৰোড সমষ্টিৰ বিজেপি বিধায়ক পীযুষ হাজৰিকাই স্পষ্ট কৰে। দেশৰ সংবিধানৰ 44 নম্বৰ অনুচ্ছেদ অনুসৰি সদনত ইউ চি চি উত্থাপন কৰা বুলি তেওঁ উল্লেখ কৰে। সদনত উত্থাপন কৰা ইউ চি চিয়ে দেশৰ সংবিধানৰ 25, 26, 27 অনুচ্ছেদ উলংঘন কৰাৰ উপৰি শ্বৰিয়ত তথা কোৰাণ শ্বৰীফৰ ওপৰতো আঘাত হানিছে। ইউ চি চিৰ 2 নম্বৰ দফা অনুসৰি ৰাজ্যত বসবাস কৰা জনজাতি লোকসকলক ইউ চি চিৰ আওতাৰ বাহিৰত ৰখা হৈছে। গতিকে ইউ চি চি কোনো কাৰণতে অভিন্ন নহয় বুলি সদনৰ দৃষ্টিগোচৰ কৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। বিতৰ্কৰ অন্তত বিধেয়কখন গৃহীতকৰণৰ বাবে প্ৰস্তাৱ উত্থাপনৰ বাবে বিধানসভাৰ অধ্যক্ষই মুখ্যমন্ত্ৰীক অনুমতি প্ৰদানৰ পূৰ্বে ৰূপহীহাটৰ কংগ্ৰেছ বিধায়ক নুৰুল হুদাই বিধেয়কখন অসম বিধানসভাৰ বাছনি কমিটিলৈ প্ৰেৰণৰ বাবে সদনত প্ৰস্তাৱ উত্থাপন কৰে। এই প্ৰস্তাৱত কংগ্ৰেছৰ লগতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও সমৰ্থন জনায়। পাছত কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা এই প্ৰস্তাৱ অগ্ৰাহ্য কৰে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে। লগে লগে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলে অধ্যক্ষৰ মেজ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিভিন্ন শ্লোগানেৰে বিৰোধী শিবিৰে সদনত অব্যাহত ৰখা প্ৰতিবাদৰ মাজতে মুখ্যমন্ত্ৰীয়ে বিধেয়কখন গৃহীতকৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰে। পাছত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বিধায়ক বিধায়িকাসকলৰ প্ৰতিবাদৰ মাজতে ধ্বনিভোটেৰে সদনে ইউ চি চি বিধেয়কখন গৃহীত কৰে। সদনে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ বিধেয়কখনো গৃহীত কৰে। ইয়াৰ লগে লগে 5-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 16th অসম বিধানসভাৰ প্ৰথম অধিৱেশনতে 2খন বিধেয়ক, 1খন অধ্যাদেশ, নাৰী শক্তি বন্দন অধিনিয়ম বলবৎ কৰাৰ বাবে গ্ৰহণ কৰা এটা সংকল্প প্ৰস্তাৱো সদনে গৃহীত কৰে। এই অধিৱেশনতে বিন্নাকান্দি সমষ্টিৰ AIUDFৰ বিধায়ক বদৰুদ্দিন আজমলক বাদ দি 124গৰাকী নৱনিৰ্বাচিত বিধায়ক বিধায়িকাক জ্যেষ্ঠতাৰ ভিত্তিত অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অনিৰ্দিষ্টকাললৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাত আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ ইমানতে অন্ত পৰিল।
1: বিধানসভাত আজিৰ দিনটো শুনিলে।

0: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি। শৰীৰৰ উপৰিও ই মনক নিকা কৰে। য'তে ত'তে থু খেকাৰ পিক আদি নেপেলাব, কিয়নো এই কাৰ্যৰ দ্বাৰা ৰোগৰ বীজাণু বিস্তাৰিত হয়। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ

0: সৈতে মই পৰিস্মিতা দিহিঙীয়া। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধ্বনিভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে আৰু ভাৰতত 2025 চনৰ পৰাই এই বিধি সন্দৰ্ভত কাম কাজ অব্যাহত আছে। বহুবিবাহ সভ্য সমাজৰ প্ৰথা হবই নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ধৰ্মনিৰপেক্ষ দেশত সংবিধানৰ শাসনহে চলিব বুলি মন্তব্য কৰে। জনজাতীয় লোকৰ নিজস্ব নিয়ম আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে জনজাতীয় সমাজে বহুবিবাহক কেতিয়াও স্বীকৃতি নিদিয়ে আৰু সেয়েহে তেওঁলোকক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। ৰাজ্য চৰকাৰে সমগ্ৰ শিক্ষা অসমৰ ঠিকাভিত্তিক শিক্ষকসকলক মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য সেৱা যোজনাৰ অধীনলৈ অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমগ্ৰ শিক্ষা মিছন সঞ্চালক ওম প্ৰকাশে ঠিকাভিত্তিক শিক্ষকসকলৰ বাবেও নগদ ধনবিহীন চিকিৎসা সুবিধা প্ৰদান সন্দৰ্ভত সকলো জিলাৰ মিছন সমন্বয়কলৈ আজি পত্ৰ প্ৰেৰণ কৰে। পত্ৰত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত চিকিৎসা সেৱাৰ সুবিধা লোৱাৰ বাবে আগ্ৰহী শিক্ষকসকলৰ পৰা সন্মতি পত্ৰ ল'ব লাগিব। একেদৰে শিক্ষকসকলেও আৰোগ্য যোজনাৰ অধীনত ধন কৰ্তনৰ বাবে অনুমতি দিব লাগিব। মিছন সঞ্চালক ওম প্ৰকাশে 15 জুনৰ ভিতৰত ঠিকাভিত্তিক শিক্ষকসকলৰ পৰা এই যোজনাত অন্তৰ্ভুক্তিৰ বাবে যাৱতীয় অনুমতি পত্ৰ সংগ্ৰহ কৰিবলৈ কৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। গোৱালপাৰা জিলাত লোকপিয়লত নিয়োজিত বিষয়াসকলৰ বাবে আজিৰ পৰা তিনিদিনীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। গোৱালপাৰা পশ্চিম সমজিলা কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত প্ৰদীপ টিমু, জিলা লোকপিয়ল বিষয়া নৱজিৎ পাঠক, দুধনৈৰ আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্মকে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ধুবুৰী জিলাতো তিনিদিনীয়াকৈ লোকপিয়লৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়ল আয়োগৰ উপ মহাপঞ্জীয়ক ভাৰতী চন্দ্ৰ আৰু মুখ্য লোকপিয়ল কাৰ্যালয়ৰ মূল প্ৰশিক্ষক কিশোৰ কুমাৰ দাসে পৰিচালনা কৰা কাৰ্যসূচীত গণনাকাৰী বিষয়াসকলক যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হয়। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজিৰ পৰা তিনিদিনীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ভূমিলেখ্য তথা জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসক আজি বিশেষ ন্যায়াধীশৰ আদালতে 4 দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰে। গ্ৰেপ্তাৰ হোৱাৰ পাছতে কোটি টকাৰো অধিক ধন উদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আদালতে অভিযুক্ত লাচিত কুমাৰ দাসক ন্যায়িক জিম্মাৰ পৰা তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে 45,000 টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱা অভিযুক্ত দাসৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ দলে 1 কোটিৰো অধিক টকা জব্দ কৰিছিল। ইপিনে বিশেষ ন্যায়াধীশৰ আদালতে মীন নিগমত 25 কোটি টকাৰ কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অসম চৰকাৰৰ যুটীয়া সচিব তথা নিগমৰ প্ৰাক্তন পৰিচালন সঞ্চালক নয়ন চন্দ্ৰ বসুমতাৰী আৰু প্ৰকল্প সঞ্চালক ভগীৰথ দাসক আজি 6 দিনৰ বাবে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰে। গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ বিধি বলবৎকাৰী সঞ্চালকালয়ে কলাধন বৈধকৰণ প্ৰতিৰোধ আইনৰ অধীনত যোৱা নিশা IPL ক্ৰিকেটত বৃহৎ পৰিমাণৰ অবৈধ জুৱাৰ ঘটনা সন্দৰ্ভত গুৱাহাটী, তিনিচুকীয়া আৰু নতুন দিল্লীৰ কেইবাটাও স্থানত অভিযান চলায়। এই অভিযানত সঞ্চালকালয়ে 3খন বিলাসী বাহন, প্ৰায় 13 লাখ টকাৰ নগদ ধন আৰু মোবাইল ফোনসহ অন্যান্য বৈদ্যুতিক সামগ্ৰী জব্দ কৰে। বিধি বলবৎকাৰী সঞ্চালকালয়ে IPL জুৱাত ব্যৱহৃত কেইবাটাও বেংক একাউণ্টৰ লেনদেনো বন্ধ কৰি দিয়ে। মৰিগাঁও জিলাৰ নগাঁও মৰিগাঁও পথত আজি অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ তত্বাৱধানত পথ সুৰক্ষা সজাগতা অভিযান অনুষ্ঠিত হয়। জনসাধাৰণক পথ সুৰক্ষাৰ নীতি নিয়ম সন্দৰ্ভত সজাগ কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত জিলা পথ সুৰক্ষা সমিতি, আৰক্ষী, পৰিবহণ বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে মই পথ সুৰক্ষাৰ নীতি নিয়ম মানি চলিম শীৰ্ষক স্বাক্ষৰ অভিযানো ৰূপায়ণ কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক জয়ৰ বাবে 244 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থানে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8 উইকেটৰ বিনিময়ত 243 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 29টা বলত 97 ৰাণ সংগ্ৰহ কৰে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চোৰা মুকলি কৰিছো। আজিৰ চোৰা সজোৱা হৈছে পল্লৱী মহন্তৰ এটি চুটি গল্প আৰু জুনমণি দাসৰ কেইটিমান কবিতাৰে। চোৰাত পুনতে শুনাবলৈ লৈছো পল্লৱী মহন্তৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম মনোহকূপ। আহকচোন গল্পটি শুনো।
1: পানী অধুকেৰে গিলি পেলোৱা টেবলেট এটাই কি ৰঙীন পৃথিৱীখন ৰঙীন কৰিব পাৰে? পাৰেনে মুচি পেলাব দুখৰ ছবি? উভতাই দিয়েনে পুৰণি স্মৃতি অথবা হাঁহি? ফুলেৰে ভৰা বেলকনিটোত থিয় হৈ গীতাৰ্থৰ গাড়ীখন নেদেখা হোৱালৈকে মই চাই ৰওঁ। গীতাৰ্থ নোহোৱা ঘৰখনত স্বস্তিৰ নিশ্বাস এটা এৰি দুৱাৰখন বন্ধ কৰোঁ আৰু বহা কোঠাৰ এচুকৰ প্ৰকাণ্ড চোফাখনত হেলান দি চকু দুটা জপাওঁ। পুৱাৰ দৌৰাদৌৰিখিনি কঁকালৰ টনটনানি হৈ উঠে। পুৰুষ কঠিন হাত এখনৰ স্পৰ্শই মোক বাৰে বাৰে আমনি কৰিবলৈ ধৰে। প্ৰিয়ম, প্ৰিয়ম! অনুচ্চ কণ্ঠেৰে মই প্ৰিয়মক মাতো। প্ৰিয়ম আহে, সঁচাকৈ আহে, আহি চোফাখনতে বহে। মোৰ জধলা চেহেৰাটোলৈ চাই প্ৰিয়মে কৈ উঠে,
2: যোৱা, ফ্ৰেছ হৈ আহা, মই আছো।
1: নিশ্চিন্ত হৈ মই বাথৰুমত সোমাওঁ। দুৱাৰখনত হুকডাল নলগোৱাকৈয়ে শ্বাৱাৰৰ তলত থিয় দিওঁ। বাথৰুমত দৰ্জা বন্ধ কৰি অকলে গা ধুবলৈ মোৰ ভয় লাগে। সেই কথা প্ৰিয়মে বুজে, কেৱল প্ৰিয়মে বুজে। অত বছৰে মা দেউতা গীতাৰ্থ কোনেও নুবুজিলে মোৰ ভয়। কোনোবাই হাঁহিলে, কোনোবাই ধমকি দিলে, কোনোবাই নাটক নাম দিলে, মোৰ ভয়টো বাঢ়ি গৈ থাকে। আঁঠুৱা নলগোৱাকৈ শোৱাৰ ভয়, হাই হিলৰ চেণ্ডেল পিন্ধি খোজ কঢ়াৰ ভয়, ছুৰি ব্যৱহাৰ কৰিবলৈ ভয়, চিকেনৰ ডাঙৰ লেগ পিচ দুখৰ হাতত লৈ তৃপ্তিৰে খাই থকা মানুহ হ'লেও মোৰ ভয়। ভয় আৰু ভয়, মূৰৰ পৰা ভৰিলৈকে গোটেই মানুহজনীক ভয়ে আৱৰি ৰাখিছে। যলৈকে যাওঁ ভয়টো লগতে যায়, ভয়টো চাওঁটো হৈ মোৰ লগতে লাগি ফুৰে। গীতাৰ্থ বিৰক্ত হয়, মোৰ ভয়টোক লৈ তাৰ বিৰক্তিৰ অন্ত নাই, যুক্তিৰো অন্ত নাই। প্ৰথম প্ৰথম ভয় ভাঙিবলৈ কিমান যে চেষ্টা কৰিলে, ইমান সহজ জানো। শৈশৱৰ পৰা বুকুত কঢ়িয়াই ফুৰা ভয়টোনো মোক এৰি যাবগৈ পাৰেনে? নোৱাৰে।
2: এইচব তোমাৰ ভ্ৰম, বুজিছা? আচলতে ভয়টো তোমাৰ লগত লাগি নুফুৰে, তুমিহে ভয়টো এৰিব নিবিচাৰা, যথেষ্ট মানসিক বিকাৰ।
1: গীতাৰ্থই মোক ডাক্তৰ চক্ৰৱৰ্তীৰ চেম্বাৰলৈ লৈ গৈছিল। ওখ পাখ মানুহজনে তেওঁৰ প্ৰকাণ্ড মুচকোচা পকাই আছিল। চচমাৰ ফ্ৰেমৰ ওপৰেদি মোলৈ দুবাৰমান চাইছিল। মোৰ আঁঠু দুটা কঁপিছিল, বুকুৰ পিঠিত কোনোবাই হেঁচা মাৰি ধৰা যেন লাগিছিল, জিভাখন নুঘূৰা হৈছিল। ৰাতিপুৱা, দুপৰীয়া আৰু ৰাতি এই তিনিবেলাৰ বাবে তিনিটাকৈ টেবলেটৰ নাম লিখি চক্ৰৱৰ্তীয়ে আমাক বিদায় দিছিল। গীতাৰ্থই টেবলেট গিলাৰ সময় এলাৰ্ম লগাইছিল। পিছে টেবলেটবোৰে মোৰ ভয়টো নোহোৱা কৰিলেনে? ধপধপনি নোহোৱা বুকু এখন উভতাই পালোনে? মই পুৱাৰ ভিতৰত পালোঁ মাত্ৰাধিক টোপনি, অতিৰিক্ত মেদ। গীতাৰ্থ আকৌ বিৰক্ত হয়। সহকৰ্মীৰ সন্তানৰ বাৰ্থডে পাৰ্টি এটালৈ সি মোক ৰেডি হ'বলৈ কৈছিল। মেৰেজ এনিভাৰ্চাৰী বুলি গীতাৰ্থই আনি দিয়া গাউনটো পিন্ধিছিলোঁ।
2: এইটোৱে যে তোমাক একদম ভাল দেখা নাই, খোলাগৈ আৰু লুজ কিবা এযোৰ পিন্ধা,
1: চেলাউৰি থোপাই গীতাৰ্থই কৈ উঠে। এইবাৰ মই আইনাখনৰ সন্মুখত থিয় হওঁগৈ। বিষাদতে নে অভিমানতে জানো মোৰ

0: শৰীৰটো থৰ থৰকৈ কঁপে। কঁকাল আৰু পেটৰ অংশত জমা হোৱা চৰ্বিখিনি টোপোলা হৈ ওলমি আছে। আইনাৰ সিপাৰে সেয়া কোন? ময়েই নে? আইনাৰ সিপাৰে থিয় হৈ থকা মানুহজনীয়ে মোলৈ চায়। ইমান কৰুণ চাৱনি, ক'ত জানো দেখিছিলো এইহাল চকু? আইনাৰ সিটোপাৰৰ মানুহজনী মেদবোৰ গলি গলি ক্ষীণমিন কিশোৰী এজনী হৈ পৰে। গাৰ হেতাবৰণ, জপৰা চুলি, লেংপেং হাত ভৰিৰ গঠনৰ বাবে পেহী মাহী চুবুৰীয়া আলহী অতিথিৰ তীক্ষ্ণ চাৱনি, বিদ্ৰূপ কলিজা মোচৰ খাই যোৱা শব্দ শুনি শুনি নিজৰ মাজত কুচি মুচি সোমাই পৰা এজনী কিশোৰী। তাইৰ গালৰ শুকাই যোৱা চকুপানীৰ দাগ কোনেও নেদেখে। মোচৰ খোৱা কলিজাখনৰ ধপধপনি কোনেও নুশুনে। আইনাখনলৈ তাইৰ ভয় লাগে। দাঁতৰ আলো পৰ্যন্ত ওলোৱা বাবে হাঁহিবলৈও তাইৰ ভয় লাগে। নিজৰ লেংপেং ভৰি দুটাত মোজাযোৰ সুমুৱাবলৈও ভয় লাগে তাইৰ। ভয় আৰু ভয়! টোপনিটো মানুহবোৰৰ শব্দবোৰে খেদি ফুৰে তাইক। বাস্তৱত তাই পলায়, সপোনত তাই দৌৰে, কেতিয়াবা পথাৰলৈ, কেতিয়াবা নদীৰ পাৰলৈ। আৰু মই মানুহৰ চকুত নপৰাকৈ আঁৰ হৈ নিজৰ মাজতে সোমাই পৰোঁ নিজৰ পৃথিৱীত। মই আৰু মোৰ লগত থাকে ভয়। ভয়ৰ সতে মই সহবাস কৰি কৰি অভ্যস্ত হৈ পৰিছো। মোৰ এই ভয় কোনেও নুবুজিলে, কোনেও নুসুধিলে কেতিয়াৰ পৰা মই ভয়ৰ সতে সহবাস কৰিছো। কোনেও জানিবলৈ নিবিচাৰিলে কেতিয়ানো সংগোপনে আহি ভয়টোৱে মোৰ বুকুত বাঁহ সাজিলে। মোৰ ভিতৰৰ পৰা নীলা স্কাৰ্ট, বগা চাৰ্ট পিন্ধা অকণমানি ছোৱালী এজনী চৰাই হৈ ভুৰুকৈ উৰা মাৰে। চাৰ্টৰ কলাৰৰ ৰং দেখি হেড বাইদেৱে বেতডালেৰে বুকুতে সৰপ সৰপকৈ দুকুপ দিয়ে। বুকুৰ বিষ বুকুতে লৈ তাই গোপনে কান্দে। এফালে বিচনাত পৰি থকা আইতাক, আনফালে তাইৰ যজা ভায়েক দুটা। অতবোৰ জঞ্জালৰ মাজত মাকে কিজানি তাই চাৰ্টটো ধুবলৈ পাহৰে। স্কুলৰ পৰা আহিয়েই তাই চাৰ্টটো মাকৰ হাতত দিয়েহি। মাকে কাপোৰ ধোৱা পাউডাৰত তিয়াই থোৱা চাৰ্টটো সেইদিনাও ধুবলৈ পাহৰে। পিছদিনা স্কুললৈ যোৱাৰ সময়তহে চাৰ্টটো বিচৰাত মাকৰ মনত পৰিল। দেউতাকে অৱশ্যে তাইৰ ইউনিফৰ্মৰ দুটা চাৰ্ট আনি দিছিল, সিটো কাপোৰৰ মাজত সোমাই আছিল। ভালে পৰ বিচাৰি বিচাৰি মাকে উলিয়াই দিয়া সেইটো চাৰ্টৰ জেপৰ অংশতে এটা চেকা। তাই ঠেৰু ঠেৰু কৰে।
1: একো নহয় যা, এদিনহে বাইদেউ বুজি পাব দে।
0: মাকৰ কথাত আশ্বস্ত হৈ তাই স্কুললৈ গ'ল। মাকে ভবাৰ দৰে বাইদেৱে নুবুজিলে। সৌৰভ সৌৰভকৈ বুকুৱে পিঠিয়ে কোবালে, তাইক মিছলীয়া বুলি ক'লে। গোটেই ক্লাছৰ সময়খিনি তাইক বাহিৰত থিয় কৰাই থলে। সেইফালেদি পাৰ হৈ যোৱা ছাৰ বাইদেউহঁতে তাইৰ ফালে চাই হাঁহিলে। ল'ৰা ছোৱালীবোৰে ফিচিং ফাচাং কৰিলে। হঠাৎ তাই আন্ধাৰ আন্ধাৰ লাগিল, পেট পকাই ধৰিলে, বুকু পিঠিত কোনোবাই হেঁচি ধৰা যেন লাগিল। চকুৰে ধোঁৱা কোৱা দেখি তাই ঢলি পৰিল। এৰা, ঠিক তেতিয়াই ভয়টোৱে তাইক কাবু কৰি পেলাইছিল আৰু ভয়টো তাইৰ বুকুলৈ সোমাই বুকুতে নিগাজি হল। মই জোৰকৈ নীলা স্কাৰ্ট আৰু বগা চাৰ্ট পিন্ধা কণমানিজনীক বুকুতে সামৰি থওঁ। বহু পৰ তাই মোৰ বুকুতে ধৰফৰ কৰে। তাইৰ যন্ত্ৰণা মই বুজো। চকুপানীৰ দাগেৰে ভৰা মঙহীন গাল দুখন দেখো। তাইৰ কাতৰ কৰুণ চাৱনিটো সহিব নোৱাৰি জোৰকৈ চকু দুটা জপাই থওঁ। প্ৰিয়মৰ কোলাত মূৰটো থৈ দুপৰীয়া পাকঘৰ সামৰি মই নিৰ্ভয়ে টোপনি যাওঁ। মোৰ বেকাবেকি চুলিৰ মাজে মাজে প্ৰিয়মৰ আঙুলিবোৰ ঘূৰি ফুৰে। অৱশেষত মোৰ টোপনি আহে। টোপনিত সপোন, সপোনত হালধীয়া কোচ দিয়া চোলা পিন্ধা এজনী ছোৱালী।
2: সৌৱা চোৱা, মৰা সৰ্প! সৰ্প মানে সাপ!
0: নৈৰ দাঁতিত পৰি থকা মৰা সাপ এডাললৈ আঙুলিয়াই মাৰ্বল গুটিৰ দৰে চকুৰ ল'ৰাটোৱে চিঞৰি উঠে। ভয়তে তাই তাৰ হাতত ধৰে। থেৰেজু খাবলৈ অহা ল'ৰা ছোৱালীৰ জাকটোৰ পৰা সিহঁত দুটানো কেতিয়া ফালৰি কাটি মৰা নৈখনৰ কাষ পালেহি গমেই নাপায়।

0: পেলালে। তাইৰ উদং ভৰিত কিহবা বিন্ধিছিল। আহ! মাৰ্বল গুটিৰ দৰে চকুৰ ল'ৰাটোৱে তাইৰ ভৰিটো আল ফুলি চুই চালে। একোবত কুটকুৰা গছৰ কাঁইট এডাল টানি উলিয়াই আনিলে। কাঁইটডালৰ লগত সামান্য তেজ নিগৰিছিল। গেন্ধেলি বনৰ পাত দুটা মোহাৰি সি তাইৰ ভৰিৰ তেজবিৰিঙা ঠাইখিনিত লগালে। পৃথিৱীৰ সমস্ত আকুলতাৰে তাই তালৈ চালে। বুকুখন তেনেই শান্ত, ভয় নাই, ধপধপনিও নাই। গীতাৰ্থ অহাৰ আগলৈকে প্ৰিয়ম মোৰ লগতে থাকে। মোৰ সৈতে চাহ খায়, ভাত খায়, হাঁহে, কথা পাতে, কেতিয়াবা নিমাতে বহি থাকে। সন্ধ্যা নমাৰ আগে আগে সি যায়গৈ। মই গোসাঁই ঘৰত চাকি জ্বলাওঁ, ধূনা দিওঁ আৰু গীতাৰ্থৰ বাবে লুচি তৰকাৰী কৰোঁ। সেইখিনি সময়তে মায়ে ফোন কৰে। ভাত খোৱা, শাক খোৱা দুই এটা নিতান্ত ঘৰুৱা কথাৰ শেষত একেই সেই বাক্যবাণ, বুকু বিদাৰি যোৱা এপাত খেল যেন।
1: গীতাৰ্থই সিদিনা দেউতাৰক ফোন কৰিছিল, তই বোলে অকলে অকলে কথা পাতি থাক, গীতাৰ্থৰ সৈতে মাত বোল নকৰ, নিজৰ স্বাস্থ্যৰ প্ৰতিও যত্ন নলওঁ, হয়নে? পাগলামীবোৰ নগ'ল আৰু মানে, গাহৰিৰ দৰে খাবি আৰু শুবি, এনেকৈ হলে সংসাৰ থাকিবগৈনে?
0: পাগল, গাহৰি, উফ! মাৰ শব্দবোৰে মোৰ কাণত বুকুত খামুচি ধৰে, ইমান যন্ত্ৰণা। মোৰ কথা গীতাৰ্থই শুনেনে? কলোৱে যেনিবা, সি বুজিবনে? কিবা পালেনে দেউতাক সেইবোৰ কৈ? গীতাৰ্থক মই খং কৰিম নে অভিমান কৰিম একো ভাবি নাপাওঁ। চকু জপাই হাজাৰ চেষ্টা কৰিলেও সম্পূৰ্ণকৈ গীতাৰ্থৰ মুখখন, চেহেৰাটো মনলৈ আনিব নোৱাৰোঁ। তেনে এজন মানুহৰ প্ৰতি কিহৰ খং, কিহৰ অভিমান! বিস্মৃতি হ'ব নোখোজা ক্লাছ এইটৰ ছোৱালীজনী আহি মোৰ সন্মুখত বহে। তাইৰ চকুলৈ চাবলৈ মোৰ সাহস নহয়। তাই মোক মনোজ মামাৰ খবৰ সোধে। প্ৰেছাৰ ষ্ট্ৰক হৈ তেওঁ ঢুকাল। সেই সময়ত কোনো নাছিল কাষত। পানী টোপাও নাপালে বেচেৰা মানুহজনে। ছোৱালীজনীয়ে আচৰিত হৈ মোলৈ চালে আৰু খিলখিলাই হাঁহি উঠিল। মই তলমূৰ কৰি ৰওঁ। কি বা কওঁ, কাৰোবাৰ মৃত্যুৰ খবৰত এনেকৈ হাঁহেনে? হঁহা উচিত নে?
2: তুমি পাহৰিলা নেকি, স্কুলৰ পৰা আহি বৰশী বাই থকাৰ পৰা যে মনোজ মামাই মোক মাতি নিছিল, বাথৰুমলৈ টানি নি হুকডাল লগাই দিছিল, পাহৰিলা?
0: মোৰ সন্মুখত বহি থকা ছোৱালীজনী যন্ত্ৰণাত কেঁকাই উঠিল। তাইক কি বুলি সান্তনা দিম? তাই বেকা বেকি চুলি কোচাত আঙুলি বোলাই দিলোঁ। উচুপি উচুপি তাই মোৰ কোলাত শুই পৰিল। অকস্মাত কলিং বেলৰ শব্দত আমি দুয়োজনী চক খালোঁ। কান্দি কান্দি লেবেজান হৈ পৰা তাইক মোৰ বুকুতে সামৰি থলোঁ। দুৱাৰ মুখত ভাগৰত অৱসন্ন গীতাৰ্থ, হাতত গধুৰ দুটা বজাৰৰ মোনা, মুখত একেই বিৰক্তি। আনদিনাৰ দৰে গীতাৰ্থ পাকঘৰত সোমাই মোক ইটো সিটো যোগাৰ দিবলৈ নিৰ্দেশ দিলে। চিকেনৰ লেগ পিচ দুটা নিজৰ বাবে ৰোষ্ট কৰিলে আৰু মোৰ বাবে কণী দুটা অমলেট কৰিলে। ডাইনিং টেবুলত বহি মই গীতাৰ্থৰ ফালে এবাৰো মূৰ তুলি নাচাওঁ বুলি ভাবিও আৰ চকুৰে চাই পঠিয়াওঁ। ভোকাটোৰ কুকুৰৰ দৰে সি পৰম তৃপ্তিৰে চিকেনৰ লেগ পিচ এটা আজৰি আছে। মোৰ উকালি আহিব খোজে। জোৰকৈ দমাই ৰখা উকালিটো পেটলৈকে ঘূৰি যায়। পেটত গৈ উকালিটোৱে পাক ঘূৰণি খায়। লৰা লৰিকৈ মুখখন ধুই টেবলেট এটা গিলিবলৈ লৈ ৰৈ গলোঁ। দুপৰীয়া প্ৰিয়মে কোৱা কথাকেইটা মনত পেলাই চালোঁ।
3: দলিয়াই দিয়া টেবলেটবোৰ কি দৰকাৰ এই সোপা গিলাৰ? তোমাৰ একো হোৱা নাইতো, তুমিতো তাহানিৰ সেই একে শান্ত ছোৱালীজনী হৈ আছা।
0: মই প্ৰিয়মৰ চকুলৈ চকু তুলি চাইছিলোঁ। একেই সেই চিনাকি বিমুগ্ধ চাৱনী। হাতৰ মুঠিত লৈ থকা টেবলেটটো ডাষ্টবিনত পেলাই পানী গিলাচৰ আধা খাই বাকীখিনি বেচিনৰ কাষত থকা মানি প্ৰাণজোপাত ঢালিলোঁ। এইবাৰ মই গীতাৰ্থৰ সন্মুখৰ চকীখনত বহি তাৰফালে চালোঁ। সি দ্বিতীয়টো লেগ পিচ খাবলৈ আৰম্ভ কৰিছে।

0: তৃপ্তিরে মোর বুকুর ধপধপনি মানে নিজেই শুনিল। ভয়তো উজাই ধরেছে। প্রিয়মর কথাখার মনত পড়লাত আলফুলক হাতে বুকুখন চুই চালু। কোন কাহানিবাতে শান্তির কোলাত শুই পড়া মার্বল গুটির দরে চকুর লড়াটো আজি মোর বুকুত সুমায় আছে সংগোপনে। চকু নজপাক প্রিয়মর মুখখন স্পষ্ট হয়ে উঠে মোর চকুত।
1: মনঃকূপ পল্লৱী মহন্তৰ চুটি গল্পটি শুনিলে। গল্পটি পাঠ কৰিলে মেলোডি পাটগিৰিয়ে। চৰাত এইবাৰ শুনো আহক জুনমণি দাসৰ পূৰ্বে প্ৰচাৰিত কেইটামান কবিতা।
2: স্কিজোফ্রেনিয়া মন ভাই মনৰ থিৰতা নাই অথাই সাগৰত মনৰ লহৰে দিগন্তৰ দিশ হেৰুৱাই ইপাৰ সিপাৰ একাকাৰ নিমগ্ন নিথৰতাই দৃষ্টিত তৰুণ ফুলাই কেৱল দেখুৱাই কয়লাৰ কৃষ্ণ কাৰাগাৰ না ইপাৰ না সিপাৰ ভয় ভ্ৰান্তি কণ্টক ক্লান্তিত হাহাকাৰ মন ভাই মনৰ থিৰতা নাই মন্থনত উপজা ধনন্তৰীয়ে মোক মিছাতেই পিজুহৰ কুম্ভ দেখুৱাই মন অ অলপ মনে মনে থাক মিছা মিছি সাধু কথা নুশুনাবি মোৰ চাক টোপনিৰ পিলবোৰ কেৱল মৰিশালেৰ তিলনি অহৰহ অনুভৱ কৰোঁ চিতাজুইত চাই হোৱা চন্দনৰ অস্ফুট বিননি মন তই মনে মনে থাক মোৰ মূৰত মাৰি আছ কিয় মামৰে ধৰা এশ এটা গজাল মণিকোটৰ মুধচত কোনে দাঁত নিকটাই হাঁহে উৰি ঘূৰি নাৰায়ণৰ সুদৰ্শনে মোক খেদা মাৰি আহে অনন্ত নাগৰ শীতল শয্যাত মই শুই থাকোঁ নে জাগি থাকোঁ জাগি থাকোঁ নে ভাবি থাকোঁ কৃষ্ণ গহ্বৰৰ কথা টোপনি নোযোৱা সাগৰত বাসুকীৰ অজস্ৰ ফনা নেৱালী ফুলেৰে নাও খাজো মই বিৰিণা বনেৰে বঠা উঠি ভাঙি যায় জোনাকী জোৱাৰত মৰুৱা ফুলৰে কথা দুখ লাগি যায় কথা মলঙি যায় মন চৰায়ে চাটকী চোতালত মলঙা মলসু বুটলি খায় এন্ধাৰ পোহৰ হৈ যায় পোহৰ পানী হৈ যায় মন ভাই মনৰ তলি দেখুতা নাই তোমালোকে মোক খোল তাৰা বুলি ভাবিছা ভাবিছা যে মোৰ কথাবোৰ কেৱল শুলাকুটিৰ তাল কঠিন কথাটো শুলোচাকৈ কওঁ শুনা অনন্ত আকাশৰ পৰা মই নামি আহিছোঁ জ্ঞানৰ গংগুতক গিলি লৈছোঁ অৱতাৰ নাইপাৰ না সিপাৰ এৱা সূতাৰ এডলীয়া হাকুত খোজ কাঢ়ি কাঢ়ি পতিয়ন গৈছোঁ জীৱন কাৰাগাৰ অনুভৱ কৰিছোঁ কাৰৰ বিচনাত ভীষ্মৰ হাহাকাৰ সেই সাৰস্বত সমাজ নীলগৰ পৰাই তোমাক শতবাৰ নমস্কাৰ নীলাচল পাহাৰৰ ওখকৈ শিমলো কোনে পাৰি দিব ফুল মাধৱৰ চৰণত মদাৰ নিবেদী কৰা নাই কাহানিও ভুল কোনে মাতে মোক কোনে মাতে অলিক আন্ধাৰৰ অহমিকা ভাঙি জুমি চাই কোনে মোৰ বুকুৰ বিবৰ্ণ বিবৰ টোপনি তৰাবোৰ এৰি থৈ আহি খান্দো মই কৃষ্ণাফ কবৰ কৃপা কৰা কৃপা মই যজাতি জীৱনৰ জৰামৰ নিৰন্তৰ দিয়া দিয়া দৃষ্টি পাৰিজাতৰ পুষ্পবৃষ্টি দিয়া উপচাই দিয়া মৰিয়তি মকৰাজাল মদৰুৱা মোৰ তৃতীয় নয়নৰ কোনেও নাজানে নাজানে কোনেও কেৱল নিজানে জানে মোৰ বন্ধ কোঠাৰ বেৰত চকমাটিৰে আৰ্যভট্টই শূন্য আঁকে সৰি পৰা আপেলটো হাতত লৈ নীৰৱে বহি থাকে নিউটন হুইল চেয়াৰত হকিং বুদ্ধিত্ৰ মেৰি এমুঠি সৰিয়হ বিচাৰি মোৰ কাষে কাষে ঘূৰি ফুৰে বুদ্ধ ৰথ হেৰুৱাই তীথৰ মহাৰথী কৰ্ণ সুৰাৰ পিয়লাৰ সুৰা পৰি মজিয়া বিবৰ্ণ নাজানে কোনেও কোনেও নাজানে হেজাৰী ঘোষাই কাক মোৰ কাক চপাই আনে সেই পাতৰ চুৰি

বিয়াৰ ফেৰ মূৰত মথুৰা পাক চন্দন সুৰভিৰে সুবাসিত শৰীৰত চহতি আছেলেং কষ্টভ কান্তিত চিলেকে বৈজয়ন্তীমালা নমো নমো নাৰায়ণ অগতিৰ গতি তজো চৰণত মোৰ প্ৰাণৰ পণতি। জগতত যিমান দুখ আছে সেই দুখৰ শপত, জগতত যিমান যাতনা আছে সেই যাতনাৰ শপত, কোনো যুক্তিয়ে মোক নিদিয়ে মুক্তি, বিচাৰিলে মুক্তি যুক্তিয়ে কৰি লয় চুক্তি। পাৰত্ৰিক কথাবোৰ পাহৰি মই এটা টুনি চৰাইৰ কথা ভাবোঁ, ধান পকে মানে কিয় হয় টুনিৰ মৰণ। অ সময়ৰ অগ্ৰগতি পৃথিৱীক কবি, মই কালিদাসৰ সমকক্ষ কবি। মন্দাকিনীত মনন্তৰ মন পখালি, নেৱালী ফুলৰ পাহিত নাৰায়ণৰ নয়ন দেখি ঘুমতি যাওঁ মায়া শয্যা মাজে। মোৰ গহন মনৰ মাজে দেৱদুন্দুভি বাজে, মোৰ পৃথক পৃথিৱীত মই ঘনেপতি আওৰাও মুকুন্দৰ মনন মন্ত্ৰ। নিয়তং কুৰু কৰ্ম, নিয়তং কুৰু কৰ্ম, কপি উঠে ফটিক স্তম্ভ। মণিকূট কপাই নামসিংহই গুজৰ মাৰে, নৰসিংহই ভাঙে ফটিক স্তম্ভৰ ফুফুলা দম্ভ। মই জন্মা নাই মই জানো, অথচ জন্মই দিলে মোক মহাৰ্ঘ জীৱন। প্ৰতিনিয়ত নিৰন্তৰে মই নিৰ্মাণ কৰোঁ জাগতিক জীৱনৰ আধাৰশিলা, অথচ অনুভৱ কৰোঁ জীৱন কাৰাগাৰ। মাটিৰ মই নতুন অৱতাৰ, সূত্ৰ সুখত ভৱ কূপত মিছাই ভোকেও নেওচ ভাতত ভাত বিচাৰি হাহাকাৰ। জাগতিক জীৱনৰ আধাৰশিলাক মোৰ নতশিৰে নমস্কাৰ। পানীত পখালি পানী মোৰ ভ্ৰম ভাৱনাত তুমি কোন সাৰংগ পানী। সৃষ্টি স্থিতি প্ৰলয়ৰ জলনিধিধতা, কুন্দ্ৰাক্ষৰ কান্তিত জীৱনৰ যমক লিখি মই আছোঁ তেজৰ তাপেৰে সেকি পৃথিৱীৰ পাপ। চোৱা চোৱা সাৰংগ পানী, মোৰ খৰাং দুচকুতে লুকাই আছে সাত পাতালৰ পানী। তৰাবোৰ য'ত থাকে মই তাৰ পৰাই আহিছোঁ, দেৱদূতে পৃথিৱীত ৰোৱা মই এডাল দুবৰী বন। সুমেৰু পৰ্বতৰ মই সহোদৰ, বাসুকি মই হিৰুত সাগৰৰ। হয়নে নহয় ডক্টৰ? হয়, কিন্তু সৰল ৰেখাৰ দৰে কথাবোৰ সৰল নহয়। অনংগ দেৱতাৰ মাটিৰ ৰূপ ধৰি ময়েইতো অৱতাৰ। হয়, তোমাৰ পৃথিৱীত তুমিয়েই ওমকাৰ। মই মুক্তি পামনে ডাক্তৰ? তুমিতো মাটি, মাটি সদায় মুক্ত, মুক্তক জানো মুক্তি লাগে। নহয় ডাক্তৰ, অমৰত্বৰ পৰা মাটিকো মুক্তি লাগে। অ তিৰবিৰাই থকা শুভ্ৰতা, অ তিৰবিৰাই থকা ক্ষণিকৰ শুভ্ৰতা, তুমি কিয় মোক দেখুৱাই আছা পেংলোৱা পেণ্ডুলামৰ প্ৰবাহ্ন? নিৰৰ্থক স্মৃতিয়ে নিৰন্তৰে মোৰ মূৰটো কামুৰি আছে। সমাপ্তিৰ আগত সকলো সুন্দৰ, গোলাপৰ নিয়ৰ, চৰাই চিঞৰ, ৰৌ ৰোৱনীৰ ৰূপান্তৰ, আধালিখা কবিতা, বিচাৰি নোপোৱা শব্দ, মহুৱা মদৰ পয়োধী পাত্ৰ, সকলো সুন্দৰ, অতি সুন্দৰ, তমোসাটো জ্বলা জোনাকীৰ উৰণীয়া অন্তৰ। অ তিৰবিৰাই থকা শুভ্ৰতা, ইমানৰ পাছতো কি বিচাৰি ইপাৰৰ মাতে মোৰ দুৱাৰত আজলি পাতে? কোনেও নুশুনাকৈ কাৰ মদৰুৱা বাটে মোক সিপাৰলৈ মাতে? সূত্ৰ সুখত মোৰ ভৱকূপৰ জীৱন, যেন যাতনাৰ জোহাল বাসনাৰ বন্দীশাল, বিয়াহত পাগল পাগল লাগে। অ তিৰবিৰাই থকা শুভ্ৰতা, যুক্তিৰ লগত চুক্তি কৰি তুমি মোক পৰাহ্নৰ পৰিণীতি কোৱা, নিৰৰ্থক স্মৃতিয়ে মোৰ মূৰটো কামুৰি আছে নিৰন্তৰে। তৃতীয়টো কবিতাৰ শিৰোনাম পাৰব্ধৰ পিংগল পৃষ্ঠা। খন্তেক নিৰৱতাৰ পাছতেই কোঠাটোত গছজোপাই গা মুচৰিছে, মজিয়াত খোজকাঢ়িছে বতাহৰ শিপাই, মোৰ মূৰৰ শোলাটোত গুণগুণাইছে কিছুমান পুৰণি কথাই। সময় এতিয়া শান্ত, কাগজত লিখি থোৱা শব্দবোৰো বোবা বেদনাত ক্লান্ত। অ মাত, মাতচোন এবাৰ তোৰ মণিয়ৰী মাত, গা মোচৰা গছজোপা গানৰ, কোনেও নুশুনাকৈ মাতিয়ে মোক মাতি থকা মাতটো মোৰ প্ৰাণৰো প্ৰাণৰ পঞ্চভূতৰ জ্বলি।

0: চন্দনৰ এসামুচ ভস্মৰ সন্তেক নিৰৱতাৰ পাছতেই ঘুমতি যোৱা শংখটোৰ সৈতে নিহাৰৰ নিহালি টানি অলিক অভ্ৰৰ অলিন্দত বুদ্ধ শুইছে। সংগোপনে কৌপিন খুলিছে মোৰ সিক্ত শব্দবোৰে। ৰাতিপুৱাবৰ হ'ল, কাগজত লিখি থোৱা নানত শব্দবোৰেৰে গুণগুণনিবোৰ ঢাকি দিওঁ পাৰপ্তৰ পিংগল পৃষ্ঠাৰে সাপান্ত পৃথিৱীৰ পংকিল পাপ। কালৰ কোলাত মই আমৃত্যু নগ্ন কোন ৰাক্ষৰ কৌস্তভ কান্তিত মিছাই আচন্ন। ওৰ মাত বৈতৰণীৰ সিপাৰে কেনি আছে তৰণীৰ বাট।
1: কবি জোনমণি দাসৰ কেইটিমান কবিতা শুনিলে। সাহিত্যচৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডি পাটগিৰিৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মায়।

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত 10:00 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই, তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

Center for Cultural Resources and Training নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত নাটক চিত্ৰাংকন ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.cctindia.gov.in এই ৱেবছাইট চাব পাৰে আবেদনৰ শেষ তাৰিখ 31 মে'

কাইলৈ দিনৰ 12:30 বজাত আইদৰ বুলনি অনুষ্ঠানত গোৰেশ্বৰ তামুলপুৰৰ ৰামচা গাঁৱত বালিবদ্ধ কৰা বিচিত্ৰানুষ্ঠান। বিয়লি 5:45 মিনিটত শিক্ষকৰ অনুষ্ঠানত ৰাণী দেৱান বৰুৱাৰ কথিকা শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি। সন্ধিয়া 6:10 মিনিটত কৃষি জগত অনুষ্ঠানত থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ, এই বিষয়ে এটি ফোন ইন লাইভ অনুষ্ঠান। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব উদ্যান শস্য তথা খাদ্য সংশোধন সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক অৰূপ শৰ্মা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী অভিলেখাগাৰৰ পৰা।

0: শব্দবোৰৰ মাজত শব্দবোৰৰ মাজত মই শব্দবোৰ মোৰ মাজত শব্দবোৰ মই দেখো, মই চিনি পাওঁ, মই পৰিচয় হওঁ, মই গম পাওঁ, মই স্পৰ্শ কৰোঁ প্ৰতিটো শিহৰণ, মই উপলব্ধি কৰোঁ আত্মীয়তা।
1: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন জৱাহৰলাল নেহৰু অধ্যাপিকা, প্ৰয়াত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেতৰ সাহিত্যৰাজিৰ এক বিশেষ মৰ্যাদা আছে। তেখেতৰ কবিতাত লোকজীৱন আৰু আধুনিক জীৱন চেতনাৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে। অসমীয়া গীতৰ ক্ষেত্ৰখনো ডক্টৰ বৰদলৈৰ অৱদানেৰে জীপাল হৈ আছে। তেখেতৰ গীতবোৰে অসমীয়া জাতীয় জীৱনক বিস্তৃতভাৱে স্পৰ্শ কৰিছে। অসমৰ আগশাৰীৰ শিল্পীসকলৰ কণ্ঠত প্ৰাণ পাই উঠা, হৃদয়ৰ অনুভূতিক জোকাৰি যাব পৰা অনেক গীতৰ গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইতিপূৰ্বে প্ৰচাৰ কৰা জীৱনৰ দিগবাণী অনুষ্ঠানত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে নিজৰ কবিতা আৰু গীতসমূহৰ বিষয়ে কি কৈছিল তাৰ কিয়দংশ আপোনালোকক এতিয়া শুনাবলৈ লৈছোঁ। তেখেতৰ সৈতে আলাপ কৰিছে ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যই।
2: সৰুতেই আৰম্ভ কৰিছিলো মই কবিতাৰে, এইটো এটা কবিতা বুলি মই নিজে কবলৈ আনকি মোৰ এটা শাৰীও তাৰ মনত নাই। 8-9 বছৰমান বয়স হৈছে আৰু মোক, ঠিক আচল বয়স সৰুৱে আছিলো। ৰ'দে বৰষুণে জিন মিলাই থকা এটা আবেলি মই মোৰ পঢ়া কোঠাৰ খিৰিকীখনত ধৰি তাৰ ৰেলিঙত ধৰি তাতে উঠি মই দুলি আছিলো, দুলি আছো তে তাৰ এটা ৰিডিং হৈছেতো চন্দ্ৰ এটা, বোধকৰো সেই চন্দ্ৰটোৱে কিবা ধৰণে ক্ৰিয়া কৰিলে নেকি মোৰ মনত, মোৰ মনলৈও কিয় কেইটামান চন্দ্ৰবদ্ধ শাৰী আহিলে যিটো একান্তভাৱে অৰিজিনেল। মই ল'ৰালৈকে খিৰিকীখনৰ পৰা নামি মই কাগজ এখনত লিখিলোঁ, লিখি মই দেউতাৰ ওচৰত দৌৰবাৰিলোঁ। দেউতাৰ সেইদিনাখন গাটো বেয়া, দেউতাই এখন ডাঙৰ পালেঙত শুই আছে দেখিছোঁ আবেলি সময়ত, আৰু মাৰ ওচৰতে বহি আছে। মই গৈ দেউতাক গৈ দেখুৱালোগৈ এয়া মই কি লিখিছোঁ, দেউতাই পঢ়ি চালে শুই থাকোঁতেই চাবলৈ ক'লে, অ' মোৰ মাজনী এয়া বৰ সুন্দৰ কবিতা লিখিছে, মোৰ মাজনী এদিনাখন সৰোজিনী নাইডু হ'ব। সেই কথাষাৰ মানে সৰোজিনী নাইডুনোখন ইমান বিশেষকৈ নাজানো, কিন্তু বুজিলোঁ যে খুব ডাঙৰ কোনোবা এগৰাকী আৰু কবি হ'ব। আৰু পাছত দেউতাই কৈছিলে সৰোজিনী নাইডুৰ কবিতা কেনেকুৱা কি কথা,
3: কবিতাৰ ভাৱ আৰু গীতৰ ধ্বনি একেলগে আহিছে আপোনাৰ।
2: হয়তো হয় মোৰ সেইদিনাখন কিন্তু আচৰিত কথা, মোৰ সেই কি লিখিছিলো এতিয়া কিন্তু মনত নাই, কিন্তু কবিতাই হয়। তাৰ পাছৰ পৰা মই অনৰ্গল কবিতা লিখিছোঁ। পঢ়াৰ সময়খিনিত মই কিতাপ বা বহী যি লিখিবলৈ দিয়ে বা অংক কৰিবলৈ দিয়ে সেই তাৰ তলত এখন কাগজ সোমাই থওঁ, সেই কাগজখন মানে বহীখন দাঙি দাঙি কাগজখনত কবিতা লিখি থাকোঁ বা কিতাপখন দাঙি দাঙি কিতাপৰ তলত কবিতা লিখি থাকোঁ, কোনোবা অহা যেন গম পালেই আকৌ ল'ৰালৈকে লুকুৱাই থওঁ। এনেকৈ বহুত দিন জুৰি প্ৰায় ক্লাছ 6-7 মানলৈকে বহুত কবিতা লিখিলোঁ মানে মই।
3: সেইবোৰ নিশ্চয় ছন্দযুক্ত কবিতা আছিল,
2: অচন্দ্ৰবদ্ধ কবিতা আছিলে, কিন্তু সকলো বস্তুৱে আকৰ্ষণ কৰিছিলে। ঘৰৰ আগেদি যোৱা শোভাযাত্ৰা, দেশখন যে মুক্তি সংগ্ৰাম তেতিয়া হৈছিলে, তাৰ কথাবোৰ শ্লোগানবিলাক, আকৌ প্ৰকৃতিৰ যে ঋতু সলনি হয়, এই বিহু আহিছে, এনেকুৱাবিলাক কথাই আৰু সৰু বৰ কথাবিলাকে খুব আকৰ্ষণ কৰিছিলে। আৰু চন্দ্ৰত লেখাটো এটা মোৰ কিবা আনন্দ এটা হৈছিলে, এনেকুৱা এটা আনন্দ পাওঁ যে কথাবোৰ যে মিলি মিলি যায়, এটা বেলেগ পুলক মানে আৰু বুজাব নোৱাৰি, সেই পুলকটোৰ কাৰণেই চাগে মই খুব লিখিবলৈ তেতিয়া ভাল পাইছিলোঁ।
3: ৰোমান্টিক কবি আকৰ্ষিত কৰিছিল নেকি
2: অসমীয়া সাহিত্যৰ, তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি চন্দ্ৰ কুমাৰ গৰলা বা নলিনীমলা দেৱী, অম্বিকা গিৰি আচাৰ্য, এইবিলাক ৰোমান্টিক কবিৰে কবিতা আছিলে আমাৰ ঘৰত। আৰু দেউতাই পঢ়া বঙালী কবিতাবিলাকো আমাৰ ঘৰত ডাঙৰ লাইব্ৰেৰীত সেইবোৰ কিতাপ আছিল। ক্লাছ 8 মানৰ পৰাহে মই ইংৰাজী কবিতা পঢ়িবলৈ আৰম্ভ কৰিছোঁ আৰু হোম লাইব্ৰেৰী ক্লাবৰ কিতাপবিলাক পঢ়িছোঁ ঘৰত, কিন্তু তাৰ আগতেতো বঙালী অসমীয়া কবিতাবিলাকেই পঢ়িছিলোঁ।
3: আধুনিক কবিতা কেতিয়াৰ পৰা আৰম্ভ কৰিলে লিখিব?

0: যিটো কবিতা বা যিটো
1: অলপ চন্দা ভঙা খেলটো আৰম্ভ কৰিছে মই কিজানি মেট্ৰিক লেচনৰ আগৰ পৰাই গান লিখিবলৈ আৰম্ভ কৰিলোঁ ক্লাছ ছিক্সত।
2: গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাই এনেদৰে অনুভৱ কৰিছিল।
3: মই দেশে দেশে ৰাজ্যই ৰাজ্যই বহুত গীতিকাৰ দেখিলোঁ, কিন্তু তোমাৰ তুলনা কাৰো লগত নহয়। তোমাৰ গীত আৰু ৰাণাৰ সুৰৰ এটা যুগেই সৃষ্টি হৈছিল, মধুৰ যুগ। মোৰ এনেকুৱা লাগে তুমি মোৰেই যেন এক নিৰৱচ্ছিন্ন অগ্ৰগতি। তোমাৰ গীতিময়তা সুৰময়তাৰ মাজেদিয়ে গম পোৱা যায় যে তোমাৰ প্ৰাণ ৰসেৰে ভৰপূৰ। ঐতিহ্য, ৰোমান্টিকতা, আধুনিকতা, এই তিনিওটাৰে সমন্বয় তুমি, তুমি অনন্যা।
0: যিখিনি গীত এতিয়ালৈকে আপোনাৰ প্ৰকাশিত হৈছে, কিমানমান গীত হ'ল এতিয়ালৈকে?
1: গীতখিনিৰ কথা এতিয়া ক'বলৈকে টান হ'ল, কাৰণ গীতৰ গোটেইখিনি গীত মোৰ হাতত নাই। গীত যিয়ে বিচাৰে তেওঁকেই দি দিওঁ গীতটো, আৰু মই তাৰ কোনো কপি মই ৰখা নিয়ম নাছিল। এই য'তে ত'তে লেখোঁ, এই কোনো কেলেণ্ডাৰৰ পাছফালেই লিখিলোঁ, সৰু কাগজখনৰ পৰা তাতেই লিখিলোঁ, কেতিয়াবা সেয়া জয়ন্ত হাজৰিকা গীতটোতো চিগাৰেট বাকচৰ বুকপিনেই লিখা, এনেকৈ অজস্ৰ মোৰ কাহিনী আছে, কপি কৰিবলৈ মোৰ বৰ এলাহ। এতিয়া সেইকাৰণে গীতবিলাকৰ কথা ক'বলৈ টান, কিন্তু এতিয়া ৰেডিঅ'তে যেতিয়া গীতবোৰ বাজিছিল অজস্ৰ 60-70 চনৰ সময়ত, তেওঁ মুকুল কয়দেই এদিনাখন মোক কৈছিলে, মুকুল বৰুৱা, তেওঁতো অজস্ৰ গীতৰ সুৰ দিছিলে, যে তোমাৰ গীত বহুত হ'ল এতিয়া, প্ৰায় 1500ৰ ওচৰেই হ'ল গীত। তেখেতে কোৱাটোকে মনত ৰাখি মই মানুহক কওঁ, সুধিলে যে মোৰ 1500ৰে হ'ল গীত, কিন্তু 100টো আৰু বহুত হৈছিলে। কিন্তু এতিয়া মই কাগজত গোহাৰি দিলোঁ, এই ফিল্টাৰ দিলোঁ চব কাগজতে, যে গীতখিনি যাৰ হাতত যি আছে মোলৈ পঠিয়াব লাগে। এতিয়া বহুতে পঠিয়াইছে, গাঁৱৰ অচি নজান মানুহে পঠিয়াইছে, মই যে কিমান কৃতজ্ঞ তাৰ কাৰণে তেখেতসকলৰ ওচৰত।
0: আপোনাৰ তিনিজন গায়কে আপোনাৰ গীতখিনি জীৱন্ত কৰি তুলিছে, বিশেষভাৱে জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা আৰু দীপালী বৰঠাকুৰে,
1: আৰু বহুতেই গৈছে, বহুত ভাল ভাল গান গাইছে
0: গাইছে কিন্তু বহুত জীৱন্ত গান এই তিনিজন শিল্পীৰ মুখত, তাৰমানে মানুহৰ মুখে মুখে এতিয়াও হেৰি গৈ আছে। তাৰ ভিতৰত জয়ন্ত হাজৰিকাৰ লগত আপোনাৰ গীতৰ এটা সংযোগটোৰ বিষয়ে আপোনাৰ ক'ব দিন, কাৰণ আপোনাৰ গীতত আচল প্ৰাণটো তেখেতে দিয়া বুলি ক'ব পাৰি।
1: আচলতে মানে এই এটা সংযোগ শব্দটো যে শুনিলোঁ, এইটো বৰ ডাঙৰ বস্তু। কিন্তু কোনোবাই বিচাৰিলে গানটো লিখিলোঁ, দি দিলোঁ, কোনোবা এজনীকৈ সুৰ কৰিলে, আকৌ কোনোবা এজনে গালেগৈ, তাত কিমান এই সংযোগটো নঘটে, প্ৰাণটো ফুটি উঠিবলৈ নাপায়। কেতিয়াবা এনেকুৱা হৈছে, জয়ন্ত সুৰ এটা লৈ আহিছে মোৰ ওচৰলৈ, যেনিবা সুৰটো মই শুনিলোঁ, কেইবাৰো বজাই শুনালে মই শুনিলোঁ, শুনি পেলাই গানটোৱে কি ক'বলৈ বিচাৰিছে, সুৰটোৱে আই মিন কি ক'বলৈ বিচাৰিছে মই অনুভৱ কৰিলোঁ। জয়ন্তী সেইটো কথা মোক কেতিয়াও নকয় বা নাজানো হয়তো, যে এইটো সুৰে এইটো বিচাৰিছে ক'বলৈ এটা নাজানে, সুৰ এটা লৈ আহে, তেতিয়া মই বুজি পাওঁ এই সুৰটোৱে কোমল গীত বিচাৰিছে নে কঠিন বিচাৰিছে, নে কঠিন কোমল দুয়োটাই বিচাৰিছে, কোন প্ৰহৰৰ গান হ'ব পাৰে, এইটো মাজনিশাৰ হ'ব পাৰে, নে আবেলিৰ হ'ব পাৰে, নে ৰাতিপুৱাৰ হ'ব পাৰে, এনেকৈ মোৰ মুহূৰ্ততে সেইবিলাক মানে চিন্তা কৰি লওঁ, লৈ পেলাই তেতিয়া সেই ধৰণেৰে মই গীত লেখোঁ তেওঁৰ কাৰণে। আৰু এইটো কথা সঁচা যে যিজনে গায় গায়ক বা গায়িকা তেওঁ কণ্ঠটো মই আগতে বুজি লওঁ, ৰোমান্টিক গান তেওঁৰ কাৰণে ভাল হ'ব নে তেওঁৰ কাৰণে অলপমান মানে ফোক টাইপৰ গান ভাল হ'ব, নে তেওঁ ক্লাছিকেল টাইপৰ ভাল হ'ব, ছেমি ক্লাছিকেল ভাল হ'ব, এইবিলাক কথা মই তেওঁৰ কণ্ঠটো শুনিয়ে ধৰিব পাৰোঁ, আৰু সেইমতে মই গান লিখোঁ আৰু গান দিওঁ। জয়ন্তৰ গান তেনেকৈ বহুত গানেই মই তেওঁক কেতিয়াও ফোক দিয়া নাই, তেওঁ ফোকটো ভাল নহ'ব বুলি, ৰোমান্টিক গান দিছিলোঁ, কিছুমান ছেমি ক্লাছিকেলো দিছিলোঁ।
0: এটা যে গান আছে কি আগলি বতাহে কপালে,
1: সেইটো প্ৰথম গান,
0: সেইটো গানৰ এটা কিবা কাহিনী আছে নেকি?
1: আগলি বতাহে কপালে কলৰে পাত মন উৰণীয়া হেৰালি বাটৰে, এই গানটো প্ৰথম জয়ন্তৰ লগত মোৰ সেই সংযোগটো ঘটিছিল। ৰোজান বজাৰৰ এখন বিয়া, তাত যিটো ঘৰত মই ভাড়া ঘৰত আছিলোঁ, তালৈ সেইদিনাখন খোবা খুবি ভোজ আছিলে, বহুত মানুহ গোট খাইছিল, হীৰেণ ভট্টাচাৰ্য কবি, তেওঁ গৈছে মোৰ আগফালৰ ৰুমটোতে বহিছে, তাত জয়ন্ত আহিলে, তেওঁক লৈ এটা খেলা আৰম্ভ হওক, এনে গান লেখা গান সুৰ দিয়াৰ খেলা ষ্টাৰ্ট বুলি ক'লে, আৰু লিখিবলৈ কিহত লিখিম এতিয়া, কাগজটো নাই, সেই চিগাৰেট পেকেটৰ বুকৰ পিনে তেওঁ লিখিবলৈ দিলে, লিখিবলৈ ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে মানে 3 মিনিটৰ গানটো হ'ব লাগিব, সুৰ দিয়া হ'ব লাগিব। তেতিয়া মই কি লিখোঁ, তেওঁ জয়ন্ত সৰু ল'ৰা আৰু, তেওঁ মানে কিশোৰ হয়তো পাৰ হৈছে কিশোৰ অৱস্থা, তেতিয়া খিৰিকিৰে চালে কি এজোপা কলগছা দেখিলা, কলপাত লৰি চৰি আছে, ৰাতি তেতিয়া কিন্তু বিয়া ঘৰ লাইটো জ্বলি আছে, লাইটৰ পোহৰত দিছোঁ, তেতিয়া সেই গানটো লিখিলোঁ, আগলি বতাহে কপালে কলৰে পাত মন উৰণীয়া হেৰালে বাটৰে আগ, মানে জয়ন্তৰ মনৰ যিটো স্তৰ আৰু তেতিয়া সেই সৰু ল'ৰা, তেতিয়া সেই স্তৰটো যেন তাত ফুটি উঠে আৰু, বুজো কি নুবুজো, চিনাকি

কি কুলিৰে মাত, মেলোকে নেমেলো, আকাশে চুবলে হাত, এই যিটো অৱস্থা হয় সেই সময়ত সেইটো তাত ফুটি উঠিলে। আৰু সেইটো গানৰ সুৰ তাতে দিয়া হ'ল আৰু জয়ন্ত, আৰু সেইটো গান একেবাৰে হিট ছং হ'ল এইচ এম ভি ৰেকৰ্ডিঙত।

0: তেনেকৈ তেনেকৈ তেওঁ গানবিলাক মই কথা লিখি দিওঁ, তেওঁ সুৰ দিয়ে বা তেওঁ সুৰ লৈ আহে, মই কথা দিওঁ, তেনেকৈ এটা আচৰিত সংযোগ ঘটিছিলে। একো নোকোৱাকৈ হয় সেই সংযোগটো।
1: আৰু দীপালী বৰঠাকুৰৰ লগত,
0: দীপালী বৰঠাকুৰৰ নিজে সুৰ দিয়া নাই, তেওঁ দাদা ভৱেন বৰঠাকুৰ, তেওঁ বৰ এজন টেলেণ্টেড সুৰকাৰ,
1: তেওঁ
0: সুৰ কৰিছে। সেইটো গানো এটা ইতিহাস আছে, সেইটো গান মই আচৰিত কথা। সেইটো গান এদিনাখন আবেলি সময়ত ভৱেন বৰঠাকুৰ আৰু দীপালী বৰঠাকুৰ আমাৰ ঘৰলৈ আহিলে, চানমাৰী ঘৰলৈ। তেতিয়া মই বিবাহ কলেজত কাম কৰোঁ, দিনতো কৰোঁ ৰাতিও কৰোঁ। আবেলি কলেজ যাবলৈ ওলাইছোঁ, মই গা ধুম, এতিয়া গা ধুই পেলাই ওলাই মেলি মই যাম কলেজলৈ। তো তেওঁলোক আহিলে বোলে কাইলৈ ৰাতিপুৱাই আমি কলেজলৈ যাম এছেম্বলি ৰেকৰ্ডিং কৰিবলৈ, এতিয়া গান এটা লাগে আৰু সুৰ এটা লৈ আহিছে। মোৰ যাতে সুৰ শুনিবৰো সময় নাই, গান লিখিবৰো সময় নাই, মই ক্লাছলৈ যাবই লাগিব, 5:15 মোৰ ক্লাছ, তাৰ ৰিক্সা আহি পাবহি, এতিয়া কি কৰা যায়। মই কৈ তেতিয়া তহঁতে এটা কাম কৰ, মই বাথৰুমত সোমাই গা ধুওঁ আৰু তহঁতে বাথৰুমৰ ওচৰতে থকা ড্ৰেছিং ৰুমটোতে হাৰমনিয়ামটো সুৰটো বজাই থাক আৰু মই তাৰ পৰা কথা ছাপ্লাই কৰি থাকিম মই গা ধোৱা ঘৰৰ পৰা। ঠিক তেনেকৈ ভৱেনে সুৰটো বজালে আৰু মই এষাৰ এষাৰকৈ কথা দি থাকিলোঁ, মানে গা ধুই আছোঁ কথাও কৈ আছোঁ মানে, আৰু মোৰ গা ধোৱাও শেষ হ'ল, গানটোও পূৰা হ'ল। তাৰপিছত মই যে ওলাই আহিলোঁ, দেখিছোঁ এটা কোটো ইফাল সিফাল কৰিব নালাগে, ইফাল সিফাল কৰিব নালাগে, একে পূৰাকৈ গানটো হৈ আছে, তেনেকৈ শুনাৰ খাৰো নালাগে। মোৰ বিয়াৰ বাবে আই

0: মই মেছেজ দিছোঁ আৰু সেইটো মই খুব কনচিয়াছলি কৰিছোঁ কিছুমান কাম যে মই ভাবিলোঁ ল'ৰা গান ছোৱালীয়ে গাব নালাগে, ছোৱালী গান ল'ৰাই গাব নালাগে। নাৰী মনস্তত্ব প্ৰকাশ হোৱাকৈ মই বহুত গান লিখিলোঁ আৰু সেইটো গান তাৰ আৰম্ভণি আছিলে। আৰু দীপালী গলাৰ সেই ফোক টাইপটো আছে নহয়, বৰ সুন্দৰকৈ সেই গানটো মানে আজিলৈকে যিটো অত্যন্ত জনপ্ৰিয়।
1: আপুনি এজন অসমৰ সফল গীতিকাৰ আৰু মোৰ ধাৰণাত আপোনাৰ গীতৰ শব্দ প্ৰয়োগৰ যিটো ৰীতি, জনজীৱনৰ প্ৰতি তাত যিটো এটা মেছেজ এটা আছে, তাত সেইফালৰ পৰা আপুনি জগতী পথৰ সমানে আপোনাৰ যিটো গীতৰ জনপ্ৰিয়তা, ঠিক তেনেকুৱা জনপ্ৰিয়তা আপোনাৰ গীতে অৰ্জন কৰিছে। কাৰণ আপোনাৰ গীত এতিয়া সকলোৰে মুখে মুখে, তেওঁলোকে তাক
0: এইটো ভগৱানৰ কৃপা আৰু ৰাইজৰ প্ৰতিও মই একেবাৰে মূৰ দোৱাই আছো যে তেওঁলোকে ইমান ভাল পায়। মই এবাৰ এটা বৰ আচৰিত লাগে ভাবিলে, এটা যে গীত সীতা বনবাস কিমান চাবা, এই এবাৰ মাজুলীলৈ গৈছিলোঁ, এই বহুত বছৰ আগৰ কথা, প্ৰায় 20-25 বছৰ। তাত এগৰাকী একেবাৰে 80 ওপৰ বয়সৰ বুঢ়ী মানুহ, তেখেতে খুব জপকৈ উঠি আছে, গধূলি তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, মোক চাবলৈ আহিছে, খিতা বনবাস কোনজনী ছোৱালীয়ে গাইছিলে চাওঁ চাওঁ। মই কৈছোঁ মই গোৱা নাই, মই লিখিছোঁ, কেলেই নহয় তুমি গাইছা, তেওঁ মোক শুনে আৰু কোনো পথ দেই, বৰ ইণ্টাৰেষ্টিং গাইছে ডক্টৰ বীৰেণ দত্তই। আৰু তেখেতে ভাবিছে মই গাইছোঁ, আৰু যি নহয় তেতিয়া বুঢ়া মানুহকে বৰকৈ নাজানে কি লেখা কোনে লেখা এইবোৰ নাজানে, আৰু গান এটা হৈছে। আৰু তাৰপিছতে ইমান ভাল পায়, ইমান ভাল পায়, কান্দিছে গানটো শুনে।

0: নির্মল প্রভা বৰদলৈৰ কলমেৰে নিগৰি আহিছিল, জীৱন জীৱন বৰ অনুপম, মৰণ বিজয়ী সাধনা, জীৱন বিচাৰি যাওঁ আগবাঢ়ি, পোহৰক কৰি অৰ্চনা।
1: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা নিৰ্মল প্ৰভা বৰদলৈৰ জীৱনৰ দিশবাণীৰ কিয়দ অংশ, তেখেতে লিখা জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ আৰু ডক্টৰ বীৰেন্দ্ৰনাথ দত্তই গোৱা তিনিটি গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। যিসকল প্ৰাৰ্থীয়ে এতিয়ালৈকে প্ৰৱেশ পত্ৰ মেইলযোগে পোৱা নাই তেখেতসকলক আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে পৰীক্ষাৰ সবিশেষ আমাৰ কেন্দ্ৰৰ ফেচবুক পেজতো আপলোড কৰা হৈছে। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

শ্রোতাসকলে গাজাল শুনিলে পংকজ উদাসৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰ। আমাৰ কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই স্মিতা গোস্বামীয়ে লৈছো বিদায়। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

4 hour 59 minute 55 56 57 seconds. Time is 5 hour 10 11 12 seconds.